আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অস্মিতা ভাগৱতী আৰু বনশ্ৰী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত শ্বেখ আব্দুল্লা আহমেদ, মনোজ হাজৰিকা আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত নিখিল শৰ্মা আৰু ষ্টুডিঅত আছো মই গীতালী ভট্টাচাৰ্য। ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বৰ্ণনা শুনিলে। আজিৰ অনুষ্ঠানত ক্ৰান্তিকা চান্দিল্যৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, কৌশিক দাসে গোৱা লোকগীত, গিৰিশ মহন্ত আৰু সংগীবৃন্দৰ কণ্ঠত দেহ বিচাৰ গীত, মহানন্দ দাস আৰু লগৰীয়াসকলে গোৱা ভক্তিমূলক গীত আৰু শিশুতেটি মীৰা ভজন শুনিলে সুৰজিৎ দত্তৰ কণ্ঠত।

0: Dr. Mohan Yadav will release two cheetahs into the wild at Kuno National Park in the Gwalior Chambal region today. Prime Minister Narendra Modi launched Project Cheetah in September 2022 by introducing eight cheetahs brought from Namibia into Kuno National Park. It was the world's first intercontinental big cat relocation project. This was followed by the arrival of 12 cheetahs from South Africa in 2023 and nine more from Botswana in February this year. Uttarakhand administration has urged the Char Dham Yatra pilgrims and tourists to remain cautious and travel safely amid adverse weather conditions in the hill state. An orange alert has been issued by India Meteorological Department amid the possibility of rainfall and adverse weather in various parts of Uttarakhand, especially in the hilly areas, tomorrow and day after tomorrow. Taking cognizance of the bad weather, Garhwal Divisional Commissioner Vinay Shankar Pandey has appealed to the devotees and tourists that they must get the latest information about the weather during their journey and plan it with utmost care. The Indian Embassy in Madrid, Spain has said that two Indian nationals aboard a hantavirus-hit cruise ship are safe and asymptomatic. The Dutch-flagged vessel MV Hondius, carrying around 150 people including two Indians, arrived in Spain yesterday and anchored off the Canary Islands following the outbreak. According to the embassy, passengers disembarked in line with protocols issued by the World Health Organization and Spanish authorities. The Spanish National Center for Emergency Monitoring and Coordination said the two Indians who were working as crew members have been evacuated to the Netherlands, where they will undergo quarantine under health safety protocols. In IPL cricket, Royal Challengers Bengaluru defeated Mumbai Indians by 2 wickets in a last over thriller in Raipur last night. Put into bat first, Mumbai Indians posted 166 for 7 in 20 overs, riding on Tilak Varma's 57 off 42 balls. Today, Punjab Kings will face Delhi Capitals at Himachal Pradesh Cricket Association Stadium in Dharamshala at 7:30 p.m. And that is the end of this news bulletin.
1: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জন আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জন লগতে আমাৰ অনুষ্ঠানসমূহ নিউজন এ আই আৰ মোবাইল এপতো শুনিব পাৰে মুকুতামালা
2: মনৰ অশান্তি দূৰ কৰাৰ উপায় সম্পৰ্কে সূৰ্যকুমাৰ ভূঞাই এনেদৰে কৈছিল চিঠিখন সময়মতে ডাকঘৰত নিদিয়া আশা কৰা মতে সময়ত চিঠিৰ উত্তৰ নোপোৱা সময়মতে ঘৰলৈ ল'ৰা ছোৱালী উভতি নহা গুৰুত্বপূৰ্ণ নথি পত্ৰত ভুল কৰা হঠাৎ ভাগ্য বিপৰ্যয় নানা ধৰণৰ ভয় আৰু বাঞ্ছিত বস্তু লাভ নকৰা এনেবোৰ কথাই আপোনাৰ মনৰ শান্তি হৰণ কৰিব পাৰে যাৰ মন অধিক সংবেদনশীল সেই সকলোৰেই সোনকালে শান্তি ভংগ হয় তেওঁলোকে যিকোনো ঘটনা সম্পৰ্কত অযথা চিন্তা কৰে তাৰ অজানা ফলাফলসমূহ আকাৰত উফন্দাই ধৰে আৰু নানা কাল্পনিক আশংকাৰে মনটো গধুৰ কৰি তোলে তেনে লোকৰ বাবে মানসিক আৰু শাৰীৰিক শান্তি উভয়ে দুৰূহ তেনেবোৰ মানুহেই ধৈৰ্য হেৰুৱাই কামত অমনোযোগী হয় সাধাৰণতে অযথা চিন্তা কৰাসকল মানসিকভাৱে দুৰ্বল কিন্তু মানসিকভাৱে শক্তিমান আৰু ধৈৰ্যশীলসকলে অযথা চিন্তা নকৰে সকলো কথাকে সহজভাৱে গ্ৰহণ কৰে তেওঁলোকে সকলো কথাৰে আগগুৰি পুংখানুপুংখভাৱে বিচাৰ কৰি চাই আৰু তাৰ পৰা উদ্ধাৰ পাই পুনৰ স্বাভাৱিক অৱস্থা লাভৰ বাবে সচেষ্ট হয় অশান্ত লোকসকলেও চেষ্টা কৰিলে বহুতো অশান্তিৰ হাত সাৰিব পাৰে যদি কিবা ভুলৰ বাবে আপোনাৰ অশান্তি হৈছে সেই ভুল গোপনে নাৰাখি মুক্ত কণ্ঠে তাক স্বীকাৰ কৰক আৰু পুনৰবাৰ তেনে ভুল নকৰিবলৈ প্ৰতিজ্ঞা কৰক কোনোধৰণৰ ভয়ৰ বাবে যদি আপোনাৰ অশান্তি হৈছে তেন্তে ভয়ৰ কাৰণবোৰ বিশ্লেষণ কৰি চাওক তেতিয়া দেখিব অধিকাংশ কাৰণেই অমূলক তেনে কাৰণ যদি যুক্তিসংগত হয়ো সেই ভয় মনৰ পৰা গুচোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক আৰু তেনে ব্যৱস্থা গ্ৰহণৰ পথ নাথাকিলে তাক সহজভাৱে লোৱাত বাদে আৰু কোনো উপায় নাই ভাগ্য বিপর্যয়ের ভয়।

0: কৰিব, চেষ্টাৰ বলত ভাগ্য আকৌ পুনৰ আহিব পাৰে। যিসকলে তুচ্ছ কাৰণতে উদ্বিগ্ন হৈ উঠে তেওঁলোকে বৌদ্ধ সাহিত্য অধ্যয়ন কৰাটো বিধেয়। তাত উদ্বিগ্নতা বা দুশ্চিন্তাক উৎকণ্ঠা বুলি অভিহিত কৰি তাক মনৰ পৰা সমূলঞ্চে নিৰ্মূল কৰিবলৈ উপদেশ দিয়া হৈছে। কাৰণ উৎকণ্ঠাই দুখ মাতি আনে, মনৰ শান্তি হৰণ কৰে, জীৱনৰ ভাৰসাম্যত বিশৃংখলাৰ সৃষ্টি কৰে। মনত ৰাখিব, যি জ্ঞানী, নিষ্পাপ, কলুষবিহীন, দয়ালু, প্ৰেমময়, সৎ, ধৈৰ্যশীল, তেনেলোক উৎকণ্ঠাবিহীন। তেনে লোকৰ জীৱনলৈ চাই খোজ দিবলৈ শিকিলে আপুনিও নিশ্চিন্ত, নিৰুদ্বেগ জীৱন যাপন কৰিব পাৰিব।
1: আজিৰ মুকুতামালা সূৰ্যকুমাৰ ভূঞাৰ লিখনিৰ পৰা লোৱা হ'ল।

প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ প্ৰতিদিনে নিৰ্দিষ্ট দূৰত্বলৈ খোজকঢ়াৰো অভ্যাস কৰক। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে, য'তে ত'তে থু খেকাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰাই ৰোগৰ বীজাণু বিস্তাৰিত হয়। মুকলিত মলত্যাগ নকৰিব, বিজ্ঞানসন্মত শৌচাগাৰ ব্যৱহাৰ কৰক। গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, শুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছো পণ্ডিত ভজন চপুৰীৰ সন্তুৰবাদন ৰাগ নদভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে পণ্ডিত ভজন চুপৰীৰ সন্তুৰ বাদনত নদ ভৈৰৱৰা শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

ৰিলি কৰি শুনোৱা হ'ব। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত পেলুজনিত ৰোগ প্ৰতিৰোধ আৰু নিৰাময় এই বিষয়ে ডাক্তৰ মৌচুমী কৃষ্ণত্ৰেয়ৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা হিমান্ত বাৰ্মাৰ। 9:30 নাট্যানুষ্ঠানত শুনিবলৈ পাব যামিনী কুমাৰ গোস্বামী ৰচিত নাটক পৰিণয় প্ৰস্তুতি, প্ৰযোজনা নয়ন প্ৰসাদৰ। 6:40 ক্ৰীড়া বাৰ্তা, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত অৰুণিমা দেৱীয়ে যুগুতোৱা নৱম মানৰ ইংৰাজী পাঠ দ্য ৰোড নোট। পুনৰ কৈছো, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত অৰুণিমা দেৱীয়ে যুগুতোৱা নৱম মানৰ ইংৰাজী পাঠ দ্য ৰোড নোট টোকেন। পুৱা 8:30 গীতি মালিকাৰ শিল্পী বীৰেন্দ্ৰনাথ দত্ত, বিউটি শৰ্মা বৰুৱা, অপূৰ্ব কুমাৰ দাস, অঞ্জু দেৱী আৰু জিতেন ডেকা। জ্ঞান বিজ্ঞান শুনিবলৈ পাব পুৱা 6:55। যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা আগবঢ়াব সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 জিলাৰ ৰেহৰূপ। 9:20 চিত্ৰবীৰ। দিনৰ 10:00 এটি অনুষ্ঠান হাতে বাতে সুৰৰ আৱেশ, আগবঢ়াব পম্পী বৈশ্যই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যুৱ সাহিত্য শিতানত প্ৰীতিমালীৰ গল্প আৰু পম্পী ডেকাৰ কবিতা, আগবঢ়াব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 গীত আৰু গজল, 12:30 সুৰৰ কৰণী। 1:10 আৰু 7:45 সূৰ্যদাসৰ কণ্ঠৰ আধুনিক গীত। 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত অনন্তলাল আৰু লগৰীয়াসকলৰ শেহনাই বাদন ৰাগ সুৎসাৰাম। 1:50 কবিতা গোস্বামীৰ কণ্ঠৰ লোকগীত। 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আধুনিক গীত। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত নলবাৰীৰ পৰাবৰী বিজুলীঘাট অঞ্চলত বাণীবদ্ধ কৰা এটি অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। 6:10 কৃষি জগত অনুষ্ঠানত উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ অমৃতা খাণ্ডে। 8:00 ভাস্কৰ জ্যোতি আচাৰ্য, প্ৰযোজনা উৎপল বৰাৰ। বৃন্দগান শুনিবলৈ পাব 7:05। 7:20 আকৌ শুনোৱা হওক। 7:35 কোবালী সুৰ অনুষ্ঠানত অখিলা লেখতেকীৰ কণ্ঠৰ কাবি গীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান আৰু নিশা 9:00 বোলছবি গীতৰ অনুষ্ঠান চিত্ৰবীৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

আজি দিনৰ 11:10 পৰা গুজৰাটৰ সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণৰ 75 বছৰ পূৰ্ণ উপলক্ষে অনুষ্ঠিত সোমনাথ অমৃত পৰ্ব অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসভাক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা

0: তেওঁ কৈছিলে যে আচ্ছা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: চৌব্বিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্র ছাত্রীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।
4: অগ্নিযুগৰ গান,
5: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
6: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
5: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
4: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
6: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস আমাৰ দেশত প্ৰতি বছৰে 11 মে'ৰ দিনটো ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰা হয়। 1998 চনৰ 11 মে' তাৰিখে ৰাজস্থানৰ পোখৰাণৰ পৰা ভাৰতে শক্তি-1 নিউক্লিয়াৰ মিছাইলৰ উৎক্ষেপণ সফলতাৰে সম্পন্ন কৰিছিল। মিছাইল মানৱখ্যাত ভাৰতৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ নেতৃত্বত এই সফল পৰীক্ষণৰ পাছত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 11 মে'ৰ দিনটো ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে ঘোষণা কৰে। অৱশ্যে 1998 চনৰ পৰা ভাৰতে ত্ৰিশূল, অগ্নি, পৃথিৱী, আকাশ আদিকে কৰি কেইবাটাও

0: মিছাইল পৰীক্ষণ সফলতাৰে সম্পন্ন কৰি প্ৰযুক্তিৰ ক্ষেত্ৰখনত বহুখিনি আগবাঢ়ি গৈছে। প্ৰযুক্তিবিদ্যাৰ ইতিহাস মানৱ সভ্যতাৰ ইতিহাসৰ সমানে পুৰণি। 17 শতিকাৰ পশ্চিম ইউৰোপত আধুনিক বিজ্ঞানৰ বিকাশ ঘটে। 18 শতিকাত ফ্ৰান্সৰ হেনৰি পিটছ, গ্ৰেট ব্ৰিটেইনৰ জন স্মিটন, জেমছ হাৰগ্ৰিভছ, জন নিউকমেন আদি কৰি প্ৰযুক্তিবিদসকলে বিভিন্ন যন্ত্ৰ আৰু কৌশল সাজি উলিয়াইছিল। 1769 চনত জেমছ ৱাটে বাষ্প ইঞ্জিন নতুন ধৰণে সাজি উলিয়ায়। এই বাষ্প ইঞ্জিনকে ঔদ্যোগিক যুগৰ প্ৰধান চালিকা যন্ত্ৰ বুলি ধৰিব পাৰি। প্ৰকৃত অৰ্থত প্ৰযুক্তিবিদ্যাই 19 শতিকাতে আধুনিক ৰূপ পায়। এই শতিকাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু বিদ্যুৎ বিজ্ঞানৰ আৱিষ্কাৰ আৰু নীতিসমূহ উদ্যোগত বহুলভাৱে ব্যৱহাৰ হ'বলৈ লয়। 20 শতিকাত প্ৰচলিত প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি অব্যাহত থকাৰ উপৰিও আকাশীযান আৰু ইলেক্ট্ৰনিকছৰ বিকাশে বৈপ্লৱিক পৰিৱৰ্তন সূচনা কৰে। মাৰ্কনিয়ে অনাতাৰ টেলিগ্ৰাফ আৰু ৰেডিঅ' সংযোগ ব্যৱস্থা প্ৰৱৰ্তন কৰে। বিভিন্ন ইঞ্জিনিয়াৰিং শাখাৰ উন্নতিৰ লগে লগে বিজ্ঞানভিত্তিক পৰিৱেশন ব্যৱস্থা, কৃষি ব্যৱস্থা, চিকিৎসা ব্যৱস্থা আৰু সাধাৰণ শিক্ষাৰ বহুল প্ৰচলনৰ ফলত জীৱন ধাৰণৰ মান উন্নত হ'বলৈ লয়। 20 শতিকাৰ কেইবিধমান বৈপ্লৱিক প্ৰযুক্তি হ'ল টেলিসংযোগ ব্যৱস্থা, কম্পিউটাৰ, লেজাৰ, মহাকাশ প্ৰযুক্তি, পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ, জৈৱ প্ৰযুক্তি ইত্যাদি। বিশেষকৈ কৃত্ৰিম উপগ্ৰহ, কম্পিউটাৰ, লেজাৰ আদিৰ সংযোজনত যি অত্যাধুনিক সংযোগ ব্যৱস্থা গঢ়ি তোলা হৈছে, সেই ব্যৱস্থাই সমগ্ৰ পৃথিৱীখনকে এখন ডাঙৰ গাঁৱত পৰিণত কৰিছে। অৰ্থাৎ গাঁৱত যেনেকৈ এজন মানুহে গাঁওখনৰ অন্যান্য মানুহৰ লগত কথা পাতিব পাৰে, তেনেকৈ নতুন সংযোগ ব্যৱস্থাই পৃথিৱীৰ যিকোনো ঠাইৰ পৰা অন্য যিকোনো ঠাইলৈ সংযোগ স্থাপন সম্ভৱ কৰি তুলিছে। এই সংযোগ ব্যৱস্থাই সভ্যতা আৰু সংস্কৃতিত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে। আনহাতে জৈৱ প্ৰযুক্তিবিদ্যা আৰু অত্যাধুনিক চিকিৎসা সেৱাই অদূৰ ভৱিষ্যতত মানুহক সুস্থ আৰু দীৰ্ঘজীৱী হোৱাৰ পথ দেখুৱাব। ৰবটৰ বহুল প্ৰচলনে ইতিমধ্যে জাপান আৰু পাশ্চাত্যৰ বহুতো কাৰখানাৰ যান্ত্ৰিক উৎপাদন প্ৰক্ৰিয়াত মানুহৰ পোনপটীয়া হস্তক্ষেপ অপ্ৰয়োজনীয় কৰি তুলিছে। বেংক, অফিচ, দোকান আদিৰ ফাইল, হিচাপ পত্ৰ ৰখাৰ কামতো কম্পিউটাৰৰ প্ৰয়োগ বহুখিনি বাঢ়ি গৈছে। কৃত্ৰিম বুদ্ধিসম্পন্ন 5ম জেনেৰেশ্যনৰ কম্পিউটাৰ চিকিৎসক, বিজ্ঞানী, ইঞ্জিনিয়াৰ, উদ্যোগী আদিৰ বিশ্বত বৌদ্ধিক সহায়ককাৰী ৰূপে পৰিগণিত হৈছে। এনেবোৰ দিশত প্ৰতিবছৰে নতুন নতুন উদ্ভাৱন আৰু বিকাশ ঘটিয়েই আছে। বিজ্ঞান আৰু বিজ্ঞানভিত্তিক প্ৰযুক্তিয়ে বৰ্তমান প্ৰতি 8 বছৰত মানুহৰ অৰ্জিত জ্ঞানৰ পৰিমাণ পূৰ্বতে অৰ্জিত সমস্ত জ্ঞানৰ পৰিমাণতকৈ দুগুণ বেছি কৰি নিবলৈ সক্ষম হৈছে। পৃথিৱীৰ সীমিত পৰিৱেশত সমগ্ৰ মানৱ জাতিৰ তথা জীৱজগতৰ অনুকূল অৱস্থা সৃষ্টিৰ প্ৰত্যাহ্বান মানুহে আৰু বিজ্ঞানভিত্তিক প্ৰযুক্তিয়ে গ্ৰহণ কৰিব লাগিব। আধুনিক প্ৰযুক্তিৰ মাজত এনে সম্ভাৱনা নিহিত হৈ আছে। কিন্তু প্ৰতিযোগিতাৰ ঠাইত সহযোগিতা, সীমাহীন সম্ভোগৰ সলনি সংৰক্ষণশীলতা, প্ৰকৃতিৰ সম্পদ লুণ্ঠনৰ সলনি সম্পদৰ সুপৰিচালনা আৰু জীৱন ধাৰণৰ গুণগত উন্নতিত ব্যক্তি, সমাজ আৰু মানৱ জাতিয়ে অধিক গুৰুত্ব দিব লাগিব। আধুনিক প্ৰযুক্তিক যদি আমি ধ্বংস আৰু যুদ্ধৰ বাবে ব্যৱহাৰ কৰোঁ, তেন্তে সমগ্ৰ মানৱ সভ্যতা, মানৱ জাতি আৰু জীৱজগত ধ্বংস হৈ যাব। এই কথাত মানৱ জাতি সদায় সজাগ হ'ব লাগিব আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত নিজস্ব দায়বদ্ধতা ৰাখি সামূহিক সহযোগিতাৰ জৰিয়তে প্ৰয়োগ কৰিব লাগিব।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'।

0: ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি ডিয়াৰ জেনেৰেল 40টা পদ, প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডিয়াৰ DEPR 10টা পদ, প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডিয়াৰ DSIM 10টা পদ, প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, মেথেমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29, প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: মেৰে প্যাৰে দেশবাসী, জব হমাৰে দৃঢ় সংকল্প কে সাথ সামূহিক ভাগীদাৰী কা সংগম হোতা হে, তো পুৰে সমাজ কে লিয়ে অদ্ভুত নতিজে সামনে আতে হে। ইসকা সবসে তাজা উদাহরণ হে এক পেড় মা কে নাম। ই অভিযান অদ্ভুত অভিযান রা, জন ভাগীদারী কা এসা উদাহরণ বাকই বহুত প্রেরিত করনে বালা হে। পর্যাবরণ সংরক্ষণ কো লেকর শুরু কিয়ে গয়ে ইস অভিযান মে দেশ কে কোনে কোনে মে লোগো নে কমাল কর দিখায়া হে। মে এসে সভি প্রয়াসো কি হৃদয় সে সরাহনা করতা হুঁ। মেরা আপসে ভি আগ্রহ হে কি এক পেড় মা কে নাম ইস পবিত্র অভিযান সে আপ জরুর জুড়িয়ে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সোমনাথ অমৃত পৰ্বত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। নবীকৰণযোগ্য শক্তিৰ দিশৰ পৰা ভাৰতে বিশ্বৰ তৃতীয় স্থান দখল কৰিছে। পশ্চিম এছিয়াৰ দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাবলৈ চলোৱা শান্তি প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ শেহতীয়া প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত তৃতীয়বাৰৰ বাবে এন ডি এৰ শাসনৰ সূচনা কৰি নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। বিজেপি নেতৃত্বাধীন এন ডি এৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নায়াব সিং ছাইনিও উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে নিৰ্বাচনৰ ফলাফলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনকে প্ৰতিফলিত কৰিলে। তেওঁ লগতে অসমত কেন্দ্ৰৰ জনকল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসা কৰে। ৰাজ্যখনত নতুন মন্ত্ৰীসভাই কাইলৈ শপত গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু নতুন মন্ত্ৰী পৰিষদৰ সদস্যসকলক পদ তথা গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ শেহতীয়া বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটে 126খন আসনৰ ভিতৰত 102খন আসনতে জয়লাভ কৰিছে। ইয়াৰ ভিতৰত বিজেপিয়ে 82খন আসন লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদ আৰু বি পি এফে 10খনকৈ আসন লাভ কৰে। 2016 চনত তেতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধীনত বিজেপি চৰকাৰ প্ৰথমবাৰৰ বাবে শাসনলৈ অহাৰ পাছত অসমত এইবাৰ তৃতীয়বাৰলৈ এন ডি এ পুনৰ চৰকাৰ গঠন কৰিব। 2021 চনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা ডঃ হিমন্ত বিশ্ব শৰ্মা হ'ব দ্বিতীয়বাৰৰ বাবে একেৰাহে মুখ্যমন্ত্ৰী হোৱা প্ৰথমগৰাকী অকংগ্ৰেজী নেতা। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰভু সোমনাথক পূজা অৰ্চনা কৰাৰ লগতে ধৰ্মীয় ৰীতি নীতিৰে কুম্ভ অভিষেকো কৰিব। ইয়াৰ পাছত তেওঁখন ৰাজহুৱা সভাত ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত এটা ৰোড শ্বৰ আয়োজন কৰা হৈছে। এই ৰোড শ্বত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটিল আৰু উপ মুখ্যমন্ত্ৰী হৰ্ষ সাংভিয়ে অংশ ল'ব। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰৰ পৰা অনুষ্ঠিত সোমনাথ অমৃত পৰ্ব কাৰ্যসূচীত সোমনাথ মন্দিৰৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি আলোকপাত কৰা হৈছে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক দলে এয়াৰ শ্ব প্ৰদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পাছত বদোদৰালৈ যাব আৰু তাত তেওঁ 1000 ল'ৰা আৰু 1000 ছোৱালী থাকিব পৰা চৰ্দাৰ ধাম হোষ্টেল উদ্বোধন কৰিব। নবীকৰণযোগ্য শক্তিৰ সংস্থাপিত ক্ষমতাৰ দিশৰ পৰা ভাৰতে বিশ্ব তৃতীয় স্থান দখল কৰিছে। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি দেশৰ মুঠ শক্তি উৎপাদনৰ 50% অধিক বৰ্তমান অজীৱাশ্ম ইন্ধনৰ পৰা সংগৃহীত আৰু ইয়াৰ পৰিমাণ 262.7 গিগাৱাট। তথ্য অনুসৰি সৌৰ মডিউলৰ উৎপাদন ক্ষমতা বিগত বৰ্ষৰ 38 গিগাৱাটৰ পৰা 74 গিগাৱাটলৈ বৃদ্ধি পাইছে। একেদৰে ছলাৰ চেলৰ উৎপাদন ক্ষমতা 9 গিগাৱাটৰ পৰা 25 গিগাৱাটলৈ বৃদ্ধি পাইছে। শক্তিখণ্ডত বহিৰাষ্ট্ৰৰ নিৰ্ভৰশীলতা হ্ৰাস কৰা এতিয়া ভাৰতৰ মূল লক্ষ্য হিচাপে পৰিগণিত হোৱা বুলি এক শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি হায়দৰাবাদত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক তেওঁলোকৰ হায়দৰাবাদস্থিত বাসগৃহত সাক্ষাৎ কৰে। এই সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতৰ কালত দুয়োগৰাকী নেতাই বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ মত বিনিময় কৰে। সামাজিক মাধ্যম এক্স যোগে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এই সাক্ষাতক অতি উষ্ম বুলি অভিহিত কৰাৰ লগতে বিভিন্ন বিষয়ক লৈ বিশদ আলোচনা হোৱাৰ কথাও উল্লেখ কৰে। পশ্চিম এছিয়াত চলি থকা দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাবলৈ চলোৱা শান্তি প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ শেহতীয়া প্ৰস্তাৱক সম্পূৰ্ণ অগ্ৰাহ্য কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে সামাজিক মাধ্যমত উল্লেখ কৰা মতে ইৰাণৰ প্ৰতিনিধিয়ে প্ৰেৰণ কৰা এই সঁহাৰি কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। উল্লেখযোগ্য যে ইৰাণে পাকিস্তানৰ মধ্যস্থতাত আমেৰিকাৰ শান্তি প্ৰস্তাৱৰ উত্তৰ প্ৰেৰণ

0: কৰিছিল। ইৰাণৰ সংবাদ সংস্থা আই এছ এনে প্ৰকাশ কৰা অনুসৰি তেহৰাণে তেওঁলোকৰ প্ৰস্তাৱত মূলতঃ সামৰিক সংঘাতৰ অন্ত পেলোৱা আৰু বিশ্বৰ তেল সৰবৰাহৰ অন্যতম কেন্দ্ৰ হৰমুজ প্ৰণালীত সামুদ্ৰিক নিৰাপত্তা নিশ্চিত কৰাৰ দিশটোত গুৰুত্ব দিছে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশ্কিয়ানে স্পষ্ট কৰিছে যে পশ্চিমীয়া দেশৰ সৈতে আলোচনাত বহাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে আত্মসমৰ্পণ কৰিছে। ইপিনে ইৰাণৰ সঁহাৰি লাভ কৰাৰ পাছতে কালি নিশা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহুৱে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়। এই আলোচনাকালত দুয়োগৰাকী নেতাই আঞ্চলিক নিৰাপত্তা আৰু ইৰাণৰ ইউৰেনিয়াম ভাণ্ডাৰ ধবংস কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সহমত পোষণ কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰিছে যে ইৰাণ বৰ্তমান সামৰিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছে আৰু তেওঁলোকৰ প্ৰতিৰক্ষা ব্যৱস্থা প্ৰায় বিধবস্ত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সতৰ্ক কৰি দিয়ে যে যদিহে ইৰাণে ইউৰেনিয়াম সমৃদ্ধকৰণৰ স্থানসমূহক লৈ ভাবুকিৰ সৃষ্টি কৰে তেন্তে আমেৰিকাই তাৎক্ষণিক সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব। পশ্চিমবংগৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজি এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ অধ্যক্ষতা কৰিব। যোৱা শনিবাৰে ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে শপত গ্ৰহণ কৰা আন পাঁচগৰাকী মন্ত্ৰীৰ মাজত আজি দপ্তৰসমূহ বিতৰণ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আজিৰ প্ৰথমখন কেবিনেট বৈঠকত বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিতং আলোচনা কৰা হ'ব। বিশেষকৈ আয়ুষ্মান ভাৰত আঁচনিৰ প্ৰয়োগ, অন্নপূৰ্ণা ভাণ্ডাৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সপ্তম দৰমহা আয়োগৰ কাৰ্যকৰীকৰণ আদি বিষয়সমূহে অগ্ৰাধিকাৰ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰশাসনিক কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক আৰু বিভিন্ন বিভাগৰ সচিবসকলৰ সৈতে আইন শৃংখলাজনিত পৰিস্থিতিৰো পৰ্যালোচনা কৰিব। এই বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলো উপস্থিত থকাৰ কথা। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে 167 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। দলৰ হৈ কৃণাল পাণ্ডিয়াই সৰ্বাধিক 73 ৰাণ কৰে। মুম্বাইৰ কাৰ্ভিন বছে 4টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 166 ৰাণ কৰে। দলৰ হৈ তিলক বাৰ্মাই সৰ্বাধিক 57 ৰাণ কৰে। বেংগালুৰু ভুৱনেশ্বৰ কুমাৰে 4টা উইকেট দখল কৰে। ভুৱনেশ্বৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। এইবাৰ প্ৰতিযোগিতাত কালি অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 5 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি জছ ইংলিছৰ 85 ৰাণৰ সহায়ত নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 203 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই 19 অভাৰ আৰু 2টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ উৰ্বিল পেটেলে 65 ৰাণ কৰে। প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যপালক তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সোমনাথ অমৃত পৰ্বত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। নবীকৰণযোগ্য শক্তি ক্ষমতাৰ দিশৰ পৰা ভাৰতে বিশ্বৰ তৃতীয় স্থান দখল কৰিছে। পশ্চিম এছিয়াত দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাবলৈ চলোৱা শান্তি প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ শেহতীয়া প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়া বাতৰি দিবানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা, কথাষাৰ কৈছিল সক্ৰেটিছে। তিৱা সংস্কৃতিৰ সাধক বলাইৰাম সেনাপতি। 1931 চনৰ 3 মাৰ্চত জন্ম হোৱা বলাইৰাম সেনাপতি আছিল এগৰাকী সুপ্ৰতিষ্ঠিত লেখকো। তেখেতৰ পিতৃ আছিল বগাৰাম সেনাপতি আৰু মাতৃ পদ্মেশ্বৰী বৰদলৈ। বাৰপুজীয়া LP আৰু MV স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি নগাঁও গভৰ্ণমেণ্ট হাইস্কুলত মাধ্যমিক শিক্ষা লাভ কৰে বলাইৰাম সেনাপতিয়ে। 1953 চনৰ পৰা 1963 চনলৈ সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰৰ বৰথল মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰ চাকৰি কৰিছিল বলাইৰাম সেনাপতিয়ে। মিকিৰ পাহাৰত কি ঘটিছে শীৰ্ষক এটি প্ৰবন্ধ তেখেতৰ প্ৰকাশ পাইছিল। ৰামধেনুত প্ৰকাশ পোৱা সেই প্ৰবন্ধটোৰ পিছতেই চৰকাৰী বিষয়াৰ ৰোষত পৰে আৰু চাকৰি হেৰুৱাবলগীয়া হয়। পৰৱৰ্তী সময়ত কৃষি কৰ্মত মনোনিৱেশ কৰে বলাইৰাম সেনাপতিয়ে। ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য সংস্কৃতিৰ প্ৰতি আগ্ৰহী আছিল বলাইৰাম সেনাপতি। তিৱাসকলৰ গীত মাত, নৃত্য, বাদ্য আদি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল এইগৰাকী তিৱা সংস্কৃতিৰ সাধকে। তেখেতে কৰা তিৱা লোকগীতৰ স্বৰলিপি ইয়াৰ এক উৎকৃষ্ট নিদৰ্শন। তিৱা কৃষ্টি সন্থাৰ জৰিয়তে তিৱা জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি ৰক্ষাৰ চেষ্টা চলাইছিল বলাইৰাম সেনাপতিয়ে। 1954 চনত তেখেতে মুকুল নামৰ এখনি গীতৰ পুথি ৰচনা কৰে। তিৱাসকলৰ ৰাতি সেৱা বিষয়ক প্ৰবন্ধ ৰামধেনুত লিখি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল বলাইৰাম সেনাপতিয়ে। তিৱা সংস্কৃতি আৰু অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা বলাইৰাম সেনাপতিক 1991 চনত অসম চৰকাৰে আগবঢ়াইছিল সাহিত্যিক পেঞ্চন। তিৱা সমাজ সংস্কৃতিৰ সাধক, গৱেষক, পণ্ডিত বলাইৰাম সেনাপতিক নগাঁও জিলা সাহিত্য সভাই 2011 চনত তিলকচন্দ্ৰ দেৱশৰ্মা স্মাৰক, ডঃ সূৰ্যকুমাৰ ভূঞা বঁটা আৰু অসমৰ লোক সংস্কৃতিৰ সাধক হিচাপে বকুলবন ন্যাসে 2011 চনত প্ৰদান কৰিছিল বকুলবন বঁটা। বলাইৰাম সেনাপতিৰ দ্বাৰা ৰচিত গীতিয়ালক্ষ্য আকাশবাণী গুৱাহাটী আৰু নগাঁও কেন্দ্ৰই প্ৰচাৰ কৰিছে। তিৱা সংস্কৃতিক উচ্চ শিখৰলৈ লৈ যোৱা বলাইৰাম সেনাপতিৰ মৃত্যু হয় 2014 চনৰ আজিৰ দিনটোতেই। চিত্ৰশিল্পী ছালভাদো ডালি। শৈশৱতে চিত্ৰশিল্প অধ্যয়ন কৰিবলৈ লোৱা ছালভাদো ডালিৰ চিত্ৰসমূহৰ প্ৰথম ৰাজহুৱা প্ৰদৰ্শনী হৈছিল 1919 চনত। তেখেতৰ 16 বছৰ বয়সত 1921 চনত মাতৃৰ মৃত্যু হয়। এই ঘটনাই ছালভাদো ডালিৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছিল। পেৰিছত পাবলো পিকাছোৰ সান্নিধ্য লাভ কৰাৰ পৰৱৰ্তী সময়ত ছালভাদো ডালিৰ চিত্ৰশিল্পৰ সাধনাই পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হৈছিল। 1949 চনত তেখেত স্পেইনলৈ যায় আৰু জীৱনৰ বাকী কালচোৱা তাতেই কটায়। ছালভাদো ডালি আছিল কৌশলগত নক্সাত পাৰ্গত এগৰাকী ব্যক্তি, প্ৰচুৰ কল্পনা শক্তিৰ অধিকাৰী। বিখ্যাত চিত্ৰশিল্পী ছালভাদো ডালিৰ জন্ম হৈছিল 1904 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় শাস্ত্ৰীয় নৃত্য বিশাৰদ তথা নৃত্য পৰিচালক মৃণালিনী সাৰাভাই। নৃত্যৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ বাবে 1965 চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী আৰু 1992 চনত পদ্মভূষণ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। মৃণালিনী সাৰাভাইৰ পিতৃ মাতৃ আছিল মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ অধিবক্তা এছ স্বামীনাথন আৰু সমাজকৰ্মী আম্মু স্বামীনাথন। শৈশৱ ছুইজাৰলেণ্ডত কটোৱা মৃণালিনী সাৰাভাইয়ে পৰৱৰ্তী সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ অধীনত শান্তি নিকেতনত শিক্ষা লাভ কৰে। 1990 চনত তেখেতে পেৰিছৰ ইণ্টাৰনেশ্যনেল ডান্স কাউন্সিলৰ কাৰ্যকৰী সমিতিৰ বাবে নিৰ্বাচিত হৈছিল। 2016 চনৰ 21 জানুৱাৰীত 97 বছৰ বয়সত মৃত্যু হয় এইগৰাকী নৃত্য বিশাৰদৰ। তেখেতে 18,000তকৈও অধিক ছাত্ৰ ছাত্ৰীক ভাৰতনাট্যম আৰু কথাকলিৰ প্ৰশিক্ষণ দিছিল। ভাৰতীয় শাস্ত্ৰীয় নৃত্য বিশাৰদ মৃণালিনী সাৰাভাইৰ জন্ম হৈছিল 1918 চনৰ আজিৰ দিনটোতেই। জামাইকান কণ্ঠশিল্পী তথা গীতিকাৰ বব মাৰ্লে। তেখেতৰ গীতৰ কথা আৰু কণ্ঠই সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। 1963 চনত বব মাৰ্লে পৰিৱেশন আৰম্ভ কৰিছিল দ্য ৱেইলাৰ্ছৰ সৈতে। 1977 চনত বব মাৰ্লেৰ এক্সোডাছ মুক্তি লাভ কৰিছিল। এই এলবামৰ জৰিয়তে বব মাৰ্লেয়ে বিশ্বজোৰা খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হল। সংগীতৰ ক্ষেত্ৰত বিশ্বত বিপ্লৱ আনিবলৈ সক্ষম হোৱা বব মাৰ্লেৰ মৃত্যু হয় 1981 চনৰ আজিৰ দিনটোতেই। আমেৰিকান তাত্বিক পদাৰ্থ বিজ্ঞানী ৰিচাৰ্ড ফিলিপছ ফাইনমেন। কোৱাণ্টাম বলবিদ্যাৰ ক্ষেত্ৰত তেখেতৰ অৱদান অনন্য। তেখেত কোৱাণ্টাম বলবিদ্যাৰ পাঠ, ইণ্টিগ্ৰেল ফৰ্মুলেশ্যন, অতিমাত্ৰা শীতল তৰল হিলিয়ামৰ ছুপাৰ ফ্লুইডিটি সম্পৰ্কে

0: কিয় অধ্যয়নৰ বাবে বিশেষভাৱে জনাজাত। কোৱাণ্টাম গতিবিদ্যুৎ নামৰ পদাৰ্থ বিজ্ঞানৰ শাখাটোৰ বাটকটীয়া তথা সম্প্ৰসাৰক হিচাপে জুলিয়ান চুইংগাৰ ছান ইটিৰু টুমাংগাৰ সৈতে 1965 চনত লাভ কৰিছিল নবেল বঁটা। জীৱনকালতে পৃথিৱীৰ বিখ্যাত বিজ্ঞানীসকলৰ মাজৰ এগৰাকী হিচাপে পৰিগণিত হৈছিল ফাইনমেন। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বোমাৰ প্ৰস্তুতকৰণ দলৰ সদস্য আছিল ফাইনমেন। তাত্বিক পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত তেখেতৰ অৱদান অনন্য। কোৱাণ্টাম গণনাৰ ক্ষেত্ৰখনৰ বাটকটীয়া হিচাপে আৰু নেনো প্ৰযুক্তিৰ মূল ধাৰণাৰ সূচক হিচাপে ৰিচাৰ্ড ফাইনমেন জনাজাত। পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে নবেল বঁটাৰ উপৰিও এলবাৰ্ট আইনষ্টাইন বঁটা, ৰয়েল ছচাইটিৰ সন্মানীয় সদস্য পদ, বিজ্ঞানৰ ৰাষ্ট্ৰীয় পদক, অৰষ্ট্ৰেড মেডা আদি লাভ কৰিবলৈ সক্ষম হৈছিল। 1918 চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৰিচাৰ্ড ফাইনমেনৰ। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, ভাৰত চৰকাৰে ৰাজস্থানৰ পোখৰাণ মৰুভূমি অঞ্চলত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ চলাইছিল 1998 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী মহিলা ডীন ৰেণুকা ৰবীন্দ্ৰনৰ জন্ম হৈছিল 1943 চনৰ আজিৰ দিনটোতেই। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান মহম্মদৰ মৃত্যু হয় 2019 চনৰ আজিৰ দিনটোতেই। নবেল বিজয়ী বিজ্ঞানী হাবাৰ্ট স্পেন্সাৰ গাছাৰৰ মৃত্যু হয় 1963 চনৰ আজিৰ দিনটোতেই। আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস। এই দিৱসৰ গুৰুত্ব আৰু তাৎপৰ্য সম্পৰ্কে আমাক কৈছে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডক্টৰ জয়দীপ বৰুৱাই।
1: আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস, আমি সকলোৱে জানো যে 11 মে তাৰিখটো আমি প্ৰতি বছৰে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰি আহিছো। ইয়াৰ অন্তৰত যিটো কথা আমাক সকলোৱে জানো যে 1998 চনত আজিৰ দিনটোতে আমাৰ পোখৰাণত অতি সুনিয়ন্ত্ৰিতভাৱে পাৰমাণৱিক পৰীক্ষণ ভাৰতে সম্পন্ন কৰিছিল, যিটো আমি পোখৰাণ 2 বুলি জানো। তাৰোপৰি আৰু দুটা বিশেষ প্ৰযুক্তিগত সফলতা আছিল সেই একেটা দিনতে। হংসা 3 নামৰ যিটো আমাৰ ট্ৰেইনাৰ এয়াৰক্ৰাফ্ট, তাৰো এটা সফল পৰীক্ষামূলক উৰণ সম্পন্ন কৰিছিল ভাৰতে। আৰু লগতে ত্ৰিশূল মিছাইলৰ এটা সফল পৰীক্ষণ একেটা দিনতে সম্পন্ন হৈছিল। গতিকে 11 মে তাৰিখটো আমাৰ ভাৰতীয় প্ৰযুক্তিৰ কাৰণে অত্যন্ত গৌৰৱৰ দিন। সেই দিনটোতে সেইকাৰণে পতাৰ পিছৰ বছৰৰ পৰা 1999 চনৰ পৰা আমি ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰি আহিছো, যাতে আমাৰ যি দেশীয় প্ৰযুক্তিৰ উদ্ভাৱন আৰু তাৰ ব্যৱহাৰ দেশৰ উন্নতিৰ কাৰণে আমি সকলোৱে আগবাঢ়ি যাব পাৰোঁ, উৎসাহিত হ'ব পাৰোঁ প্ৰযুক্তি উদ্ভাৱনৰ ক্ষেত্ৰত। কাৰণ আমাৰ দেশীয় প্ৰযুক্তিৰ অবিহনে আমাৰ যিটো আমাৰ 2047 চনত যিটো বিকশিত ভাৰতৰ যিটো উদ্দেশ্য, সেইটোত আমি উপনীত হ'ব নোৱাৰিম। সেয়ে এই বছৰ অৰ্থাৎ 2026 চনত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ যিটো বিষয়বস্তু, ৰেছপনচিবল ইন'ভেশ্যন ফৰ ইনক্লুচিভ গ্ৰ'থ, অৰ্থাৎ সামূহিক উন্নয়নৰ বাবে আমাক দায়িত্বশীল উদ্ভাৱন, এই উদ্ভাৱনৰ দায়িত্বশীল বুলি এইকাৰণেই কোৱা গৈছে যে যিকোনো উদ্ভাৱনৰ অন্তৰালত আমাৰ এটা সমস্যাৰ সমাধানৰ লক্ষ্য থাকে আৰু সেই সমাধানৰ যোগেদি আমাৰ এটা বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ কথাও আমাৰ আহি যায়। গতিকে আমি যিটো প্ৰযুক্তিয়ে কৰোঁ অত্যন্ত দায়িত্বশীলতাৰে সেই তাৰ ব্যৱহাৰ হ'ব লাগিব। বৰ্তমান আমি জানো যে কৃত্ৰিম বুদ্ধিমত্তা যুগ, ডিজিটেল প্ৰযুক্তিৰ যুগ, আৰু সেই যুগত অন্ততঃ আমাৰ এই দায়িত্বশীলতাটো অত্যন্ত প্ৰয়োজন। গতিকে এই ডিজিটেল মঞ্চখনক বা ডিজিটেল টেকনলজিসমূহক আমি কি ধৰণে ৰাষ্ট্ৰ উন্নয়নৰ কামত, বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ, বিশেষকৈ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত এই ডিজিটেল প্লেটফৰ্মৰ যথেষ্ট ব্যৱহাৰ হৈছে আৰু ইয়াক আমি অত্যন্ত দায়িত্বশীলতাৰে ব্যৱহাৰ কৰিলে আমাৰ দেশখন সকলো ফালৰ পৰা আগবাঢ়ি যাব। তাৰ লগে লগে উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ মৌলিক বিজ্ঞানৰ আগবাঢ়ি যাব লাগিব, কাৰণ মৌলিক বিজ্ঞানৰ বিকাশৰ অবিহনে প্ৰযুক্তিৰ বিকাশ নহয়। সেইকাৰণে উচ্চ পৰ্যায়ৰ গৱেষণাৰ ক্ষেত্ৰতো আমি সকলো আগবাঢ়িব লাগিব। এই গোটেই কথাবিলাকে আমি ভালকে চিন্তা চৰ্চা কৰি ৰাষ্ট্ৰ উন্নয়নৰ কামত আগবাঢ়ি যাবৰ বাবে এইবাৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ এই বিষয়বস্তুটো ৰখা গৈছে। কিন্তু আমি সকলোৱে দেশীয়ভাৱে বিকশিত হোৱা প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আৰু একেবাৰে তৃণমূল পৰ্যায়ৰ উদ্ভাৱকজনৰ পৰা একেবাৰে উচ্চ পৰ্যায়ৰ গৱেষণাগাৰক পৰা উদ্ভাৱনলৈকে প্ৰত্যেকটো উদ্ভাৱনেৰে আমাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত, আমাৰ দেশখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।
0: আমাৰ সৈতে সেয়া আছিল অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডক্টৰ জয়দীপ বৰুৱা।
2: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প। योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आप

0: आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়,
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
1: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। কভিডকালৰ অভ্যাস পুনৰ গঢ়ি তোলক, হায়দৰাবাদৰ কনভেনশ্যন চেণ্টাৰৰ সভাত দেশবাসীক সতৰ্কবাণী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, কৰোণাৰ সময়ৰ দৰে ঘৰৰ পৰা কাম কৰক, পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমাওক, বিদেশ ভ্ৰমণৰ পৰা আঁতৰি থাকক আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত বহিব ডঃ হিমন্ত বিশ্ব শৰ্মা। কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত পুনৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব ডঃ হিমন্ত বিশ্ব শৰ্মাই। জে পি নাড্ডা, নায়ব সিং ছাইনীৰ উপস্থিতিত ৰাজ্যপালক সাক্ষাৎ কৰি 102 বিধেয়কৰ স্বাক্ষৰ সম্বলিত পত্ৰ দাখিল। অসমক দেশৰ আটাইতকৈ বিকশিত ৰাজ্যৰ মাজলৈ লৈ যোৱাৰ লক্ষ্য অসমবাসীক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আই অসমীৰ সেৱাত সপ্তাহৰ প্ৰতিটো ঘণ্টা নিয়োজিত থাকিম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। 50,000 টকালৈ বৃদ্ধি হ'ব কেন্দ্ৰীয় কৰ্মচাৰীৰ ন্যূনতম বেচিক পে, অষ্টম দৰমহা আয়োগৰ কেন্দ্ৰৰ অনুমোদন, অহা বছৰৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা। অৱশেষত তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'লে চলচ্চিত্ৰ তাৰকা বিজয়ে। শপত লৈয়ে 3টা বিশেষ ঘোষণা: 200 ইউনিট বিনামূলীয়া বিদ্যুৎ বিতৰণ, মাদক দ্ৰব্য ৰোধ তথা নাৰী সুৰক্ষিত বিশেষ বাহিনী গঠন কৰাৰ সংকল্প। আধুনিক অগ্নি 5 ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে ভাৰতে। একেলগে নিক্ষেপ কৰিব পাৰে একাধিক পাৰমাণৱিক বোমা, একেটা লক্ষ্যতে বিধ্বস্ত হ'ব অনেক শত্ৰু। ইউক্ৰেইনৰে যুদ্ধ সমাপ্ত কৰিবলৈ আগ্ৰহী ৰাছিয়া ভলডিমিৰ জেলেনস্কিক সাক্ষাতৰ সংকেত দিছে ভ্লাডিমিৰ পুটিনে। এন ৰংগাস্বামীক পুডুচেৰীৰ মুখ্যমন্ত্ৰী নিযুক্তি, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। ইৰাণে সাগৰত পেলাইছে ৰাহি তেল, সামুদ্ৰিক জীৱনলৈ নামি আহিছে ভাবুকি। আতংকিত মৎস্যজীৱী, হৰ্মুজ প্ৰণালী অৱৰোধৰ বাবে এই পৰিস্থিতিৰ আশংকা। অন্তিম দিনা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰ মহঘুলি চাপৰি উখল মাখল ফাটবিহুৰ বাকৰিত মুকলি বিহুৰ প্ৰতিযোগিতা। খেলৰ পৃষ্ঠাত IPLৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক হৰুৱাই তালিকাৰ 5ম স্থানলৈ চেন্নাই ছুপাৰ কিংছ। IPLৰ আন এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিজয়। বিশ্বকাপ আৰ্চাৰীত চীনক হৰুৱাই চেম্পিয়ন ভাৰত। 12 মে'ৰ পৰা আহমেদাবাদত হ'বলগীয়া ছিনিয়ৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব অসমৰ বেদব্ৰত ভৰালীয়ে। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পুৱা অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক

0: স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ড।
1: নমস্কাৰ বাইদেউ।
2: নমস্কাৰ।
1: আপোনাৰ 1969 চনৰ যি অভিজ্ঞতা, ইয়াত প্ৰথম কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হৈ তাৰপিছত বহুদিনে আহিছে, এতিয়া আহিছে আমাক এটা সাক্ষাৎকাৰ দিবলৈ। এই দুটা মানে এই সময়খিনিৰ ডিফাৰেঞ্চটো কি, বয়সৰ ডিফাৰেঞ্চ, এতিয়া কেনেকুৱা অভিজ্ঞতা?
2: এতিয়াতো বয়স হৈছে, সেইকাৰণে অলপমান দিগদাৰ পাওঁ আৰু, উঠিব ভয় লাগে। চিৰিকেইটাত কিমান আহিলোঁ কিমান গ'লোঁ সেই সময়ত, দৌৰা দৌৰি কৰি হ'লেও মানে আহি যাওঁ আৰু।
1: মানে তেতিয়া ডুবডুবকৈ উঠিছিল,
2: ডুবডুবকৈ উঠোঁ আৰু ঠিক সময়ত পাব লাগে। পুৰুষদায় নহ'লে দেখিলে মানে দেৰি হ'লে খুব হেৰি পায়,
1: বেয়া পায়,
2: বেয়া পায় আৰু। আৰু মোৰ হেণ্ডছবিলাক নাহিলেও সিহঁতক গালি পাৰে, মানে কিয় দেৰি হৈছে এনেকুৱা আৰু। গতিকে যিখিনি পাৰিছোঁ চেষ্টা কৰি কৰিছিলোঁ আৰু। এতিয়া বয়স হৈছে কাৰণে অলপমান অসুবিধা পাওঁ, পালেও ভাল লাগে আহি, কাৰণ মোৰ ৰেডিঅ' ষ্টেচনটো প্ৰাণৰ দৰে। মানে ইমান বছৰে কেনেকৈ আহিছিলোঁ কি কৰিছিলোঁ মই নিজে ভাবিব নোৱাৰোঁ। আৰু এতিয়া আহিবলৈ হ'লে ল'ৰা বা কোনোবা এজন মোৰ লগত আহিব লাগে, চাওঁ আৰু কিমান আৰু আহিব পাৰোঁ।
1: কিজানি আপোনাৰ গীতবিলাক কিন্তু আমি আকাশবাণীত বজাই আছোঁ দেই।
2: হয়, সেইদিনাও বজাইছে, মই শুনিছোঁ।
1: হয়, এতিয়া মোক এটা কথা কওকচোন, যে সকলো গায়ক গায়িকাৰ এটা অভিজ্ঞতা থাকে যে এই গীতটোৰ মাজেৰে মই জনপ্ৰিয় হ'লোঁ বা এই গীতটো মোৰ পৰিচয়সূচক গীত। তেনেকৈ যদি এটা গীতৰ কথা সোধোঁ, আপুনি কোনটো গীতৰ কথা ক'ব?
2: বিশেষ কৰি এই ভৰদুপৰ বেলা কোনে বজাই বাহি, সেই গীতটোৱে বেছি মানুহে মোক দেখা পালেই কোনোবাই মানে দূৰৰ পৰা গাই দিয়ে তেনেকুৱা হৈছিলে। আৰু সেই সময়ত বিয়া বাৰুত এইবিলাক গীতে বজাইছিলে, মাইক মানে গছত হেৰি আঁৰি দিয়ে, লগাই দিয়ে। আৰু বিয়া ঘৰবিলাকত চব এই গান আছিলে, এই ভৰদুপৰ বেলা, কুণ্ডিলতে ৰুক্মিণীয়ে কৰে যোৰহাট, শিশুপাল নাপাতা জঞ্জাল, এইবিলাক বিয়াৰ হেৰি গীত আৰু। তাৰপিছত লোকগীত হিচাপে আমি গাইছোঁ, অলপ ইফাল সিফাল কৰি গাইছোঁ আৰু। সেইবিলাক আচলতে চব ট্ৰেডিশ্যনেল আৰু, ট্ৰেডিশ্যনেল গীতবিলাক গৈ পেলাই লোকগীত হৈছে। আগতে হয়তো সেইবিলাক গোৱা মানুহ নাছিল আৰু খেতি বাতি কৰিও মানুহবিলাকে কিছুমান তেনেকুৱা গীত গাইছিল।
1: আপুনি কুণ্ডিলতে কৈছিলে,
2: হয় হয়,
1: এফাকি গাই দিয়কচোন।
2: ঠিক আছে, অলপ গাই দিছোঁ। কুণ্ডিলতে ৰুক্মিণীয়ে কৰে যোৰহাট, কেনমতে যাইবা বাপু ছয় মাহৰ বা

0: এতিয়া কথাটো সোধো, আপোনাৰ যেতিয়া আকাশবাণীত বাণী বন্ধনৰ কাৰণে আহিছিলে, প্ৰথমচোৱাটো আপুনি গ্ৰামোফোন কোম্পানীত যোৱা নাই, প্ৰথমচোৱা আকাশবাণীতে কৰিছে। আকাশবাণীত আপোনাৰ সেই বাণী বন্ধনৰ অভিজ্ঞতা আপোনাৰ পৰা অকণমান শুনিব খুজিছো। কোনোবা এটি গীতৰ কথাৰে আৰম্ভ কৰো।
1: এই গীতবিলাকত মানে কি, মই নিজে যেতিয়া মই হেৰিখন পাওঁ,
0: কণ্ট্ৰেক্টখন
1: পাওঁ, তেতিয়াই আৰু বহি যাওঁ আৰু, কোনকেইটা গাম এইবাৰ, কি গাম, কি কৰিম। আৰু মোৰ বাদ্যযন্ত্ৰী কেইজনক মানে ফোন কৰোঁ আৰু, ফোন তেতিয়া নাছিল আৰু, কি কেনেকৈ কৰোঁ মানে ভাবিব পৰা নাই। এই তাৰপাছত আৰু লাহে লাহে লাহে লাহে গানকেইটা ছিলেক্ট কৰোঁ, আৰু সিহঁতে যেতিয়া ৰিহাৰ্চেল কৰিব আহে তেতিয়া সোধোঁ যে কেনে হ'ব, এইটো গাম হ'বনে, তেনেকৈ গাম। আৰু সুধীৰ দা থাকোঁতে আগতে যেতিয়া তেওঁৰ ইয়াতে আছিল, দিছপুৰ হাইস্কুলত কাম কৰিছিলে, সেই সময়ত থাকোঁতে সুধীৰ দাক পাওঁৱেই, তেওঁৱে মোক ছিলেক্ট কৰি দিয়ে গীতবিলাক। তাৰপিছত লাহে লাহে তেওঁতো নাহা হ'ল, বৰপেটাতে ট্ৰেঞ্চফাৰ হৈ গ'ল। সেইকাৰণে মোৰ অসুবিধা হৈছিলে, কিন্তু আৰু নিজে কৰিব বাধ্য হ'লোঁ আৰু।
0: আৰু আপোনাৰ সময়ত তাৰমানে এনেকুৱা, আমাৰ নিজৰতো আমাৰ বাদ্যযন্ত্ৰী থাকেই, আপোনাৰ ক্ষেত্ৰত লোকগীতৰ ক্ষেত্ৰত আপুনি বাহিৰৰ পৰা আনিব লগা হৈছিল নে আমাৰ পৰাও দিছিলে?
1: দিছিলে, বাহি বিশেষ কৰি। আৰু মোক, মই দুজন পাইছিলোঁ, দোতাৰা আৰু ডগৰৰ পাইছোঁ, আৰু বাকী আৰু কেতিয়াবা তাল চালৰ বজোৱা মানুহো পাইছিলোঁ, আৰু প্ৰভাৱদাটো আছিলে কম্পালচৰি। আৰু
0: সাধাৰণতে আপুনি গীতবিলাক আকাশবাণীৰ ভিতৰৰ কথা কৈছোঁ, ইয়াত আপোনাৰ কেইটা ইনষ্ট্ৰুমেণ্ট লৈছিলে আপুনি? দোতাৰা আৰু ডগৰ,
1: বাঁহীটো থাকে আৰু খঞ্জুৰি।
0: খঞ্জুৰি হয়। এতিয়া তাৰ ভিতৰত বাঁহীটো বোধ কৰোঁ আমাৰ প্ৰভাত শৰ্মা, তেখেতেই ধৰিছিলে নহয় জানো? আৰু এই গানৰ ডাইৰেকশ্যনটো কোনে কৰিছিলে আপোনাৰ?
1: ডাইৰেকশ্যনটো মোক সুধীৰ দাই কৰি দিছিলে, যিখিনি সময় পাইছিলোঁ তেওঁৰ ওচৰতে, তেওঁ কৰি দিছিলে। আৰু কেতিয়াবা ৰামেশ্বৰ পাঠকে কৰিছিলে। আৰু মোৰ বিয়াৰ পিছততো মই ইফালে গুচি আহিলোঁ, মোৰ মাহঁতৰ ঘৰত আৰু অহা যাহে কৰোঁ অলপ, তেতিয়াৰ পৰা অলপমান হেৰিটো, অহা যোৱাটো কম হ'ল। মই চাকৰিও কৰিছিলোঁ জলসিঞ্চন বিভাগত চানমাৰীত, তাতে কোৱাটাৰতে আছিলোঁ। পিছলৈকে আৰু মই নিজেই কৰা হ'লোঁ আৰু, যে মইতো কিবা এটা কৰিবই লাগিব, বেলেগক ৰখি থাকিলে কেনেকৈ হ'ব, গতিকে যিটো ডেট দিছে সেই ডেটত মই যাবই লাগিব।
0: এতিয়া

0: যে মইতো কিবা এটা কৰিবই লাগিব, বেলেগক ৰখি থাকিলে কেনেকৈ হ'ব। গতিকে যিটো ডেট দিছে সেই ডেটত মই যাবই লাগিব।
1: এতিয়া ইয়াৰ ভিতৰতে আপোনাৰ আমাৰ এজন প্ৰযোজক থাকে গীতৰ, নহয় জানো, সংগীত বিভাগৰ পৰা। ধৰকচোন আমাৰ ইয়াতে কেইবাগৰাকীও নাম কৰা প্ৰযোজক আছিল, সেইসকলৰ লগত আপোনাৰ কথা বতৰা বা এৰেঞ্জমেণ্টটো কেনেকৈ হয়?
0: সেইটো মই অহাৰ পিছত হয়।
1: প্ৰভাত দাও আছিল, প্ৰভাত শৰ্মা আছিলে, হয়,
0: সেইখিনি মানে অহাৰ পিছত ষ্টুডিঅ'ত যেতিয়া সোমাওঁ তেতিয়া তেওঁক দেখা পাওঁ আৰু, যিজনে হেৰি কৰে মোক, তেতিয়া তেওঁৰ লগত কথাখিনি পাতি লওঁ আৰু ভালকৈ।
1: আপুনি ইয়াতে ষ্টুডিঅ' ৰিহাৰ্চেল কৰিছিলনে নাই? কৰিছিলতো,
0: অলপ কৰিছিলোঁ, যিখিনি সময় পাওঁ আৰু। ইহঁতে কোনোবা এটা দেৰিকৈ আহিলে অলপমান হেৰি হৈ যায়। এবাৰতো সুদীপদাই দেৰি কৰিছে, বৰপেটাৰ পৰা আহি আহে, পুৰুষদাই পালে পাই পেলাই দিলে নহয় মজাটো। আৰু পুৰুষদাই ইফালে ইফালে ঘূৰি থাকে, কিন্তু যাৰ য'ত যোনটো ষ্টুডিঅ'ত মানে এইবিলাক
1: বাণীবন্ধন
0: হৈ থাকে, অলপ ঘূৰা পকা কৰি থাকে, কোন কেনেকৈ আছে, কি কৰিছে কি নকৰিছে, চব চাই থাকে। আৰু মানুহজনে অলপমান মানে হেৰি ভয়ো লাগে নহয় মানুহ, অৱশ্য কিবা ক'ব নিশ্চয়। আমি সন্মান কৰিছিলোঁ তেওঁক, মানে ভাল লাগে।
1: আৰু তেখেতৰ কথা এটাই আপোনাৰ জীৱনত প্ৰভাৱো পেলাইছে, আপোনাক ক'লে যে আপুনি আপোনাক লোকগীততে থকাৰ কথা ক'লে।
0: আৰু তেওঁ এবাৰ আমাক ডিব্ৰুগড়ত লৈ গৈছে, গোটেই গ্ৰুপটো, মুকুল দা গৈছে, খগেন দা গৈছে, প্ৰভাত দা গৈছে, সুধীৰ দা গৈছে, আমাক হোলী গীত চিট এই ষ্টুডিঅ'তে মানে আমাক শিকাইছিলে। তাতে হোলী গীতো গাব দিছে দুটা, তেওঁ নিজেই শিকাইছে বহি বহি আমাৰ লগত। তাতে মানে লোকগীতো গাইছোঁ আৰু হোলী গীতো গাইছোঁ, আৰু খগেন দাহঁতে গান গাইছে, ৰচনা গাইছে, কিবা এটা অনুষ্ঠান আছিল,
1: ইনভাইটেড অডিয়েন্স প্ৰগ্ৰাম। হ'ব
0: আমি তাতে আমাক থকা মেলা সব কানৈ কলেজত দিছে, এই হেৰিত ৰাতি থকা বিচনা চিচনা সব তাতেই দিছে। আমি গোটেই মানে হেৰি হৈ আছোঁ আৰু, মানে কেম্পত থকাৰ দৰে তেনেকৈয়ে আছোঁ। আৰু খোৱাটো আমাক ক'ত হোটেলত দিছিল নেকি, আৰু তেতিয়া মহিলাও গৈছিলে দুজনীমান আমাৰ লগত।
1: আৰু আপোনালোকে পিছত সেইটো মঞ্চতহে
0: মঞ্চত কৰিছিলে,
1: আকাশবাণীৰ আমি যিটো আমন্ত্ৰিত শ্ৰোতাৰ অনুষ্ঠান বুলি কওঁ, সেইটোত আপোনাক নিশ্চয় তেনেকৈ আমিতো কৰোঁ। আপোনাৰ আকাশবাণীৰ ষ্টুডিঅ'ৰ বাণীবন্ধন বেছি ভাল লাগিছিল নে তেনেকুৱা ধৰণৰ মঞ্চত কৰাবিলাক ভাল লাগিছিল?
0: মঞ্চত কৰা বেছি ভাল লাগিলে।
1: কেলেই বাৰু, কিবা কথা আছে নেকি?
0: মানুহখিনি বহি থাকে নহয় শ্ৰোতা, মানে যোনে হেৰিটো অনুষ্ঠানটো চাব আহে, তেওঁলোকক তাতে কোনোবা চিনি পালে আৰু ভাল লাগে। মইতো এনেই ডিব্ৰুগড়তো পঢ়িছিলোঁ, গতিকে কানৈ কলেজত যাওঁতে মই মনত পৰিছে এইবিলাক আৰু, এই মোৰ লগৰকেইটাক কাৰোবাক দেখা পালে মানে ভাল লাগিল হয়। ক'ত দেখা পাম আৰু, সিহঁতে পঢ়ি থাকে হেৰিত দৰ্শকৰ মাজত। তেনেকৈ আমি আহিলোঁ আৰু, তাৰপাছত আৰু ডান্সৰ পাৰ্টিও গৈছিলে।
1: তাৰপিছত আপোনাৰ ষ্টুডিঅ'ৰ বাণীবন্ধনৰ কওকচোন, কেতিয়াবাতো গীত এটি এবাৰতে হৈছিল নে দুবাৰ তিনিবাৰ কৰিব লগা হৈছিল? পুৰুষোত্তম দাসে কেতিয়াবা আহি কৈছিল নেকি যে গীতটো বেয়া হ'ল, ভাল হ'ল, বা প্ৰযোজকে কৈছিল নেকি?
0: তেনেকৈ কোৱা নাই, গীতটো দুবাৰ তিনিবাৰ কৰিব লগা হোৱা নাই। কিবা হেৰি হওঁতে যদি অলপ কিবা হেৰি
1: হেঞ্চে যদি মিছ কৰে,
0: কিবা দূৰত থাকে, সেইটো অহা নাই, এইটো ওচৰত অহা, বা মাইক্ৰফোনটো ভালকৈ লোৱা, এনেকৈ মানে কিছুমান কথা তাৰ পৰা আহি পেলাই ভিতৰত কৈ যায় আৰু।
1: হয়, আৰু তাত কৰোঁতে আপোনাৰ অনুভৱ কেনেকুৱা, যে গীতটি যেতিয়া বাণীবন্ধন হৈ গ'ল, আপুনি গালে, গোৱাৰ পিছত এবাৰ আপুনি টেকটো শুনি চোৱাৰ পিছত এনেকুৱা লাগে নেকি গৈ আকৌ এবাৰ গাওঁ, না এইটোৱে ঠিক হ'ব?
0: অৱশ্যে লাগে, ই মোৰ এইখিনি দেখোন অলপমান বেলেগ বেলেগ হৈছে, মই আকৌ গাম। নাই নাই, মই তাৰমানে সেইখিনি ক'বৰ কাৰণে সাহস নহয়, আকৌ কৰিব যিজনে হেৰি
1: কৰি অসন্তুষ্ট, তেতিয়াহ'লে
0: তেতিয়াহ'লে আৰু বেলেগ কথা, কিন্তু মই নিজে কৈ পেলাই হ'ব আৰু এনেকে থৈ দিওঁ আৰু।
1: কিন্তু কোনো এটা গীতে আজিলৈকে মানে
0: দুবাৰ গাব লগা হোৱা নাই,
1: সমাদৃত হৈছে সকলো গীতে, নহয় জানো? আকাশবাণীত আপোনাৰ কৰা সেই 1969 চনৰ পৰা আপুনি একেবাৰে বহুদিনলৈ কৰিয়ে আছে, তাত ও আই কেনে বিয়া দিলা মোক, এই গীতটিৰ কাহিনী কওকচোন, কেনেকৈ আহিল ষ্টুডিঅ'লৈ?
0: সেইটো গীত কি ক'ম, মোক নলিনী চৌধুৰীৰ দাদাই দিছিলে,
1: হয়,
0: তই এইটো গাবিচোন, খুব ভাল পাইছিল। মানে তেওঁ পলাশবাৰীত এটা প্ৰগ্ৰামত মোক লৈ গৈছিলে, লৈ যোৱাৰ পাছত মই যেতিয়া গীতটো তেওঁ দিয়া গীতটোৱে গাব গাব কৈছে, তেওঁ গাই গাই উঠিছে গীতটো, তাৰপিছত মোক কৈছে আৰু, দৰ্শকক কৈছে ইতিহাস নেহলতাই গাব, তেনেকৈ মোক ষ্টেজত উঠাইছে আৰু, আৰু মোক ইফালে মনে মনে কৈ

0: আছে, ও আই কেন বিয়া দিলে মই সেইটো গীত গাব লাগিব। গাইছোঁ গাইছোঁ হয়, কিন্তু মোৰ চকুৰ মানে ওলাইছে
1: কেলে বাৰু,
0: কিয় জানো এই ছোৱালী এজনী কেনেকুৱা দিন
1: হয়। আপুনি আপুনি বিয়াৰ পিছত গাইছে নেকি?
0: পিছত পিছত পিছত পলম মানে আগতে গাইছোঁ ৰেডিঅ'ত, কিন্তু এনে হেৰি অনুষ্ঠানত গাব গোৱা গাওঁ আৰু। সেইদিনা কিয় জানো নলিনা দাক দেখি বা গানটো কেনেকৈ দিছে আমাক মোক, এইবিলাক কথা মনত পৰিয়ে নেকিয়ে মোৰ মানে বিৰাট কিবা এটা হেৰি চেণ্টিমেণ্টত লাগিছে আৰু। তাৰপিছত মই সেইটো গাই মই চকুৰ পানী উঠিছোঁ। তাৰপিছত সুদীপ দাও কৈছিলে, সুদীপ দাই কৈছে তই কিয় কান্দিছ, এই এজনী ছোৱালী বিয়া দিয়াৰ পিছত কেনে হয়, ভাল হয় বেয়া হয় সেইবিলাক কথা গালে মানে মনটো কিবা বেয়া লাগি যায়,
1: উদং উদং
0: উদং উদং লাগে। মন তেনেকুৱা হয়তো ছোৱালী আছে কিছুমান, তাহাঁতেও হয়তো কান্দিব পাৰে, জানো কিয় বা হৈ গ'ল, এনেকৈ ক'লোঁ মই।
1: ঠিক আছে বাইদেউ, আপোনাক মই এতিয়া কৈ থৈ দিওঁ, আমি আজি অনুষ্ঠানৰ শেষত ও আই কেনে বিয়া দিলাম মোক এই গীতটি শুনিম, এতিয়াতো আৰু আপুনি নাকান্দে নে অনুভৱবিলাক এতিয়াও আহে নেকি?
0: আহে মাজে মাজে, নহা নহয়,
1: কিন্তু তথাপিও শুনিম। এতিয়া আপোনাৰ লগত ইমান আৱেগ মানে জৰ্জৰিত এতিয়া গীত, যিটো গীত আপুনি মঞ্চত পৰিৱেশন কৰি আপুনি চকু পানী টুকিছিল, সেই গীতটি আমি শ্ৰোতাৰ লগত আজি শুনোচোন বাৰু, আমি শুনিম সেই গীতটি। আৰু আজি আমি এই খণ্ডৰ পৰা এইখিনিতে বিদায় লওঁ, আমি তাৰপিছত আপোনাক ইয়াৰ পিছৰ খণ্ডত লগ পাম, তাত আমি কথা পাতিম, আৰু কথা পাতিবলগীয়া আছে, আপোনাৰ বহুত কথাই বাকী আছে, আৰু সেইখিনি কথা পাতিম আমি ইয়াৰ পিছত। আজিলৈ নমস্কাৰ।
0: নমস্কাৰ, ধন্যবাদ।

0: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ তথা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। অনুষ্ঠানটিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
6: জীয়ৰী।
5: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত তৃতীয়বাৰৰ বাবে NDAৰ শাসনৰ সূচনা কৰি নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। বিজেপি নেতৃত্বাধীন NDA বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102 বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নায়ব সিং সাইনিও উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে নিৰ্বাচনৰ ফলাফলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনকে প্ৰতিফলিত কৰিলে। তেওঁ লগতে অসমত কেন্দ্ৰৰ জনকল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসা কৰে।
4: जिस तरीके से हेमंत बिस्व शर्मा जी ने असम को एक डबल इंजन की सरकार के रूप में केंद्र सरकार के जो विकास के लिए आए हुए आयाम में जो मदद की गई उसको धरती पर क्रियान्वित करने में बहुत बड़ा योगदान है। इसलिए मैं हेमंत बिस्व शर्मा जी की भी सरकार की भूरी भूरी प्रशंसा करते हुए उनको भी बधाई देता हूँ और उनकी तरफ से भी असम की जनता को धन्यवाद देता हूँ।
3: ৰাজ্যখনত নতুন মন্ত্ৰীসভাই কাইলৈ শপতগ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু নতুন মন্ত্ৰী পৰিষদৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে এই শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জনোৱা মতে কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনৰ লগতে বতাঘুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ ৰাস্তাৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠ পথ আৰু শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ 5 গৰাকী বিশিষ্ট সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে। অহা 16 মে'ত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জনোৱা মতে সাহিত্য সভাৰ সাংবিধানিক এই সন্মান এইবাৰ ধেমাজিৰ বিশিষ্ট গৱেষক, চিত্ৰকৰ, লেখক ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ চাহ খেতিয়ক তথা সাহিত্যিক দেৱী প্ৰসাদ বাগৰদিয়া, নগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক উপেন্দ্ৰ বৰকটকী, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক, কবি তথা গৱেষক নোমল মহাত্তালৈ আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়তৰ বহনক্ষম বিকাশ পুৰস্কাৰ লাভ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ আন 41 পঞ্চায়তকো এই সন্মানৰ বাবে বাছনি কৰা হৈছে। একেদৰে

জুমৰমুৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। আমাৰ এতিয়াৰ বাতৰিত ইমানেই। পৰৱৰ্তী বাতৰি পুৱা ৯ বজাত শুনিবলৈ পাব।

0: government in the state. Uttarakhand administration urges Chardham Yatra pilgrims and tourists to remain alert and travel safely amid adverse weather conditions. US President Donald Trump rejects Iranian response to US peace proposal as totally unacceptable. And in football, India to take on host China in crucial quarterfinal match in AFC Under-17 Women's Asian Cup in Suzhou today. And with that, we end the morning news. Have a great day.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰিবলৈ লৈছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন। আজি গীতিমালিকা অনুষ্ঠানত প্ৰথমে ইয়া বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীত, গীতিকাৰ নৱকান্ত বৰুৱা, প্ৰযোজনা শিল্পী নিজা।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী বিউটি শৰ্মা বৰুৱা, গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: নীতিমালিকে অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ আগবঢ়াইছো অপূৰ্ব কুমাৰ দাসে গোৱা এটি গীত। গীতৰ ৰচনা ফজলুল কৰিমৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেহতীয়া জিতেন ডেকাৰ কণ্ঠৰীতি গীত, গীতৰ কথা তপন নাথৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

আজি দিনৰ 11:10 পৰা গুজৰাটৰ সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণৰ 75 বছৰ পূৰ্ণ উপলক্ষে অনুষ্ঠিত সোমনাথ অমৃত পৰ্ব অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগত অনুমোদন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 2 উইকেটত জয়লাভ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। বিজেপি নেতৃত্বাধীন এন ডি এৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপালগৰাকীৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102 বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নায়ব সিং চাইনিও উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে নিৰ্বাচনৰ ফলাফলে প্ৰধানমন্ত্ৰী মোদীৰ উন্নয়নমূলক নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনকে প্ৰতিফলিত কৰিছে। তেওঁ লগতে অসমত কেন্দ্ৰৰ জনকল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসা কৰে।
1: जिस तरीके से हेमंत विश्व शर्मा जी ने असम को एक डबल इंजन की सरकार के रूप में केंद्र सरकार के जो विकास के लिए आए हुए आयाम में जो मदद की गई उसको धरती पर क्रियान्वित करने में बहुत बड़ा योगदान है। इसलिए मैं हेमंत विश्व शर्मा जी की भी सरकार की भूरी भूरी प्रशंसा करते हुए उनको भी बधाई देता हूं और उनकी तरफ से भी असम की जनता को धन्यवाद देता हूं।
0: উল্লেখযোগ্য যে ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ, পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ যুদ্ধই পেলোৱা প্ৰভাৱ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শ্ৰীমোদীয়ে ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰ্মুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70ৰ পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ প্ৰতি এই আহান জনাইছে। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আহান জনায়। পুনৰ আমদানিত বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা ব্যৱহাৰ হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অহা এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়।
2: এক জমানা থা জব সংকট আতা থা তো লোক দেশ হিত মে সোনা দান দে দেতে থে। আজ দান কি জৰুৰত নহি হ্যায় লেকিন দেশ হিত মে হমকো এ তয় কৰনা পড়েগা কি সাল ভৰ তক ঘর মে কই ভি ফাংশন হো কই ভি কার্যক্রম হো হম সোনে কে গহনে নহি খরিদেঙ্গে সোনা নহি খরিদেঙ্গে বিদেশি মুদ্রা বচানে কে লিয়ে হামারি দেশভক্তি হমে চুনৌতি দে রহি হ্যায় আর হমে ইস চুনৌতি কো স্বীকার করতে হুয়ে বিদেশি মুদ্রা কো বচানা হোগা।
0: ৰাজ্যৰ 5 গৰাকী সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে। অহা 16 মে'ত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জনোৱা মতে সাহিত্য সভাৰ সাংবিধানিক এই সন্মান এইবাৰ ধেমাজিৰ বিশিষ্ট গৱেষক, চিত্ৰকৰ, লেখক ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ চাহ খেতিয়ক তথা সাহিত্যিক দেৱী প্ৰসাদ বাগৰুদিয়া, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক উপেন্দ্ৰ বৰকটকী, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক, কবি তথা গৱেষক

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক নতুন চৰকাৰ গঠনৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আমন্ত্ৰণ, দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয়ৰ পৰা বিৰত থকাৰ লগতে পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰীৰ আহান, ৰাজ্যৰ পাঁচগৰাকী সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান।

নোমল মহাত্তালৈ আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগত অনুমোদন জনাইছে। অহা বছৰ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা থকা অষ্টম দৰমহা আয়োগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বেতন উল্লেখনীয়ভাৱে বৃদ্ধি পাব। এই অনুসৰি কৰ্মচাৰীসকলৰ মূল বেতন 50,000 টকা হোৱাৰ সম্ভাৱনা আছে। পৰিসংখ্যা অনুসৰি প্ৰথম দৰমহা আয়োগৰ পৰা সপ্তম দৰমহা আয়োগৰ পৰ্যন্ত কৰ্মচাৰীসকলৰ বেতন 328 গুণ বৃদ্ধি পাইছে। অষ্টম দৰমহা আয়োগত কৰ্মচাৰীয়ে লাভ কৰা বিভিন্ন ভাট্টা বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে। চলিত বছৰৰ 1 জানুৱাৰীৰ পৰা সময়সীমা নিৰ্ধাৰণেৰে অষ্টম দৰমহা আয়োগ অহা বছৰৰ পৰা কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। এই সময়সীমাৰ বৰ্ধিত বেতন এৰিয়াৰ হিচাপে কৰ্মচাৰীসকলে লাভ কৰিব। পেঞ্চনপ্ৰাপ্ত লোকসকলেও অষ্টম দৰমহা আয়োগৰ সুফল লাভ কৰিব। পশ্চিমবংগত বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহ একত্ৰিত হোৱাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জনোৱা আহ্বানক কংগ্ৰেছ আৰু বাওঁ দলসমূহে কঠোৰভাৱে অস্বীকাৰ কৰিছে। শ্ৰীমতী বেনাৰ্জীয়ে এটা ভিডিঅ' বাৰ্তাত কংগ্ৰেছ, চি পি আই এম আৰু কট্টৰ বাওঁ দলকে ধৰি সকলো বিৰোধী দলক বিজেপিৰ বিৰুদ্ধে একত্ৰিত হবলৈ আহান জনাইছিল। কংগ্ৰেছৰ মুখপাত্ৰ সৌম্য এ ৰয়ে এই আহানক অস্বীকাৰ কৰি 2013 চনত কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে মাওবাদী হিংসাৰ কথা উল্লেখ কৰে। তেওঁ লগতে বিগত নিৰ্বাচনত কংগ্ৰেছক অপমান কৰি বিজেপিৰ উত্থানত সহায় কৰা বুলি তৃণমূল কংগ্ৰেছক অভিযোগ তোলে। ইপিনে ৰাজ্যখনত নতুনকৈ শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীৰ আহানক অপ্ৰাসংগিক বুলি উল্লেখ কৰি তেওঁৰ কথাৰ কোনো ৰাজনৈতিক গুৰুত্ব নাই বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়তৰ বহনক্ষম বিকাশ পুৰস্কাৰ লাভ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ অন্য 41খন পঞ্চায়তকো এই সন্মানৰ বাবে বাছনি কৰা হৈছে। একেদৰে নগাঁৱৰ জুমুৰমুৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে কিছুদিন পূৰ্বে এই পুৰস্কাৰসমূহ ঘোষণা কৰে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে গ্ৰাম্য প্ৰশাসনৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰচেষ্টা আৰু পৰিৱেশ অনুকূল অভ্যাস গঠনৰ বাবে গাঁওবাসীক উৎসাহিত কৰাৰ প্ৰয়াসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। এই স্বীকৃতিয়ে গ্ৰাম্য প্ৰশাসন আন্তঃগাঁথনিৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰা বহনক্ষম বিকাশ নিশ্চিত কৰাৰ কথাকে প্ৰতীয়মান কৰিছে। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ চৌহদত হ'বলগীয়া এই অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হ'ব। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰিছে। পুৱা 10:15 আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত অতিথিসকলক বিশেষকৈ মৌজাদাৰ, গাঁওবুঢ়া, শিক্ষাৰ্থী আৰু বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিনিধিসকলক আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হ'ব। এই অনুষ্ঠানতেই পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী ছেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হ'ব। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব। সাংস্কৃতিক অনুষ্ঠানত পাহাৰীয়া জিলাখনত বসবাস কৰা ডিমাছা, জেমি, কুকি, হামাৰ, বাইটে, কাৰ্বি, জয়ন্তীয়া, ৰাংখল আদি জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল কাৰলোচাৰ ভাষণেৰে দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰিব। বিশ্বনাথ জিলাৰ বিহালী আৰু হেলেম আৰক্ষীয়ে যুটীয়া অভিযান চলাই কালি মাঘে ৰৌমাৰী গাঁৱৰ পৰা আলফাৰ লিংকমেনৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষৰ নৱেম্বৰত বৰঙাবাৰীৰ এজন ব্যৱসায়ীৰ পৰা গজেন অসম নামৰ আলফাৰ এজন সদস্যই ধন দাবী কৰিছিল। আলফাৰ সদস্যজনক যোৱা 24 এপ্ৰিলত সেনাবাহিনীয়ে নাগালেণ্ড সীমান্তৰ পৰা আটক কৰি শিৱসাগৰ আৰক্ষীক গতাই দিয়ে। এই সদস্যজনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে কালি হৰেণ দাস নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে লোকজনৰ বিৰুদ্ধে হেলেম থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে 167 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। দলৰ হৈ কৃণাল পাণ্ডিয়াই সৰ্বাধিক 73 ৰাণ কৰে। মুম্বাইৰ কৰবিন বছে 4টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 166 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ তিলক বাৰ্মাই সৰ্বাধিক 57 ৰাণ কৰে। বেংগালুৰুৰ ভুৱনেশ্বৰ কুমাৰে 4টা

0: উইকেট দখল কৰে। ভুৱনেশ্বৰ কুমাৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত কালি অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 5 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি জছ ইংলিছৰ 85 ৰাণৰ সহায়ত নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 203 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই 19 অভাৰ 2টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ উৰ্বিল পেটেলে 65 ৰাণ কৰে। প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ফিফা 17 বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপ প্ৰতিযোগিতাত স্থান লাভ কৰাৰ লক্ষ্যৰে ভাৰতে আজি এ এফ চি 17 বছৰ অনুৰ্ধৰ এছিয়ান কাপৰ কোৱাৰ্টাৰ ফাইনেলত আয়োজক চীনৰ মুখামুখি হ'ব। চুজৌ স্পৰ্টছ চেণ্টাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই খেলখনত জয়লাভ কৰিলেই ভাৰতে ফিফা 17 বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব। ইয়াৰ পূৰ্বে কেৱল আয়োজক দেশ হিচাপেহে বিশ্বকাপত স্থান লাভ কৰা ভাৰতীয় মহিলা ফুটবল দলৰ বাবে খেলৰ জৰিয়তে যোগ্যতা অৰ্জন কৰি বিশ্বকাপত প্ৰৱেশ কৰা এয়া হ'ব ইতিহাসৰ প্ৰথমটো সুযোগ। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: ডঃ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাটো নিশ্চিত হোৱা, কাইলৈৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি, সকলোকে মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহান, তামিলনাডুত টিভিকেৰ মুৰববী শ্ৰী যোছেফ বিজয়ৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ, ৰাজ্যৰ 5গৰাকী সাহিত্যিকলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। ইয়াৰে এন ডি এৰ বিধায়িনী দলৰ নেতাৰূপে নিৰ্বাচিত হৈ ক্ৰমাগত দ্বিতীয়বাৰলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰূপে অধিষ্ঠিত হোৱাৰ বাট প্ৰশস্ত হোৱা তথা কাইলৈৰ শপতগ্ৰহণৰ বাতৰিটো প্ৰতিখন কাকতিৰ প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে স্থান দিছে। বাতৰিটো অসমীয়া খবৰ কাকতে এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে হিমন্ত বিশ্ব নিৰ্বাচিত, বাৰমেত মুখ্যমন্ত্ৰীৰূপে শপত, অসমীয়া প্ৰতিদিন কাকতে কাইলৈ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পুনৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব ডঃ শৰ্মাই, আৰু দি আছাম ট্ৰিবিউনে শৰ্মা টু টেক অথ এজ চি এম অন মে 12 শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শীৰ্ষক ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ডিজেল পেট্ৰল আদি ব্যয়ত মিতব্যয়ী হবলৈ জনোৱা আহ্বানৰ বাতৰিটো আজি কাকতসমূহে যথেষ্ট গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইয়াৰ আঁৰৰ কাৰক তথা ভৱিষ্যতৰ আশংকা সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে ভয়াৱহ দিন আসন্ন, ইন্ধন ৰাহিৰ বাবে ৱৰ্ক ফ্ৰম হোম কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী শিৰোনামৰ এটা বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত বাতৰিটোৰ শীৰ্ষক পেট্ৰল ডিজেল গেছ ব্যৱহাৰত সংযমী হওক, হঠাৎ মোদীৰ আহ্বান। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে তামিলনাডুত আৰম্ভ বিজয় ৰাজ, অৱশেষত শপত দলে চলচ্চিত্ৰ তাৰকা বিজয় আৰু দ্য চেণ্টিয়েল কাকতে বিজয় স্বৰ্ণিনেছ তামিলনাডু চি এম শীৰ্ষক দিছে। ৰাজ্যৰ 5গৰাকী বিশিষ্ট সাহিত্যিকলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান আগবঢ়োৱাৰ বাতৰি এটাকো আজিৰ কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক নতুন চৰকাৰ গঠনৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আমন্ত্ৰণ। দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয়ৰ পৰা বিৰত থকাৰ লগতে পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰীৰ আহান। ৰাজ্যৰ 5গৰাকী সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান। কেন্দ্ৰীয় চৰকাৰৰ 8ম দৰমহা আয়োগত অনুমোদন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 2 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: আমাৰ সংবাদদাতা নাৰায়ণ ডেকাই। অসম বিধানসভা নিৰ্বাচনৰ সদ্যঘোষিত ফলাফলত ওদালগুৰি জিলাৰ চাৰিওটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। এই বিষয়ে আমাক অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: বিটিচিৰ আন কেইখন জিলাৰ লগতে ওদালগুৰিৰ চাৰিটা সমষ্টিতো এন ডি এৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে। জিলাখনৰ চাৰিটা সমষ্টিৰ ভোটগণনা ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয় পৰিসৰত স্থাপন কৰা ভোটগণনা কেন্দ্ৰত কঠোৰ নিৰাপত্তাৰ মাজেৰে সুকলমে সম্পন্ন হয়। ৰাইজৰ বহু উৎকণ্ঠাৰ অন্ত পেলাই ওদালগুৰি জিলাৰ চাৰিটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিত বি পি এফ আৰু এটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। জিলাখনত ইউ পি পি এল দলক বিটিচিৰ নিৰ্বাচনত কৰাৰ দৰেই সম্পূৰ্ণৰূপে ৰাইজে প্ৰত্যাখ্যান কৰে। দলটোৱে কোনো আসন লাভ কৰিবলৈ সক্ষম নহল। মাজবাট সমষ্টিত বি পি এফৰ চৰণ বড়োৱে 84,718 ভোট লাভ কৰি নিকটতম প্ৰাৰ্থী ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰীতিৰেখা বাৰ্লাক 55,546 ভোটত পৰাজিত কৰে। ওদালগুৰি সমষ্টিত বি পি এফৰ ৰিহণ দৈমাৰীয়ে 74,800 ভোট লাভ কৰি নিকটতম প্ৰাৰ্থী ইউ পি পি এলৰ প্ৰাৰ্থী দীপেন বড়োক 27,554 ভোটত পৰাজিত কৰে। দ্বিতীয় স্থানত কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেণ দৈমাৰীয়ে 9,429 ভোট লাভ কৰে। টংলা সমষ্টিত বিজেপিৰ বিকন চন্দ্ৰ ডেকাই 84,309 ভোট লাভ কৰি নিকটতম প্ৰাৰ্থী কংগ্ৰেছৰ ৰোহিত পাৰিগাক 54,601 ভোটত পৰাজিত কৰি বৃহৎ ব্যৱধানত জয়লাভ কৰে। ভেৰগাঁও সমষ্টিত ডি পি এফৰ মহেশ্বৰ বড়োৱে 67,105 ভোট লাভ কৰি নিকটতম প্ৰাৰ্থী ইউ পি পি এলৰ নেৰচন বড়ো 37,797 ভোটত পৰাজিত কৰে।
0: ৰাজ্যখনৰ আন আন প্ৰান্তৰ দৰে বিটিচিৰ ওদালগুৰি জিলাতো ৰঙালী বিহু, বৈশাগু, বাইখো আৰু বিশোৱা উৎসৱ জিলাখনৰ শান্তি আৰু জনগোষ্ঠীয় সমন্বয় গঢ়াৰ সেতুৰূপে পৰিগণিত হৈছে। এই বিষয়ে বিতংভাৱে জনাইছে আমাৰ সংবাদদাতাই।
1: ওদালগুৰি জিলাবাসী অসমীয়া ৰাইজে বাপতি সাহোন ৰঙালী বিহু উদযাপনৰ সৈতে সংগতি ৰাখি জিলাখনৰ প্ৰান্তে প্ৰান্তে বহাগী উৎসৱ অনুষ্ঠিত কৰি জাতীয় সংস্কৃতিৰ অস্তিত্ব বৰ্তাই সমান্তৰালকৈ নৱপ্ৰজন্মৰ মাজত প্ৰতিযোগিতাৰ ভাৱ সৃষ্টিৰ প্ৰেৰণা উৎসৰূপে পৰিগণিত হৈছে। একেদৰে বড়ো জনগোষ্ঠীয় ৰাইজে বৈশাগু উৎসৱ, ৰাভাসকলে বাইখু, কোচ ৰাজবংশীসকলে বিহুৱা উৎসৱৰ জৰিয়তে নিজৰ জাতীয় সত্তাক বৰ্তাই ৰখাৰ উপৰি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দুপৰ নিশালৈকে অনুষ্ঠিত কৰা সাংস্কৃতিক সন্ধিয়াত সমবেত হৈ ৰাইজে আনন্দ উৎসাহত বিলীন হোৱা দৃশ্যই এসময়ৰ অশান্ত জৰ্জৰ বিটিচি অঞ্চলত শান্তিময় পৰিৱেশ বিৰাজ কৰাকে প্ৰতীয়মান কৰিছে।
0: অসম ৰাজ্যিক শিক্ষা পৰিষদে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ব্যক্তিগত বিদ্যালয়ক চেৰ পেলাই ওদালগুৰিৰ চৰকাৰী বিদ্যালয়ে চমক সৃষ্টি কৰিছে। বিজ্ঞান শাখাত এইবাৰো উত্তীৰ্ণৰ হাৰ 100%, কলা শাখাত উত্তীৰ্ণৰ হাৰ 98.33%। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা নাৰায়ণ ডেকাই।
1: ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা অব্যাহত আছে। বিজ্ঞান শাখাত এইবাৰো উত্তীৰ্ণৰ হাৰ 100%, কলা শাখাত উত্তীৰ্ণৰ হাৰ 98.33%। 7 শিক্ষাৰ্থীয়ে লাভ কৰে ডিষ্টিংচন সহ মাৰ্ক। সৰ্বমুঠ 118 প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ইয়াৰ বিপৰীতে টংলাৰ কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ফলাফলো সন্তোষজনক হোৱাত নগৰখনৰ আনন্দ বন্যা বৈছে। ওদালগুৰি জিলাৰ শৈক্ষিক বাণিজ্যিক নগৰী টংলাৰ নেশ্যনেল পায়নিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষাৰ্থীয়ে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি কলা শাখাত প্ৰণৱ পৰেলে 93.3%, ওদালগুৰি জিলাৰ শ্ৰেষ্ঠ তৰংগিনী বেজবৰুৱা আৰু উপাস্য শৰ্মাই 92.02%, বিজ্ঞান শাখাত পালক চক্ৰৱৰ্তীয়ে 90% আৰু বাণিজ্য শাখাত ওদালগুৰি জিলাৰ ভিতৰত ৰিপ ৰিপ ৰাভাই 90% নম্বৰ সহ কৃতিত্বৰে উত্তীৰ্ণ হৈ বৃহত্তৰ টংলা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অৰুণোদয় একাডেমীৰ পৰা বিজ্ঞান শাখাত 100% উত্তীৰ্ণ হোৱাৰ বিপৰীতে কলা শাখাত 93% উত্তীৰ্ণ হৈছে। টংলা প্ৰেচিডেঞ্চি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী নাইনা ডেকাই কলা শাখাত 90%, বাণিজ্য শাখাত হৰপ্ৰীত সিঙে 88.4% আৰু বিজ্ঞান শাখাত বঞ্জিতা ডেকাই 84% নম্বৰ সহ কৃতিত্বৰে উত্তীৰ্ণ হৈছে। বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ 97.6%। অক্সিলিয়াম কনভেণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বিজ্ঞান শাখা আৰু কলা শাখাত 100% উত্তীৰ্ণ হৈছে। টংলা নগৰৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ফলাফল সন্তোষজনক। ইংৰাজী বিষয়ত ৰাজ্যৰ ভিতৰতে 99% সৰ্বোচ্চ নম্বৰ পাই জিলাখনৰ হৰিচিঙা দুদিন গাঁৱৰ মেধাৱী ছাত্ৰী অম্বিকা দৈমাৰীয়ে উত্তীৰ্ণ হৈছে।
0: আজিলৈ জিলাৰ ৰূপত ইমানেই। কাইলৈ একে সময়তে পুনৰ লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

জিলাৰ এহৰূপ অনুষ্ঠানত আজি ওদালগুৰি জিলাৰ এহৰূপ শুনিলে। আজি আমাৰ সৈতে আছিল ওদালগুৰি জিলাৰ আমাৰ সংবাদদাতা নাৰায়ণ ডেকা। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো বোলছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। আজিৰ অনুষ্ঠানত

0: প্ৰথমে শুনক কেইখনমান অসমীয়া ছবিৰ কেইটিমান গীত। প্ৰথমে শুনোৱা হওক সন্তান ছবিৰ এটি গীত, ৰিদীপ দত্ত আৰু দেৱযানী বৰাৰ দ্বৈত কণ্ঠত।
1: মিঠা মিঠা

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: চিত্ৰগীত অনুষ্ঠানত এবাৰ শুনো আহক বনহংস ছবিৰ এটি গীত, ভূপেন হাজৰিকা আৰু ভাস্কৰ দাসৰ দ্বৈত কণ্ঠত।

0: ভূপেন হাজৰিকা আৰু ভাস্কৰ দাসৰ দ্বৈতকণ্ঠত বনহংস ছবিৰ গীতটি শুনিলে। গীতৰ কথা আছিল ভূপেন হাজৰিকাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: চিত্ৰগীত অনুষ্ঠানত এবাৰ শুনক সোণতৰা ছবিৰ এটি গীত, নীলিমা খাতুনৰ কণ্ঠত। গীতৰ কথা কেশৱ মহন্তৰ।

চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনোৱা হওক মুকুতা ছবিৰ এটি গীত, দীপেন বৰুৱা আৰু অনিমা চৌধুৰীৰ দ্বৈতকণ্ঠত। গীতৰ কথা কেশৱ মহন্তৰ।

0: চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। ইমান প্ৰস্তুতসকলে চিত্ৰগীত অনুষ্ঠানত অসমীয়া ছবিৰ কেইটিমান গীত শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: চিত্ৰগীত অনুষ্ঠানত এতিয়া শুনক কেইটিমান হিন্দী ছবিৰ গীত। এইবাৰ এয়া ইনচাফ ছবিত অনুৰাধা পৰ্বালৰ কণ্ঠৰ এটি গীত, গীতিকাৰ ফাৰুক কেজাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: নামক হালাল ছবিৰ এটি গীত কিশোৰ কুমাৰ আৰু আশা ভোছলেৰ দ্বৈতকণ্ঠ, গীতিকাৰ অঞ্জন।

আজি চিত্ৰগীত অনুষ্ঠানত শেষত শুনোৱা হওক কালাবাজাৰ ছবিৰ এটি গীত, কুমাৰ চানু, চাৰিকা কাপুৰ আৰু সহশিল্পীৰ কণ্ঠত। গীতৰ কথা ইণ্ডিভাৰৰ।

0: নমস্কাৰ দাদা, আপোনাক হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: হয়, মোৰ নাম দেৱজিৎ শইকীয়া।
0: আপুনি ক'ত থাকে?
1: মই বেলতলাতে থাকোঁ।
0: আপুনি যিহেতু বশিষ্ঠ চাৰিআলি অঞ্চলত ই ৰিক্সা চলায়, গতিকে এই ব্যৱসায়টো বৰ্তমান কেনেকুৱা চলিছে?
1: এই ব্যৱসায়টো মোটামুটি চলি আছে, কিন্তু আজিকালিতো ইমান ভাড়া নাই, এনে চলাই থকা হৈছে আৰু।
0: আৰম্ভণিতে আছিলে?
1: আৰম্ভণিতে আছিলে, আজিকালি ভাড়া কমি গৈছে, এতিয়া ইমানটো নাই।
0: দিনত কিমানকে থাকে?
1: দিনত এতিয়া তেনেকে ক'ব নোৱাৰি, মানে কেতিয়াবা বেছিও থাকে, কেতিয়াবা কমো থাকে, 1000 টকাৰ ভিতৰত হয় আৰু।
0: হয় হয়, আপোনালোকৰ কথা পাতি খুব ভাল লাগিলে। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপুনি কি গীত শুনিব বিচাৰিব?
1: অসমীয়া গান।
2: হয় প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক তৰালী শৰ্মাৰ কণ্ঠত এই গীতটি।

0: নমস্কাৰ দাদা, হাতে পাতে সুৰৰ আবিষ অনুষ্ঠান দিলে আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নাম ধ্ৰুৱজ্যোতি দাস। দৈ ক্ৰীম সকলোবোৰ ইয়াতে মানে উভৈনদী হৈ পৰিছে, আৰু সাধাৰণতে কি এতিয়া গুৱাহাটীত ধৰক এই গাঁৱলীয়া পৰিৱেশ এটা পোৱা নাযায়, কিন্তু এইখনলৈ আহিলে অলপ সেনেকুৱা গাঁৱলীয়া পৰিৱেশ এটাও পোৱা যায় আৰু সকলোখিনি ইয়াতে সহজলভ্য হয়।
0: আপুনি ক'ৰ পৰা আহিছে সেই বিষয়ে আমাৰ শ্ৰোতাসকলক জনাব।
1: মই হ'ল ৰামদিয়া, হাজো ৰামদিয়া, আৰু মোৰ তাত দৈ ক্ৰীম এইবোৰ পোৱা যায়।
0: হাজো ৰামদিয়া বুলি ক'লে দৈ আৰু ক্ৰীমৰ বাবে বিখ্যাত, গতিকে আপোনালোকৰ প্ৰডাক্টখিনিৰ বিষয়ে কওক।
1: আমাৰ একচুৱেলি আমাৰ গোটেই মিল্ক যিটো ডাইৰেক্ট যিমানখিনি থাকে গোটেইখিনি প্ৰডাক্টেই আছে, কিন্তু ইয়াতে অনাৰ অসুবিধা হয় কাৰণে ইয়াতে অকল দৈ ক্ৰীম আৰু ৰসগোল্লা লৈ অহা হৈছে, আৰু ঘিটো অনা যায় কিন্তু আজি অনা নাই, কালি পৰহি মানে আনিম। আৰু বাকী পনীৰ পোৱা যায় কিন্তু সেইবোৰ ইয়াতে অলপ আনিবলৈ অসুবিধা হয় কাৰণে আনা নাই। এনে সময়ত গুৱাহাটীত ছাপ্লাই প্ৰত্যেকদিনাই হয়।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ, যিটো আমাৰ শ্ৰোতাসকলক শুনাওঁ। গতিকে আজি আপুনি কি গান শুনিব বিচাৰিব?
1: মায়াবিনী, সেইটোকে শুনাবলৈ অনুৰোধ কৰিলোঁ।
0: ঠিক আছে, ধন্যবাদ।

প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলো। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।

আজি দিনৰ 11:10 পৰা গুজৰাটৰ সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণৰ 75 বছৰ পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত সোমনাথ অমৃত পৰ্ব অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমাংগ।

0: मैंने जो किया वो मेरा काम था, पर सिपाही होने के साथ साथ मैं एक इंसान भी हूं। और जब मुझे पता चला कि उस समय अरुण सिर्फ 21 साल का था, तो उस घटना ने मुझे बड़ी बुरी तरह से झकझोर दिया। जिस बहादुरी से आपके बेटे ने अपनी मातृभूमि की रक्षा की, उसके लिए मैं उसे सलाम करता हूं। मेरे लिए ऐसे व्यक्ति का सामना करना जिसने मेरे पुत्र की हत्या की थी आसान नहीं था, पर उस समय मेरे जहन में बस यही पंक्तियां आई, हिंद के सैनिक तुझे प्रणाम, सारी दुनिया में तेरा नाम, दुश्मन के गलियारे में भी होती है तेरी चर्चा आम, सलाम सलाम।
1: ইমানপুৰী ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মা কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ, পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ যুদ্ধই পেলোৱা প্ৰভাৱ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শ্ৰীমোদীয়ে ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰ্মুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70 পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ প্ৰতি এই আহান জনাইছে। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আহান জনায়। পুনৰ আমদানিত বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা ব্যৱহাৰ হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অহা এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। ৰাজ্যৰ 5 গৰাকী বিশিষ্ট সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে। অহা 16 মে'ত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীনাৰায়ণ বৰুৱা সদনত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জনোৱা মতে সাহিত্য সভাৰ সাংবিধানিক এই সন্মান এইবাৰ ধেমাজিৰ বিশিষ্ট গৱেষক, চিত্ৰকৰ, লেখক ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ চাহ খেতিয়ক তথা সাহিত্যিক দেৱীপ্ৰসাদ বাগৰুদিয়া, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক উপেন্দ্ৰ বৰকটকী, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক, কবি তথা গৱেষক নোমাল মহাত্তলৈ আগবঢ়োৱা হৈছে। কেন্দ্রীয় সরকার

0: অষ্টম দৰমহা আয়োগত অনুমোদন জনাইছে। অহা বছৰ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা থকা অষ্টম দৰমহা আয়োগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বেতন উল্লেখনীয়ভাৱে বৃদ্ধি পাব। এই অনুসৰি কৰ্মচাৰীসকলৰ মূল বেতন 50,000 টকা হোৱাৰ সম্ভাৱনা আছে। পৰিসংখ্যা অনুসৰি প্ৰথম দৰমহা আয়োগৰ পৰা সপ্তম দৰমহা আয়োগ পৰ্যন্ত কৰ্মচাৰীসকলৰ বেতন 328 গুণ বৃদ্ধি পাইছে। অষ্টম দৰমহা আয়োগত কৰ্মচাৰীয়ে লাভ কৰা বিভিন্ন ভাট্টা বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে। চলিত বছৰৰ 1 জানুৱাৰীৰ পৰা সময়সীমা নিৰ্ধাৰণেৰে অষ্টম দৰমহা আয়োগ অহা বছৰৰ পৰা কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। এই সময়সীমাৰ বৰ্ধিত বেতন এৰিয়াৰ হিচাপে কৰ্মচাৰীসকলে লাভ কৰিব। পেঞ্চনপ্ৰাপ্ত লোকসকলেও অষ্টম দৰমহা আয়োগৰ সুফল লাভ কৰিব। লখিমপুৰ জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 96 সংখ্যক অধিৱেশনৰ আদৰণি সমিতিৰ প্ৰথমখন কাৰ্যকৰী সভা কালি অনুষ্ঠিত হয়। এই সভাত মূল সমিতিৰ লগতে 35খন উপ সমিতি গঠন কৰা হয়। এই উপ সমিতিসমূহৰ সভাপতি সম্পাদকসকলৰ উপস্থিতিত অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি চক্ৰধৰ সোণোৱালে সভাপতিত্ব কৰে। সভাত লখিমপুৰ জিলা সমিতিৰ সভাপতি প্ৰফুল্ল কোঁৱৰ আৰু সম্পাদক প্ৰবীণ নেওগসহ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে অহা বৰ্ষৰ 5, 6 আৰু 7 ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে সংঘৰ 96 সংখ্যক অধিৱেশন নপাম অঞ্চলত অনুষ্ঠিত হ'ব। আই পি এল ক্ৰিকেটক লৈ চলি থকা এটা অনলাইন জুৱা চক্ৰৰ বিৰুদ্ধে শিলচৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই 4 লোকক আটক কৰে। আৰক্ষীয়ে প্ৰথমে শিলচৰৰ দাস কলনী এলেকাত অভিযান চলাই 3 লোকক আটক কৰাৰ লগতে কেইবাখনো বহী, 7 মোবাইল ফোন আৰু নগদ ধন জব্দ কৰে। ইয়াৰ পাছত আশ্ৰম ৰোড এলেকাত চলোৱা দ্বিতীয়টো অভিযানত আৰক্ষীয়ে নগদ ধন আৰু 2 মোবাইল ফোনসহ আন এজন লোকক আটক কৰে। ধৃত লোককেইজনে দীৰ্ঘদিন ধৰি অনলাইন এপৰ জৰিয়তে আই পি এল বাজি লগাই আহিছিল। যোৱা চক্ৰটোৰ আৰ্থিক লেনদেন 50 লাখ টকাৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব।
1: অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, কৌস্তভ দাস আৰু আনোৱাৰ আলী। এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বত আছে আতিকুৰ ৰহমান। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে অজয় আনন্দ, মিতুল গগৈ আৰু আছিফ আহমেদ। ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছো পল্লৱী চৌধুৰী। এতিয়া শুনক এটি বৃন্দগান, গীতৰ কথা শিৱপ্ৰসাদ বৰুৱাৰ।

0: बच्चे हैं तो उनके लिए भी विशेष रूप की सुविधाएं अब हमारे बड़े मंदिरों के आसपास मिलती हैं। ठहरने की जो व्यवस्था है वो पहले से ज्यादा अच्छी की गई है, बेहतर की गई है, और ये भी ध्यान रखा गया है कि जो हमारे विशेष ज्योतिर्लिंग है उनकी जो मान्यता है, उन मान्यताओं से जुड़े जो प्रतीक चिन्ह है अब वो भी सोवनियर के रूप में मिल सकें। और साथ ही इस तरह की वेबसाइट भी अब राज्य सरकार जो है वो संचालित करती है, और इंटरनेट के माध्यम से भी हमें विशेष रूप से ये जानकारी मिल सकती है कि हम जो हमारे धार्मिक स्थल हैं उन तक कैसे पहुंचेंगे, कहां से हम बुकिंग करवा सकते हैं, और जो हमारे अंतर्राष्ट्रीय यात्रा करने वाले जो पर्यटक होते हैं उनके लिए अलग अलग भाषाओं में भी ये सुविधाएं उपलब्ध करवाई गई हैं। यानी आध्यात्मिक चेतना का जो प्रसार करने का एक संकल्प है उसके साथ साथ तकनीक को शामिल किया गया है, और डिजिटल भारत जो है, डिजिटल होती दुनिया ये हमारी है, उसमें भारत विशेष रूप से एक भूमिका निभाता है। और सूर्य किरण टुकड़ी ने बहुत अच्छे प्रतीक चिन्ह बनाए सोम मंदिर के में। इस अमृत महोत्सव का विवरण हम जारी रखेंगे, लेकिन ये जानना भी जरूरी है कि हमारे आसपास दुनिया में क्या हो रहा है। तो आपको सुनवा रहे हैं अभी समाचार।
1: जीत लिया है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: दिस इज आकाशवाणी। এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন, কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগত অনুমোদন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছ মুখামুখি। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ আগেয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ শৰ্মাক ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। বিজেপি নেতৃত্বাধীন NDAৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপালগৰাকীৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102 বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দিনৰ 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰগতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনৰ লগতে বতাহুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ ৰাস্তাৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰু সজাই বৈশিষ্ট শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষীৰ উপায়ুক্ত জয়ন্ত সাৰথী বৰাই জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ, পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয় হবলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ যুদ্ধই পেলোৱা প্ৰভাৱ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শ্ৰীমোদীয়ে ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰমুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70 পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীৰ প্ৰতি এই আহান জনায়। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আহান জনাইছে।

বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা ব্যৱহাৰ হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অহা এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হৈছে। জিলাখনত স্বায়ত্ত শাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰে। পুৱা 10:15 আৰম্ভ হোৱা এই অনুষ্ঠানত অতিথিসকলক বিশেষকৈ মৌজাদাৰ, গাঁওবুঢ়া, শিক্ষাৰ্থী আৰু বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিনিধিসকলক আদৰণি জনোৱা হয়। ইয়াৰ পাছতে অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানতে পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী ছেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰও প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানত পাহাৰীয়া জিলাখনত বসবাস কৰা ডিমাছা, জিমি, কুকি, হামাৰ, পাইটে, কাৰ্বি, জয়ন্তীয়া, ৰাংখল আদি জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ ভাষণেৰে দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰিব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগত অনুমোদন জনাইছে। অহা বছৰ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা থকা অষ্টম দৰমহা আয়োগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বেতন উল্লেখনীয়ভাৱে বৃদ্ধি পাব। এই অনুসৰি কৰ্মচাৰীসকলৰ মূল বেতন 50,000 টকা হোৱাৰ সম্ভাৱনা আছে। পৰিসংখ্যা অনুসৰি প্ৰথম দৰমহা আয়োগৰ পৰা সপ্তম দৰমহা আয়োগৰ পৰ্যন্ত কৰ্মচাৰীসকলৰ বেতন 328 গুণ বৃদ্ধি পাইছে। অষ্টম দৰমহা আয়োগত কৰ্মচাৰীয়ে লাভ কৰা বিভিন্ন ভাট্টা বৃদ্ধিত গুৰুত্ব দিয়া হৈছে। চলিত বছৰৰ 1 জানুৱাৰীৰ পৰা সময়সীমা নিৰ্ধাৰণেৰে অষ্টম দৰমহা আয়োগ অহা বছৰৰ পৰা কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। এই সময়সীমাৰ বৰ্ধিত বেতন এৰিয়াৰ হিচাপে কৰ্মচাৰীসকলে লাভ কৰিব। পেঞ্চনপ্ৰাপ্ত লোকসকলেও অষ্টম দৰমহা আয়োগৰ সুফল লাভ কৰিব। ৰাজ্যৰ 5 গৰাকী বিশিষ্ট সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে। অহা 16 মে'ত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে সাহিত্য সভাৰ সাংবিধানিক এই সন্মান এইবাৰ ধেমাজিৰ বিশিষ্ট গৱেষক, চিত্ৰকৰ, লেখক ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ চাহ খেতিয়ক তথা সাহিত্যিক দেৱী প্ৰসাদ বাগৰদিয়া, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক উপেন্দ্ৰ বৰকটকী, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক, কবি তথা গৱেষক নুমল মাহাত্তালৈ আগবঢ়োৱা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা অধিসূচনা বাতিল কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত 5 আগষ্টৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ বন বিভাগক সময়সীমা নিৰ্ধাৰণ কৰি দিছে। সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য আৰু সমাজকৰ্মী সুব্ৰত তালুকদাৰে দাখিল কৰা দুখন সুকীয়া জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে এই নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে 2022 চনৰ মাৰ্চত প্ৰাথমিক অধিসূচনা জাৰি কৰি গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত অৱস্থিত গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 117 বৰ্গ কিলোমিটাৰ ভূমি বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল যদিও 2023 চনৰ ছেপ্টেম্বৰত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ পাছত কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ নকৰাকৈ এই বিষয়ক অধিসূচনাখন বাতিল কৰা হয়। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ প্ৰচেষ্টা তথা কৃষিজাত আৰু প্ৰসংস্কৰিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপেডাৰ সহযোগত বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হৈছে। এই উপলক্ষে খানাপাৰাৰ কৃষি ভৱনত আয়োজিত এটা অনুষ্ঠানত কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। বাক্সা জিলাৰ 5 শতাধিক কৃষকৰ পৰা সংগ্ৰহ কৰা মৌখিনি এপেডাৰ পঞ্জীয়নভুক্ত ৰপ্তানিকাৰী ছল্ট ৰেঞ্জ ফুডছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে আমেৰিকালৈ প্ৰেৰণ কৰা হৈছে। অনুষ্ঠানত অংশ লৈ কৃষি বিভাগৰ আয়ুক্ত সচিব ৰাজৰিয়াই কয় যে অকল বাক্সাই নহয় ৰাজ্যৰ বহু অঞ্চলত মৌৰ উৎপাদন হৈ আছে। এখন জিলা এবিধ সামগ্ৰী প্ৰকল্পৰ অধীনত প্ৰথমবাৰলৈ বাক্সা জিলাৰ পৰা 20 মেট্ৰিক টন মৌ আমেৰিকালৈ পৰীক্ষামূলকভাৱে প্ৰেৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ আন জিলাবোৰো এই প্ৰকল্পৰ অধীনত অন্তৰ্ভুক্ত হ'ব বুলি আয়ুক্ত সচিবগৰাকীয়ে জানিবলৈ দিয়ে।
আই পি এল ক্ৰিকেটক লৈ চলি থকা এটা অনলাইন জুৱা চক্ৰৰ বিৰুদ্ধে শিলচৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই চাৰিজন লোকক আটক কৰে। আৰক্ষীয়ে প্ৰথমে শিলচৰৰ দাস কলনী এলেকাত অভিযান চলাই তিনিজন লোকক আটক কৰাৰ লগতে কেইবাখনো বহী, সাতটা মোবাইল ফোন আৰু নগদ ধন জব্দ কৰে। ইয়াৰ পাছত আশ্ৰম ৰোড এলেকাত চলোৱা দ্বিতীয়টো অভিযানত আৰক্ষীয়ে নগদ ধন আৰু দুটা মোবাইল ফোনসহ আন এজন লোকক আটক কৰে। ধৃত লোককেইজনে দীৰ্ঘদিন ধৰি অনলাইন এপৰ জৰিয়তে

0: আই পি এল বাজি লগাই আহিছিল। যোৱা চক্ৰটোৰ আৰ্থিক লেনদেন 50 লাখ টকাৰো অধিক বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন। কেন্দ্ৰীয় চৰকাৰৰ 8ম দৰমহা আয়োগত অনুমোদন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: लगाते हैं।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সূৰ্য দাসৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত এয়া নিত্যা দত্ত ৰচিত এটি গীত।

ইমান পৰি সূৰ্যদাসৰ কণ্ঠৰ আধুনিক গীত শুনিলে। গীতৰ কথা আছিল নিত্যা দত্তৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছো অনন্তলাল আৰু সংগীবৃন্দৰ কণ্ঠৰ, ক্ষমা কৰিব, অনন্তলাল আৰু সংগীবৃন্দৰ চেহনাই বাদন, ৰাগ সুধ সাৰংগ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰি অনন্ত লাল আৰু সংগীসকলৰ চেহনাই বাদন শুনিলে। ৰাগ আছিল সুধ সাৰং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথ অমৃত পৰ্ব উপলক্ষে সোমনাথ মন্দিৰত বিশেষ মহাপূজা আগবঢ়ায়। সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰা গৱেষণাৰ প্ৰতিবেদন অনুসৰি দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সোমনাথ অমৃত পৰ্ব উপলক্ষে বিশেষ মহাপূজা আগবঢ়ায়। তেওঁ কুম্ভাভিষেক কাৰ্যসূচীতো অংশ লয়। মন্দিৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 11খন তীৰ্থস্থানৰ পবিত্ৰ পানীৰে জলাভিষেক অনুষ্ঠিত হয়। শ্ৰীমোদীয়ে পতাকা উত্তোলন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। ভাৰতীয় বায়ুসেনা বাহিনীৰ সূৰ্য কিৰণ এৰবেটিক্স দলে সোমনাথ মন্দিৰৰ ওপৰেৰে আকৰ্ষণীয় বিমান কৌশল প্ৰদৰ্শন কৰে। হেলিকপ্টাৰৰ পৰা মন্দিৰৰ ওপৰত পুষ্পবৰ্ষণ কৰা হয়। ইয়াৰ পাছতে শ্ৰীমোদীয়ে বিশেষ প্ৰদৰ্শনী দৰ্শন কৰে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে গুজৰাটৰ প্ৰভাসপাটনত উপস্থিত হয় আৰু হেলিপেডত অৱতৰণ কৰাৰ পাছতে হামিৰজী গহিল চক্ৰলৈ 1 কিলোমিটাৰ জোৰা এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 বছৰ পূৰ্তি উপলক্ষে এই বিশেষ সোমনাথ অমৃত পৰ্ব আয়োজন কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 বছৰ পূৰ্তি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। এটা বাৰ্তাত শ্ৰীসিঙে কয় যে এই উৎসৱত ভাৰতৰ আভ্যন্তৰীণ শক্তি আৰু সোমনাথ মন্দিৰক আধ্যামিকতা তথা বিশ্বাসৰ প্ৰতীক হিচাপে উদযাপন কৰি অহা হৈছে। তেওঁ লগতে কয় যে এই উৎসৱে দেশৰ চহকী সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাক শক্তিশালী কৰিছে যাতে ভৱিষ্যৎ প্ৰজন্ম ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হ'ব পাৰে। 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত কৰা ঘোষণা অনুসৰি প্ৰতিবছৰে 11 মে'ত এই দিৱস পালন কৰি অহা হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দেশৰ বিজ্ঞানী অভিযন্তা উদ্ভাৱক আৰু গৱেষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পোখৰাণৰ এই পাৰমাণৱিক পৰীক্ষাৰ দিনটোৱে দেশৰ কৌশলগত শক্তি সামৰ্থ্য বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাকে প্ৰতিফলিত কৰে। 1998 চনত ভাৰতে বিশ্বৰ সন্মুখত নিজৰ উল্লেখনীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সামৰ্থ্য প্ৰতিপন্ন কৰিছিল বুলি তেওঁ কয়। দেশে নিষ্ঠা আৰু প্ৰতিভাসম্পন্ন লোকৰ সহায়ত ভৱিষ্যতেও বিজ্ঞান উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই দিনটোতে ভাৰতে 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰা দেশৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা গৰ্বৰে স্মৰণ কৰে। তেওঁ কয় যে এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত প্ৰযুক্তি মূল স্তম্ভ হিচাপে পৰিগণিত হয় আৰু ইয়াৰ ফলত বিভিন্ন ক্ষেত্ৰত সুযোগ সুবিধাৰ সৃষ্টি হোৱাৰ লগতে বিকাশ সুনিশ্চিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই দিৱস উপলক্ষে দেশৰ কৌশলগত সামৰ্থ্য বৃদ্ধিত অৰিহণা যোগোৱা বিজ্ঞানী অভিযন্তা আৰু গৱেষকসকলৰ অধ্যৱসায় নিষ্ঠা আৰু পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। পোখৰাণৰ পাৰমাণৱিক পৰীক্ষাৰ সফলতাৰ বাবে মেধাৱী বিজ্ঞানীসকললৈ শ্ৰদ্ধা জনাই শ্ৰীসিঙে প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ দূৰদৰ্শিতা আৰু সাহসক অভিবাদন জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ প্ৰযুক্তি বিশেষজ্ঞ আৰু প্ৰযুক্তিৰ সৈতে জড়িত যুৱ প্ৰজন্মক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে তেওঁ কয় যে ভাৰতে উদ্ভাৱনমূলক বিকাশেৰে দেশৰ উন্নয়ন ত্বৰান্বিত কৰাৰ পদক্ষেপ লৈছে। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙেও এটা বাৰ্তাত এই দিৱস পালনে প্ৰযুক্তিগত উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাকে প্ৰতীয়মান কৰে বুলি মন্তব্য কৰে। ভাৰতীয় ষ্টেট বেংকে আজি প্ৰকাশ কৰা গৱেষণা প্ৰতিবেদন অনুসৰি 2026-27 বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ বিকাশ 6.6%

শৃংখলা বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। প্ৰতিবেদন অনুসৰি দেশৰ মুঠ ঘৰুৱা উৎপাদন বিগত বিত্তীয় বৰ্ষৰ শেষৰটো ত্ৰৈমাসিকত 7.2% আছিল। বিশ্বজুৰি সৃষ্টি হোৱা বিৰূপ পৰিস্থিতিৰ মাজতো ভাৰতে শক্তিশালী স্থিতি বৰ্তাই ৰখা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ আগেয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। বিজেপি নেতৃতাধীন এন ডি এৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপালগৰাকীৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টোভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। উল্লেখযোগ্য যে কষ্টাৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁৰ প্ৰথম চৰকাৰী কাৰ্যসূচী। ইয়াৰ আগেয়ে শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্নাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ অংশ লয়। মন্ত্ৰীগৰাকী কষ্টাৰিকাৰ পৰা হাণ্ডুৰাছলৈকে ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশৰ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হাণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চপদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৃন্দৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ আলোচনা কৰিব। তেওঁ লগতে ভাৰতৰ সাহায্যেৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শনো কৰিব। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ আমন্ত্ৰণ মৰ্মে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অহা 13-15 মে'লৈ চীন ভ্ৰমণ কৰিব। প্ৰায় 9 বছৰৰ পাছত এগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে চীন ভ্ৰমণ কৰাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। তদুপৰি আমেৰিকা, ইজৰাইল, ইৰাণৰ যুদ্ধকালীন পৰিস্থিতি আৰু হৰ্মুজ প্ৰণালীৰ অৱৰোধে বিশ্বজুৰি সৃষ্টি কৰা ইন্ধনৰ সংকটৰ পৰিপ্ৰেক্ষিতত এই ভ্ৰমণে গুৰুত্ব লাভ কৰিছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি অষ্ট্ৰেলিয়াৰ জলবায়ু আৰু শক্তিমন্ত্ৰী চেৰিছ বয়নৰ সৈতে নতুন দিল্লীৰ পৰা এখন ভাৰ্চুৱেল বৈঠকত মিলিত হয়। এটা বাৰ্তাত শ্ৰীযাদৱে কয় যে এই বৈঠকত পৰৱৰ্তী বছৰত আলোচনাত অংশগ্ৰহণ কৰিব পৰা দলসমূহ আৰু তেওঁলোকৰ মূল বিষয়সমূহ কাৰ্যকৰী কৰা সন্দৰ্ভত আলোচনা কৰা হয়। উত্তৰাখণ্ড প্ৰশাসনে প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি চাৰধাম তীৰ্থযাত্ৰীসকল আৰু পৰ্যটকক সাৱধানতামূলক ব্যৱস্থাসমূহ মানি চলিবলৈ আহান জনাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অঞ্চলটোত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে যাতে পাহাৰীয়া ৰাজ্যখনত হোৱা প্ৰবল তুষাৰপাত আৰু প্ৰতিকূল পৰিৱেশৰ পৰা জনসাধাৰণ সুৰক্ষিত হৈ থাকিব পাৰে। হিমাচল প্ৰদেশৰ চাম্বা জিলাৰ ভাটিয়াত সংমণ্ডলৰ কাকিৰা লাহৰু পথত হোৱা এটা মটৰ দুৰ্ঘটনাত 6গৰাকী পৰ্যটকৰ মৃত্যু হয়। আনহাতে আন 4গৰাকী পৰ্যটক গুৰুতৰভাৱে আহত হয়। চাম্বা জিলাৰ আৰক্ষী অধীক্ষক বিজয় চাকলনীয়ে কয় যে দুৰ্ঘটনাটোৰ সময়ত অঞ্চলটোত প্ৰবল বৰষুণ হৈছিল। তেওঁ লগতে কয় যে দুৰ্ঘটনাটোৰ পাছতে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱা হয়। দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে আৰক্ষীয়ে অনুসন্ধান চলাই আছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথ অমৃত পৰ্ব উপলক্ষে সোমনাথ মন্দিৰত বিশেষ মহাপূজা আগবঢ়ায়। সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে।
ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰা গৱেষণাৰ প্ৰতিবেদন অনুসৰি দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা

0: হৈছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কবিতা গোস্বামীৰ কণ্ঠৰ লোকগীত।

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপথ গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ আগেয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ড হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। বিজেপি নেতৃত্বাধীন এন ডি এৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপালগৰাকীৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টোভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কোষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কোষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। উল্লেখযোগ্য যে কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁৰ প্ৰথম চৰকাৰী কাৰ্যসূচী। ইয়াৰ আগেয়ে শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ অংশ লয়। মন্ত্ৰীগৰাকী কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চপদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পৰ্কে আলোচনা কৰিব। তেওঁ লগতে ভাৰতৰ সাহায্যৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শন কৰিব। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হৈছে। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানতে পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী ছেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানত পাহাৰীয়া জিলাখনত বসবাস কৰা ডিমাছা, জেমি, কুকি, হামাৰ, বাইটে, কাৰ্বি, জয়ন্তীয়াৰ, আংখল আদি জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতিক প্ৰদৰ্শন কৰা হৈছে। ভাৰতীয় ষ্টেট বেংকে আজি প্ৰকাশ কৰা গৱেষণা প্ৰতিবেদন অনুসৰি 2026-27 বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। প্ৰতিবেদন অনুসৰি দেশৰ মুঠ ঘৰুৱা উৎপাদন বিগত বিত্তীয় বৰ্ষৰ শেষৰটো ত্ৰৈমাসিকত 7.2% আছিল। বিশ্বজুৰি সৃষ্টি হোৱা অনুকূল পৰিস্থিতিৰ মাজতো ভাৰতে শক্তিশালী স্থিতি বৰ্তাই ৰখা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত কৰা ঘোষণা অনুসৰি প্ৰতিবছৰে 11 মে'ত এই দিৱস পালন কৰি অহা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দেশৰ বিজ্ঞানী, অভিযন্তা, উদ্ভাৱক আৰু গৱেষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পোখৰাণৰ এই পাৰমাণৱিক পৰীক্ষাৰ দিনটোৱে দেশৰ কৌশলগত শক্তি সামৰ্থ্য বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাকে প্ৰতিফলিত কৰে। 1998 চনত ভাৰতে বিশ্বৰ সন্মুখত নিজৰ উল্লেখনীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সামৰ্থ্যক প্ৰতিপন্ন কৰিছিল বুলি তেওঁ কয়। দেশে নিষ্ঠা আৰু প্ৰতিভাসম্পন্ন লোকৰ সহায়ত ভৱিষ্যতেও বিজ্ঞান, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই দিনটোতে ভাৰতে 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰা দেশৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা গৰ্বৰে স্মৰণ কৰে। তেওঁ কয় যে এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত প্ৰযুক্তি মূল স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছো বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ গীত।

ইমান পৰি বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া নিবেদন কৰিছোঁ নেপালী অনুষ্ঠান।

ইমান পৰে কাৰ্বি অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ বড়ো অনুষ্ঠান।

0: বড়ো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পম্পী কলিতা নিয়ন্ত্ৰণ কক্ষত পপী চন্দা বিবেক শৰ্মা আৰু অমলেশ কলিতা ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা ধ্ৰুৱজ্যোতি বৰ্মন আৰু মৃগাংক কৃষ্ণাত্ৰেয় এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত এয়া মই কাৰ্বি চলিহা আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ বাতৰিৰ সৈতে মই পুলক গগৈ এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীৰ আগমন শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত কাইলৈ যান বাহন নিয়ন্ত্ৰণৰ বিশেষ পথ নিৰ্দেশনা অহা 6 ছেপ্টেম্বৰত দেশজুৰি চি টেট হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ মুখামুখি জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী নিশা কইনাধৰাৰ ৰাজ্যিক অতিথিশালত কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত প্ৰকাশ কৰিছে বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি ৰাষ্ট্ৰদূত সত্ৰাধিকাৰ দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব বুলি তেওঁ মন্তব্য কৰে
2: অসমৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰতিৰক্ষা মন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া দেশৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰী সকলো অহাকালি এই সমাৰোহত যোগদান কৰিব ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিব বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত কেইবাজনো আহিব আৰু আমাৰ অসমৰ

0: অনুষ্ঠান অহাকালি অনুষ্ঠিত হব। প্রধানমন্ত্রী আজি নিশা 10:30 বজাত গুৱাহাটীত আহি
1: গঠন হবলগীয়া বিজেপি নেতৃত্বাধীন NDA চৰকাৰত কোন কোন বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব তাক লৈ চৰ্চা অব্যাহত আছে। ইয়াৰ মাজত বিধায়িনী দলৰ নেতা ডঃ শৰ্মাই কয় যে যিসকলে মন্ত্ৰিত্ব লাভ কৰিব তেওঁলোকে কাইলৈ পুৱা 7 বজাতে জ্ঞাত হ'ব। নতুন মন্ত্ৰীসভা সন্দৰ্ভত আজি নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে তেওঁ আলোচনা কৰিব বুলি ডঃ শৰ্মাই বক্তব্য কৰে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনৰ লগতে বতাহগুলি পাঞ্জাবাৰী 6 মাইল খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰু সজাই বশিষ্ঠ পথ শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি CTET অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আজি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে CTET.NIC.IN আৰু বা www.CBSC.GOV.IN ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন। 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাগত CTET অনুষ্ঠিত হ'ব। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হৈছে। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানতে পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী ছেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানত পাহাৰীয়া জিলাখনত বসবাস কৰা ডিমাছা, জেমি, কুকি, হামাৰ, ভাইটে, কাৰ্বি, জয়ন্তীয়া, ৰংখেল আদি জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিৰহেও সৃষ্টি চিন্তা আৰু মানৱতাবাদী দৰ্শনক স্মৰণ কৰাৰ উদ্দেশ্যে ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশ্ব কবিগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ বন্তি প্ৰজ্বলন কৰা হয়। বিভাগটোৰ মুৰববী অধ্যাপক সঞ্জয় ভট্টাচাৰ্যই অনুষ্ঠানত উপস্থিত থাকি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃষ্টি সদায় প্ৰাসংগিক হৈ থাকিব বুলি উল্লেখ কৰে। তেওঁৰ সাহিত্য, সংগীত, শিক্ষা, দৰ্শন আৰু মানৱতাৰ বাণীয়ে যুগে যুগে সমাজক পথ দেখুৱাই থাকিব বুলি উল্লেখ কৰে। কাৰ্যসূচীত বিভাগৰ কেইবাগৰাকীও অধ্যাপক, অধ্যাপিকা, গৱেষক তথা ছাত্ৰ ছাত্ৰীসকলে কবিগুৰুগৰাকীৰ অমূল্য অৱদানৰ কথা স্মৰণ কৰে। বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ উদ্যোগত বিশেষ গ্ৰন্থ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। এই প্ৰদৰ্শনীত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সাহিত্য, সংগীত, শিক্ষা, দৰ্শন, সমাজচিন্তা আৰু বিশ্ব মানৱতাৰ সৈতে জড়িত বিভিন্ন মূল্যৱান গ্ৰন্থ, উপন্যাস, নাটক, প্ৰবন্ধ সংকলন তথা তেওঁৰ জীৱন আৰু কৰ্মৰ ওপৰত ৰচিত গৱেষণাধৰ্মী পুথিসমূহ প্ৰদৰ্শন কৰা হয়। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি মানকচৰ ৰাজহচক্ৰৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই আজি ব্ৰহ্মপুত্ৰত আখৰাকালীন অনুশীলন অনুষ্ঠিত কৰে। হাটিঙমাৰী SDRFৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত নাও দুৰ্ঘটনাৰ এটা সম্ভাৱ্য পৰিস্থিতিৰ সৃষ্টি কৰি উদ্ধাৰ অভিযান চলোৱা হয়। দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা অনুসৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়। এই সন্দৰ্ভত হাটিঙমাৰী SDRFৰ পৰিদৰ্শক ত্ৰিদীপ কুমাৰ দাসে এইদৰে কয়।
2: ঐনবেলীৰ দৰে এইবাৰো আমি প্ৰি ফ্লাড এৱাৰনেছ প্ৰগ্ৰেম এটা পাতিছোঁ আজি, যাত আমি কেনেকৈ উদ্ধাৰকাৰ্য কৰিব লাগে সেইটো আমি দেখাইছোঁ। আমি তেওঁলোকক এৱাৰনেছ দিছোঁ যে আগন্তুক ফ্লাডৰ সময়ত তেওঁলোকে কেনেকৈ প্ৰিপেয়াৰনেছ ল'ব সেইটো বিষয়ে আমি আজি এটা প্ৰগ্ৰেম কৰিছোঁ। মকডিল চাৰ্কল লেভেল মকডিল হয়,

0: ডি আর এফ হাটসিংবাড়ি ফায়ার ষ্টেচনৰ পৰা। তাৰপিছত আৰু ইয়াত ভলেণ্টিয়াৰ্ছ আছে, আবদা মিত্ৰ আছে, চিভিল ডিফেন্স আছে, পুলিচ প্ৰশাসন আছে আৰু বিভিন্ন গাঁও প্ৰধানবিলাক আছে। সকলোৰে সহযোগত আমি আজি এৱাৰনেছ গেলটো পাতিছোঁ।
1: তামোলপুৰ জিলাৰ কেইবাটাও অঞ্চলত মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ মেলেৰিয়া বিভাগে ৰোগ নিৰ্মূলৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। স্বাস্থ্য বিভাগৰ তৎপৰতাত আক্ৰান্ত অঞ্চলসমূহৰ ৰাজ্যৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় মেলেৰিয়া প্ৰতিৰোধী ঔষধ বিতৰণ কৰা হৈছে। ইয়াৰ লগতে মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰীভাৱে ঔষধযুক্ত আঁঠুৱা প্ৰদান কৰা হৈছে। বিভিন্ন স্থানত স্বাস্থ্যকৰ্মীসকলে ফগিঙৰো ব্যৱস্থা কৰিছে। স্বাস্থ্য বিভাগে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈ আহান জনাইছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কোষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কোষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। উল্লেখযোগ্য যে কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁৰ প্ৰথম চৰকাৰী কাৰ্যসূচী। ইয়াৰ আগেয়ে শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ অংশ লয়। মন্ত্ৰীগৰাকীৰ কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীত আগমন। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত কাইলৈ যান বাহন নিয়ন্ত্ৰণৰ বিশেষ পথ নিৰ্দেশনা। অহা 6 ছেপ্টেম্বৰত দেশজুৰি চি টেট হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু গয়া শ্ৰোতাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো নলবাৰী জিলাৰ চৰাবৰী বিজুলীঘাটত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনক চৰাবৰী বিজুলীঘাটৰ উদ্যমী কৃষক নগেন দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ।
3: নমস্কাৰ শ্ৰী দাস।
4: নমস্কাৰ। মই খেতি কৰোঁ, 3 বিঘা খেতি কৰোঁ আৰু মিচিং খেতি কৰোঁ আৰু মাছ মাৰোঁ আৰু অলপ এই পোহৰ খেতি অলপ কৰা যায়। এতিয়া খেতিগিলা তামান বনাইছে, নিকাবা লগা হৈছে বহু।
3: আপোনাৰ ঘৰত কোন কোন আছে পৰিয়ালত?
4: মোৰ ঘৰত 2 ছোৱালী বিয়া দিয়া আছে আৰু ল'ৰা 2 আছে আৰু মহিলা আৰু মই আছোঁ আৰু।
3: আপুনি খেতিত অকলে কাম কৰে নে আৰু আপোনাৰ সহায়কাৰী মানুহ আছে?
4: সহায়কাৰী মানে মই আমাৰ ঘৰৰ মানুহ অলপ লাগি দিয়ে আৰু, হয় লাগি দিয়ে এই ল'ৰাৰ আৰু মোৰো তেনেকুৱা কাম বন নাই, অলপ খেতিখন লাগো, ক'ৰবাত পাৰিলে হাজিৰা কৰিব যাওঁ, সেয়াৰ কাম মই কৰোঁ।
3: আপোনাৰ ঘৰৰ ওচৰৰ প্ৰায়বোৰ মানুহে খেতিয়ে কৰেনে?
4: অঁ, আমাৰ ইয়াতে প্ৰায়ভাগ মানুহে খেতি কৰে চব। অঁ, 1 বিঘা হওক, 2 বিঘা হওক, কোনোবা 5 বিঘা কৰে, 8 বিঘাও কৰে, গোটেই খেতিখন লাগেই। এই কিনা চাউলৰ ভাত কিনাম খাব, গতিকে কষ্ট কৰি হ'লেও কৰা যায়, কিন্তু ফলটো কেতিয়াবা পানী খায় আৰু কেতিয়াবা মানে খালী খেতি পানী নহ'লে মানে বন উঠি যায়, বন নিকাব লাগে। এতিয়া আকৌ 1 বিঘা মাটি 6-7টা কামলা লগা হৈছে। এই মই নিকে পেলাই মই একেগিলা আহিছোঁ, ল'ৰা 2 হ'ল, শুনেই দুটাৰে তাৰমানে এক্সিডেণ্ট, 7 দিন কাম কৰে, 7 দিন হয় আৰু সেনেকুৱাকৈ কাম চলি আছোঁ। মই কেতিয়াবা কাম কৰোঁ, হাজিৰা কৰোঁ, মিস্ত্ৰীৰ কাম কৰোঁ, যোগালী পকা মিস্ত্ৰীৰ কাম কৰোঁ, কাঠ মিস্ত্ৰীৰ কাম কৰোঁ, য'ত যি পাওঁ তাকে কৰোঁ মই।
3: আপুনি কেৱল ধান খেতিয়ে কৰে নে আৰু কিবা খেতি কৰে?
4: নহয়, মই সেইটো ধান খেতি কৰোঁ আৰু অলপ ফচল অলপ কৰোঁ, বা কোমোৰা লাও এনেকুৱা, আৰু মাছ মাৰোঁ। মাছ মাৰা এতিয়া যুগত তেনেকুৱাকৈ বৰ বেছি নাই, তথাপি অলপ চলপ আছে আৰু।
3: আপোনাৰ ঘৰত পুখুৰী আছে?
4: এই পুখুৰী এনে সৰু পুখুৰী এটা আছে আৰু।
3: আৰু ক'ত মাছ মাৰে তেন্তে?
4: বিলত মাৰা যায়, নদীত মাৰা যায়, নানান ধৰণৰ নদীত ডাঙৰ ডাঙৰ বৰশী পাতা যায়, তেনেকুৱাকৈ।
3: কি কি উপায়েৰে মাছ মাৰে আপুনি?
4: মই আমাৰ কি কি উপায়েৰে, আমাৰ জাল আছে, আপোনাৰ জাল আছে 30, 25, 35, 40, 60 জাল, আৰু নদীত মানে ডাঙৰ ডাঙৰ আমাৰ বৰশী বোৱা যায়, নদীত পেলাই থৈ আহি যায় সুঁতি মাৰি, তাৰপিছত ৰাতিপুৱা চাওঁ কেতিয়াবা লাগে, কেতিয়াবা নালাগে, কেতিয়াবা ডাঙৰে লাগে, সেনেকুৱা কিবা কাই আমি জীৱটো আমি চলি আছোঁ আৰু।
3: কি নদী আছে?

0: আপোনাৰ ঘৰৰ ওচৰত?
1: এইটো আমাৰ পাগলাদিয়া।
0: পাগলাদিয়া নদীতে তেতিয়া আপুনি বেছিকৈ আপুনি পাগলাদিয়া নদীতে মাছ মাৰিব?
1: হয় হয় হয়, পাগলাদিয়াত মাৰোঁ। আৰু বিল যেতিয়া বাৰিষা ছিজন হয় তেতিয়া এতিয়া আমাৰ মাৰা যায় এইগিলা নানান ধৰণৰ জাল, 30-35 জাল পতা যায়।
0: কি কি মাছ উঠে?
1: মাছ আপোনাৰ কৰলিঙি জালত কৈ মাছ উঠে, পুঠি মাছ উঠে, শৈলে এনেকুৱা হাবি জুবি গোটাই উঠে। নদীত পাতিলে আপোনাৰ পাৰি আৰু হেৰি লাগে, বৰলি, আৰি, ৰিঠিয়া এনেকুৈ কিবা কানি লাগে আৰু মাছ।
0: সেই মাছ আপুনি ক'ত বিক্ৰী কৰে?
1: সেইটো মাছ আমি ডাকত বিজেলিত, বিজেলি দাগ হয় না কৰিয়া চকত দাগ হয়, তাতে আমি বিক্ৰী কৰা যায়। আৰু যদি বেলা হয় তেতিয়াহ'লে কোনোবা হাজোক বা ক'ৰবাত গুৱাহাটীৰ সৈতে নিব লাগে আৰু।
0: মাছৰ ব্যৱসায়টো লাভজনক হয়নে?
1: মাছৰ যোগাৰ যদি ঠিকে থাকে তেনেহ'লে একদম পৰ্যন্ত লাভ হয়। আৰু আজিকালি মাছৰ যুক্তিটো চব নাইকিয়া হৈ গৈছে, যিটোৱে আপোনাৰ নদী ভাঙি চব ভৰি গৈ পেলাইছে, হাল বিল নোহোৱা কৰি পেলাইছে, গতিকে মাছৰ ওজনটো খুব কম। এই নদীত কেতিয়াবা দুই এটা পাওঁ, আৰু বিলতো মানে বিল আজিকালি বিল নাইয়ে, চব মানে ভৰি হৈ গৈছে, মাছ মৰাটো বৰ টানেই হৈছে। এই নদীত কেতিয়াবা 10 দিনৰ মূৰত এটা লাগে, ক'ৰবাত 1000-1500 এনেকুৱা কাই কিবা কাই ঘৰখন চলি আছোঁ জীৱিকা কৰি।
0: আপুনি ট্ৰেক্টৰ ব্যৱহাৰ কৰেনে? আৰু আধুনিক কি কি সা সুবিধা সঁজুলি ব্যৱহাৰ কৰে?
1: এতিয়া মানে ট্ৰেক্টৰ ধৰক এতিয়া কোনোবা মানুহ এতিয়া আমাৰ হালোৱা আহে, হা এইগালে মৰু মানে 2 বিঘা বা 3 বিঘা মান মাটি আছে, মাৰি দি তেনেকুৱাকৈ মাৰি দি যায়। আজিকালি গৰু হাল নোহোৱা হৈ গৈছে, নাই চব ট্ৰেক্টৰতে আপোনাৰ বিঘাই 400-500 এনেকুৱা হয়। মাটি লৈ 600 মাৰিব লাগে, 700 মাৰিব লাগে, বা মাটি লৈ 300টো হয়। মাটি লৈ তেনেকুৱাকৈ খেতি কাৰণে আমি আমাৰ কৰা গৈছে।
0: আপুনি কেতিয়াৰ পৰা খেতি কৰি আছে?
1: খেতি মই সৰু পৰাই মানে কৰা গৈছিল আপোনাৰ, এতিয়া আমাৰ মূৰ হালো আছিল, গৰু হালো আছিল, কিবা এটা শুনি লাগি মই মৰিল, গৰু মৰিল, গৰু মৰাৰ পিছত লাহে লাহে ট্ৰেক্টাৰ ওলাই গ'ল, আৰু গৰু কিনা নহ'লে ট্ৰেক্টাৰেদি বাওঁ। আৰু কদালো মানে শাক পাচলি কাবাৰ গৰু আনি ভাড়াত আনি শস্যৰখিনিটো কৰা যায়, নাইতোবা কদালেদি ঘাই ঘাই মানে সেইটো কৰা যায়।
0: শস্যত আপুনি কি কি সাৰ প্ৰয়োগ কৰে বাৰু?
1: শস্যত মই কিন্তু বেলেগ সাৰ মই আকৌ দিয়া নাই, কিন্তু গোবৰ সাৰে দিওঁ, গোবৰ সাৰে দিওঁ, গোবৰ মাটি মানে দিওঁ।
0: গোবৰ সাৰেৰে গোটেই বছৰজোৰা আপোনাৰ কাম হৈ যায়?
1: হৈ যায় হৈ যায়। আমাৰ যেতিয়া আমি নিজেও খাওঁ আৰু মানে বিক্ৰী কৰা যায়, কিন্তু সেইটো সাৰ মই ব্যৱহাৰ নকৰোঁ।
0: আৰু আপুনি খেতি যে কৰি আছে, সেই খেতিত আপুনি কি কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, কিবা সমস্যা পাইছে নেকি?
1: খেতিৰ বৰ্তমান সমস্যাটো বৰ্তমান পোৱা নাই একো, হা আৰু এইবিলাক খেতিটোত বেমাৰো লগা নাই, বেমাৰ লগা নাই, কেৱল অলপ বন হৈছে, এতিয়া আমাৰ খৰং গোটত থকা গতিকে গৰুত পানী নাইকা, এতিয়া বন হৈছে বিঘাৰ মাটিত বহু, এতিয়া আমাৰ মানে সাতনি লগা হৈছে, কামলা লগা হৈ গৈছে বহু,
0: ঘাঁহ হৈছে, তাৰমানে অপতৃণ যিবিলাক হৈছে সেইবোৰ আপুনি এতিয়া নিজে গুচাই আছে, আৰু কোনোবা সহায় মানুহ আহেনে?
1: মানুহ দুই এটা লগাব যায় ঘৰৰ বা টিপি চলো যোৱা যায় আৰু, সেনেকৈ নিকে আছোঁ আৰু।
0: 3 বিঘা মাটিত আপুনি ধান খেতি কৰি আছে, আৰু সেই খেতি আপুনি আপোনাৰ কিমান লাভ হয়, খাই বৈ বছৰৰ শেষত আপোনাৰ ৰাহি হয়নে?
1: এতিয়া আমাৰ মানুহ, আমাৰ পৰিয়াল 5 জন, গতিকে 2 অকমান আৰু মানে বিক্ৰী কৰা যায়, 8-10 মোন মানে বিক্ৰী কৰা, যদি খেতিখন ভাল হয় তেতিয়া আমি বিক্ৰী কৰিব পাৰোঁ, আৰু যদি খেতিখন বেয়া হয় তেতিয়াহ'লে আমি একদম বিক্ৰী কৰিব নোৱাৰিম। খেতি খেতিৰ লৈ কথা, সেইটো মানে আমাৰ বতৰ লৈ কথা আছে, যদি বতৰ ভাল হয় খেতি ক'ৰবাত 8-10 মোন ধান কিবা তাৰ লাগে এটা মানে বিক্ৰী কৰা যায়, আৰুতো বছৰ যদি মানে ৰখা যায়,
0: নহ'লে আপোনাৰ ঘৰতে খাবলৈ উৎপাদন ধুনীয়াকৈ হৈ যায়?
1: হৈ যায় হৈ যায় হৈ যায়, সেইটো মানে ঘৰতে আমাৰ হৈ যায়, বা কিবা টান লাগে ধান এখন মেচিন দিয়ে, কিবা যদি চাউল নহয় দুপালে কিনিম আৰু, তাৰমানে তেনেকুৱাকৈ আমি বৰ্তমান আমি চলি আছোঁ।
0: যিখিনি ৰাহি হয় সেইখিনি আপুনি ক'ত বিক্ৰী কৰিবলৈ নিয়ে?
1: এইটো আজিকালি ঘৰতেই বেপাৰী আহে, কোনো বজাৰত ধান নোলায়, ঘৰতো লৈ যায় চব ধান, বেপাৰী আহি পেলাই চব ঘৰতো লৈ যায়, যাই তেওঁলোকে মিলত দিয়ে নেকি, মানে এটা মিলত দিয়ে 600-700 কিলো ধানৰ, যদি কেঁচাতে দিয়ে 650, এনেকুৱা লয়, যদি অলপ শুকান নহয় 750, এনেকুৱা বিক্ৰী কৰা যায়।
0: আপুনি মাছ মাছ আপুনি উৎপাদন কৰে, আপোনাৰ মাছ মাৰে আৰু তাৰ পৰা আপুনি মাছ পোহে নেকি?
1: মাছো অলপ চলপ তাৰমানে সৰু এটা হেৰি আছে, খালি অলপ পোহা যায়।
0: আপোনাৰ পুখুৰী আছে?
1: পুখুৰী, সৰু পুখুৰী আছে এটা।
0: কি কি মাছ পোহে বাৰু?
1: এইবিলাক বেলেগ মাছ পোৱা নাই, চব চাইনাছ দিছোঁ, চাইনাছ মাছত দিছোঁ, মানে পানী হ'লে চব তল যায়, চব গুচি যায়, গুচি যায় মাছগিলা অললৈ যায়, সেইকাৰণে চাইনাছ দিছোঁ, চাইনাছ মাগুৰ।
0: সেয়া আমনি নকৰে?
1: নাই নকৰে, সেইটো আৰু অলপ যদি পানী হয় মানে কিবাকৈ মাৰি ভালে দিম আৰু সেইটো।
0: যিখিনি মাছৰ পোনা মেলিছে সেই মাছ পোনাখিনি ক'ৰ পৰা আনে?
1: সেইখন দি পোনা অৱশ্যে আমাৰ বেপাৰী আহে, বেপাৰী বুলুটোৰ পৰা আনে, এই বুলুত যে আছে বুলুটোৰ পৰা আনে, সেই বুলুটোৰ মানে বুলুত বজাৰৰ পৰা এই বেপাৰী আনি দিয়ে, কিবা মাগৰো পাৰ্চল হৈছে।

0: আৰু অলপ চাইনাছ পুথিও দেখা গৈছে, চাইনাছ পুথিও তাম মানে 500 টকা লৈছে, হকে দি লৈছে সৰু সৰু বনা।
1: কেতিয়া আকৌ সিমান আপুনি কিমান সময় ধৰি মাছ পুহিব লাগিব আৰু কেতিয়া মাছ মাৰিব?
0: মাছ আপোনাৰ যিটো চাইনাছ পুথি আছে আপোনাৰ 3 মাহতো মাৰিব পাৰি আৰু 6 মাহতো মাৰিব পাৰি আৰু বছৰ দিনতো মাৰিব পাৰি আৰু 2 বছৰো ৰাখিব পাৰি, সেইটো নিজৰ কথা। যিনেমা বছৰ ৰাখিব পাৰি সিনেমা মাছটো ডাঙৰ লাহে লাহে ডাঙৰ হৈ আহি থাকিব।
1: মাছক কি কি খুৱায় বাৰু আপুনি মাছৰ খাদ্য?
0: মাছৰ খাদ্য আমি হেৰি দিওঁ, মল আছে আৰু আপোনাৰ শুকনো গোবৰ দিয়া যায় আৰু এটা আছে খলিয়া দিয়া যায়, আৰু এটা বেলেগ আছে, আৰু এটা বেলেগ আছে খলিয়া, এনেকুৱা মতে মিক্স কৰি বা পানীত তিয়াই থৈ পেলাই বস্তুটো অলপ গলাৰ পিছত সেইটো ছিটিয়াই দি যায়।
1: আৰু
0: সেইটো মানে ধৰক কৰিয়াটো পায়, হাজোটো পায়, বিজুলীটো পায়, আৰু পানীটো গোবৰ যেতিয়া দিওঁ পানীটো বেয়া হ'লে আমি কি কৰোঁ, চূণটো ভিজাই বা বস্তাৰে চাউল আমি ঘূৰাওঁ, নাইটো বা গামলাত ভিজাই থৈ আপোনাৰ গলবা দি চাৰচতে আমি তাৰমানে ছিটিয়াই দিয়ে যায়, তেতিয়াহ'লে পানীটো ভালে থাকে গোবৰ দিয়াৰ পিছত।
1: জৈৱিকভাৱে যিখিনি প্ৰস্তুত হয় তেনেধৰণৰ খাদ্যবিলাক দিয়া
0: হয়? হয় হয় হয় তেনেকৈ দিয়া হয়, তেনেকৈ দিয়া হয়।
1: লাভ কিমান হয় আপোনাৰ, লাভ হয়নে মাছৰ? আপুনি যিখিনি আপুনি তাত আপুনি কেজি আপুনি প্ৰায় 500 টকা দি মাছৰ বীজ আনি পুখুৰীত সিঁচে আৰু তাৰ পৰা আপুনি যেতিয়া মাছ মাৰেগৈ তেতিয়া আপোনাৰ কিমান লাভ হয়?
0: যদি 50,000 টকা বা 6 মাহ বা বছৰত হেৰি কৰা যায় তেতিয়াহ'লে আপোনাৰ 1.5-2 লাখ টকা লাভালাভ হয়, 1.5-2 লাখ টকা লাভালাভ হয়।
1: নিশ্চয় এইটো ভাল এটা উপাৰ্জনৰ বাট, নহয় জানো? গতিকে আৰু কোনোবাই যদি গাঁৱৰ শুনি থকা শ্ৰোতাই মাছৰ ব্যৱসায়ত লাগিম বুলি ভাবিছে, মাছৰ ব্যৱসায় কৰিম বুলি ভাবিছে, তেখেতসকলে আপুনি কি ক'ব?
0: এইটো বিষয় মই ক'ব নালাগে, চব প্ৰত্যেকটা মানুহৰে ঘৰে ঘৰে 3টা-4টা পুখুৰী চব ব্যক্তিৰে আছে, এইটো লাভালাভ হোৱাৰ কাৰণে আছে। চব জেগাৰে দেখা পাব বা বলুটো সেইকাৰণে ভিতৰচাত যাব, হাবলাখাত যাব, এফালে যাব, জহাই যাওঁ হয় এইটো পুখুৰীটো ব্যৱহাৰটো আছে, যেতিয়া মানে লাভালাভটো বহু, সেইটো বস্তুটো 50,000 টকা যদি এমাহত খৰচ কৰে সেইটো বন্ধা নাছ নাই, তেনেকুৱা বন্ধা নাছ নাই, সেইটো মাছটো হৈ থাকিল, ডাঙৰ হৈ থাকিল আৰু বছৰত বিক্ৰী কৰি দিলা, বিক্ৰী কৰি দিলা, এতিয়া 50,000 দিলে 2 লাখ-1.5 লাখ এনেকুৱা টকা লাভালাভ হৈ যায়।
1: ধন্যবাদ, আপুনি আমাক যথেষ্ট সময় দিলে, আপোনাৰ বহুমূলীয়া সময় আপুনি ব্যয় কৰি আমাক ইমানখিনি সময় দিলে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। আৰু আপুনি ভৱিষ্যতে এনেদৰে যিদৰে আপুনি কৃষিকৰ্মত জড়িত হৈ আছে এনেদৰে আপুনি কৃষিকৰ্মত জড়িত হৈ থাকক, মাছৰ উৎপাদন কৰি যাওক, আপোনালৈ অশেষ ধন্যবাদ।
0: ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে চৰাবৰী বিজুলীঘাটৰ উদ্যমী কৃষক নগেন দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে। এইবাৰ অনুষ্ঠানত আগবঢ়াইছো এটি লোকগীত।

0: প্ৰভাত শৰ্মাৰ কণ্ঠত লোকগীতটি শুনিলে। আজিৰ অনুষ্ঠানৰ ইমানতে অন্ত পৰিল। সহস্ৰাব্দী দত্তৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি। আজি বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ ইংৰাজী পাঠ দ্য ৰোড নট টেকেন। পাঠ আগবঢ়াব অৰুণিমা দেৱীয়ে। 6:10 কৃষিজগত অনুষ্ঠানত উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, এই সম্পৰ্কে এক আলোচনাত ভাগ ল'ব ডক্টৰ নাছিমা ফৰহানা আলী আৰু ডক্টৰ অমৃতা খাউণ্ডে। আঁতৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 ক্ৰীড়া বাৰ্তা, 7:00 নিয়োগ বাতৰি, 7:05 এটি বৃন্দ গান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত পখিলা লেখথেপি আৰু লগৰীয়াসকলে গোৱা কাৰ্বি গীত। ৭:45 সূৰ্য দাসৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত পেলুজনিত ৰোগ প্ৰতিৰোধ আৰু নিৰাময়, এই সম্পৰ্কে ডক্টৰ মৌচুমী কৃষ্ণাত্ৰেয়ৰ সৈতে এক সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 8:30 আধুনিক গীতৰ অনুষ্ঠান, চিত্ৰগীতৰ সময় নিশা 9:00। 9:30 নাট্যানুষ্ঠানৰ নিবেদন, অসীম বৰুৱাৰ ৰচিত নাট গান্ধাৰীৰ প্ৰতিজ্ঞা, পৰিচালনা পাৰ্থজ্যোতি শৰ্মাৰ, পৰিৱেশন কৰিব গোলাঘাট এমেচৰ থিয়েটাৰ ছচাইটিৰ সদস্যসকলে। এতিয়া শুনক কাইলৈৰ অনুষ্ঠান সূচী। কাইলৈ দিনৰ 11:05 পৰা গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা অসমৰ মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। অনুষ্ঠানটিৰ আঁত ধৰিব কাৰ্তিক সূত্ৰধৰ, সীমান্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাসে। নিশা 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট গীতিকাৰ কণ্ঠশিল্পী

0: not turn black, as travelers have not trodden on them. So which path did the traveler take? The traveler took the second path, which was less frequented by travelers. Why did he take this path? This path was not used often. So he took this path, for he felt that in some distant future, it would make a difference to his life. Looking back, does the poet regret his choice? Well, after looking back, the poet has no regret for his choice, because taking the second path brought a difference to his life. The poet has used the phrase yellow wood in the first line of the poem. Does it tell you something about the time of the year? Well, yellow wood clearly hints at the autumn season. In autumn, the green leaves turn yellow before falling off the branches. This makes the wood look yellow, hinting at the autumn season. Another phrase, it was grassy and wanted wear. You can find it in line number 8 of the poem. We have discussed this earlier. It gives a clear description of the second road. The second road was less frequented by travelers. So, there was a thick growth of grass. As there were few travelers on this road, the grass had not worn out. Now, you can look at the poem again. Try and identify the lines where the poet describes the difference between the two roads. What do you think the last two lines of the poem mean? Does the poet regret his choice or accept it? We will end our lesson here.
1: ছাত্ৰ-ছাত্ৰীসকল, ইমান পৰে তোমালোকে দ্য ৰোড নট টেকেন এই কবিতাটিৰ আলোচনা শুনিলা। তোমালোকৰ বাবে এই কবিতাটিৰ আলোচনা আগবঢ়ালে অৰুণিমা দেৱীয়ে। আজিলৈ আমাৰ সময় হ'লহি। পুনৰ প্ৰীতি শুভেচ্ছা জনাই অনুষ্ঠান ইমানতেই সামৰিছোঁ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীত আগমন। মন্ত্ৰীসভা সন্দৰ্ভত আজি নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা। অহা 6 ছেপ্টেম্বৰত দেশজুৰি চিটেট হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ মুখামুখি। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকী নিশা কইনাধৰা ৰাজ্যিক অতিথিশালাত কটাব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব বুলি তেওঁ মন্তব্য কৰে। তৃতীয়বাৰৰ বাবে ৰাজ্যত গঠন হ'বলগীয়া বিজেপিৰ নেতৃত্বাধীন NDA চৰকাৰত কোন কোন বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব তাক লৈ চৰ্চা অব্যাহত আছে। ইয়াৰ মাজত বিধায়িনী দলৰ নেতা ডঃ শৰ্মাই কয় যে যিসকলে মন্ত্ৰিত্ব লাভ কৰিব তেওঁলোকে কাইলৈ পুৱা 7 বজাতে জ্ঞাত হ'ব। নতুন মন্ত্ৰীসভা সন্দৰ্ভত আজি নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে তেওঁ আলোচনা কৰিব বুলি ডঃ শৰ্মাই ব্যক্ত কৰে।
4: আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ৰাতি গুৱাহাটীত আহি পাব আৰু নিশা 10 বজাৰ পিছতহে মন্ত্ৰীসভাৰ সম্পৰ্কত মই তেওঁৰ লগত আলোচনা কৰিব পাৰিম। কাৰণ এতিয়া টেলিফোনত মিনিষ্ট্ৰীৰ কথা পাতিব নোৱাৰি, গতিকে যোন মন্ত্ৰী হ'ব অহাকালি ৰাতিপুৱা 7 বজাতহে তেখেতসকলেও গম পাব। যেতিয়া মই এয়াৰপৰ্টৰ পৰা আহিম, গাড়ীখনৰ লগত বহি দিলে আহি ৰেডিশ্যন পাওঁ মানে আলোচনা হৈ যাব।
3: শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা

0: হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বটাগুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুহোজাই বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চিটেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আজি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে চিটেট.nic.in বা www.cbsc.gov.in ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন। 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত চিটেট অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছে। অভিযুক্ত মহন্তৰ অধিবক্তাই আজি উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে আন এগৰাকী অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মেত নাকচ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিশ্বৰ অৰ্থনীতিত দেখা দিয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ জনসাধাৰণক আহান জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় উদ্যোগ মহাসংঘৰ বাৰ্ষিক ব্যৱসায়িক সন্মিলনত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই আহান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক বৈদেশিক মুদ্ৰাৰ বিনিময় হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ আহান জনাইছে। তেওঁ কয় যে পশ্চিম এছিয়াৰ সংঘাত এতিয়াও মুখিমূৰ হোৱা নাই আৰু এনে পৰিস্থিতিত দেশে অৰ্থনৈতিক ক্ষেত্ৰত দায়িত্বশীলভাৱে কাম কৰাটো প্ৰয়োজন।
1: But since the war is now still going on and yesterday's developments we all know, we as citizens, as our Prime Minister has asked all of us to, can reduce our expenditure on everything that requires foreign exchange to be spent. And in our lives, in our own ways of working, we can identify whatever we can do to preserve the foreign exchange.
0: উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ, পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হ'বলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত দিয়া ভাষণত শ্ৰীমোদীয়ে এই আহান জনায়। তেওঁ ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰ্মুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70 পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ প্ৰতি আহান জনাইছে। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আহান জনায়। গুৱাহাটীৰ পানীখাইটিৰ অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ দুঃসাহসিক প্ৰশিক্ষণ শিবিৰত আজি শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট বীৰেন্দ্ৰ ভাট উপস্থিত থাকে। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধানগৰাকীয়ে পানীখাইটিত 4 মেৰ পৰা চলি থকা পেৰামেটৰ পাঠ্যক্ৰমৰ প্ৰশিক্ষণ প্ৰত্যক্ষ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত উত্তৰ পূবৰ 50গৰাকী জ্যেষ্ঠ কেডেট উপস্থিত থাকে। পেৰামটৰ পাঠ্যক্ৰমৰ এই প্ৰশিক্ষণ কাৰ্যসূচী অহা 19 মেত অন্ত পৰিব। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধানগৰাকীয়ে আজি পেৰামটৰৰ প্ৰদৰ্শন উপভোগ কৰাৰ লগতে প্ৰশিক্ষণস্থলীৰ আন্তঃগাঁথনিৰ পৰ্যবেক্ষণ কৰে। তেওঁ কয় যে পেৰামটৰৰ এই পাঠ্যক্ৰমে আক্ষৰিক অৰ্থত কেডেটসকলক উৰণৰ অভিজ্ঞতা প্ৰদান কৰিব। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হৈছে। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰিছে।

0: উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানতে পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী ছেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানত পাহাৰীয়া জিলাখনত বসবাস কৰা ডিমাছা, জেমি, কুকি, হামাৰ, বাইটে, কাৰ্বি, জয়ন্তীয়া, ৰাংখেল আদি জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। তামোলপুৰ জিলাৰ কেইবাটাও অঞ্চলত মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ মেলেৰিয়া বিভাগে ৰোগ নিৰ্মূলৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। স্বাস্থ্য বিভাগৰ তৎপৰতাত আক্ৰান্ত অঞ্চলসমূহৰ ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় মেলেৰিয়া প্ৰতিৰোধী ঔষধ বিতৰণ কৰা হৈছে। ইয়াৰ লগতে মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰীভাৱে ঔষধযুক্ত আঁঠুৱা প্ৰদান কৰা হৈছে। বিভিন্ন স্থানত স্বাস্থ্যকৰ্মীসকলে ফগিঙৰো ব্যৱস্থা কৰিছে। স্বাস্থ্য বিভাগে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। কাছাৰ আৰক্ষীয়ে শিলচৰ ৰেল ষ্টেচনৰ পৰা প্ৰায় 25 লাখ টকাৰ মাদক দ্ৰব্য জব্দ কৰে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলে জনোৱা অনুসৰি শিলচৰ ৰঙিয়া এক্সপ্ৰেছখনেৰে মাদক দ্ৰব্য সৰবৰাহ কৰাৰ সময়তে অভিযান চলাই দুজন লোকক আটক কৰে। পৰৱৰ্তী সময়ত শিলচৰ আৰক্ষীয়ে দুজনকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি মানকাছৰ ৰাজচক্ৰৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই আজি ব্ৰহ্মপুত্ৰত আখৰাকালীন অনুশীলন অনুষ্ঠিত কৰে। হাতিঙিমাৰী SDRFৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত নাও দুৰ্ঘটনাৰ এটা সম্ভাৱ্য পৰিস্থিতিৰ সৃষ্টি কৰি উদ্ধাৰ অভিযান চলোৱা হয়। গুৱাহাটীৰ মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত অনুষ্ঠিত আঞ্চলিক আন্তঃবিদ্যালয় বেডমিণ্টন চেম্পিয়নশ্বিপৰ কালি সামৰণি পৰে। কাহিলিপাৰাৰ মডাৰ্ণ বেডমিণ্টন একাডেমীত অনুষ্ঠিত এই প্ৰতিযোগিতাত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ 250 গৰাকীৰো অধিক উদীয়মান খেলুৱৈ অংশগ্ৰহণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীত আগমন। মন্ত্ৰীসভা সন্দৰ্ভত আজি নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নিয়োগৰ সৈতে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা আৰু অহা 6 ছেপ্টেম্বৰত দেশজুৰি CTET হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
2: প্ৰিয় শ্ৰোতা নমস্কাৰ, আৰম্ভ কৰিছো আজিৰ কৃষি জগত। আজিৰ কৃষি জগতত আমি বিষয় হিচাপে লৈছো উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, আৰু এই বিষয়ত কথা পাতিবলৈ আজি আমি দুগৰাকী সমল ব্যক্তিক আমন্ত্ৰণ জনাইছো। এগৰাকী এয়া নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ নাছিমা ফাৰহানা আলী,
3: নমস্কাৰ।
2: আৰু আনহাতে এয়া কৃষি বিজ্ঞান কেন্দ্ৰ দৰং জিলাৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ অমৃতা খাউণ্ড শৰ্মা,
4: নমস্কাৰ।
2: দুয়োগৰাকীকে স্বাগতম। এতিয়া আজি আমাৰ যিটো বিষয় উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, এতিয়া মহিলা বুলি কওঁতে বিভিন্ন স্তৰৰ মহিলা থাকে। সেয়া এগৰাকী ঘৰতে থকা, এগৰাকী পঢ়া শুনা কৰি থকা কিশোৰী এগৰাকী হ'ব পাৰে, গৃহিণী হ'ব পাৰে, বয়স্ক মহিলা এগৰাকী, আইতা এগৰাকী হ'ব পাৰে, নহয়নে? আৰু তেওঁলোকৰ যিটো বেকগ্ৰাউণ্ড, তেওঁলোকৰ আৰ্থিক দিশটো সকলোৰে বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। সেই অনুসাৰে সকলো মহিলাই নিজৰ স্বনিয়োজনৰ বাটটো কেনেকৈ মোকলাব পাৰে উদ্যান শস্যৰ জৰিয়তে, সেই কথা আমি আজি জানিম বিতংকৈ। কিন্তু তাৰ আগে উদ্যান শস্য বুলি কোৱাৰ লগে লগে এতিয়া আমি সাধাৰণ কোনোবা যদি কৃষিৰ বিষয়ক যদি নতুন শ্ৰোতা আমাৰ মাজত কোনোবা অন্তৰ্ভুক্ত হৈছে, তেওঁলোকক অকণমান উদ্যান শস্যটোৰ ধাৰণাটো দিব খুজিছোঁ আগতে। অমৃতা খান শৰ্মাই যদি কয়।
3: হয়, উদ্যান শস্য বুলি ক'লে তাত একচুৱেলি 4টা বিষয়বস্তু সোমাই থাকে। যেনেকৈ আমাৰ ফল মূলৰ খেতিৰ ওপৰত যিটো জ্ঞান, শাক পাচলিৰ খেতিৰ যিটো জ্ঞান, ফুলৰ খেতিৰ যিটো জ্ঞান, আৰু যিটো আমাৰ প্ৰচেচিং সংৰক্ষণ আফটাৰ হাৰ্ভেষ্টিং আমি যিখিনি কৰিব লাগে, পিছৰ কামখিনি, চ' সেই 4টা বস্তু উদ্যান শস্যৰ লগত জড়িত হৈ থাকে, ভিতৰত সোমাই থাকে। চ' আমি যদি কৰিবলৈ হয়, আৰু সেনেকৈ আমাৰ ষ্টাডিটোও আছে, উদ্যান শস্যটো ইংৰাজীত হৰ্টিকালচাৰ বুলি কয়, হৰ্টিকালচাৰ ষ্টাডিটো তেনেকৈ 4টা ডিচিপ্লিনত ভাগ কৰি থোৱা আছে, আৰু যাৰ যিটো ইচ্ছা তেওঁ সেই হিচাপে পঢ়িব পাৰে। কিন্তু ইয়াত যিহেতু আমাৰ এই ছেল্ফ এমপ্লয়মেণ্টৰ কথা আহিছে, চ' মহিলাসকলৰ কাৰণে ইয়াত অপৰচুনিটি কেইবাটাও আছে। তেওঁলোকে ফল মূলৰ খেতিটোৰ লগত ৰিলেটেড কৰিও তেওঁলোকে বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে, বা শাক পাচলিৰ খেতি কৰিও, বা

0: ফুলৰ খেতি কৰিও বা আমাৰ প্ৰচেচিং যিটো বা ভেলু এডিশ্যন কৰিও তেওঁলোকে কৰিব পাৰে। এতিয়া ধৰক ফল মূলৰ খেতি হ'লে আমাৰ অসমীয়া সমাজত এখন বাৰী থাকেই, আৰু সেই বাৰীখনত আমাৰ তামোল লগাই থোৱাই থাকে, তামোলৰ গছ থাকে, নাৰিকলৰ গছ থাকে। চ' সেই গছখিনিত আমাৰ তামোল বা পাণো থাকে তামোলবিলাকৰ লগত। যদি তাত আমি আৰু এটা ক্ৰপ অন্তৰ্ভুক্ত কৰিব পাৰোঁ, ধৰক আমাৰ জালুক বা তাৰ তামোলৰ শাৰীৰ মাজে মাজে আমি আদা হালধিও যদি লগাব পাৰোঁ, কাৰণ সেই খেতিখিনিত আমাৰ মহিলাসকলৰ বেছি পৰিশ্ৰম নালাগে, কম মাটিত তেওঁলোকে খুব সুন্দৰকৈ সেইখিনি লগাই দিলে, চপোৱাৰ সময়ত উঠালে, চ' সেইটোৰ পৰা তেওঁলোকে এটা এক্সট্ৰা ইনকাম পাব। চ' সেই বস্তুটো তেওঁলোকে সেনেকৈ চাই যদি সেইটো বস্তু তেওঁলোকে তেনেকৈ কৰিব পাৰিব, বা ওচৰতে থকা মাটিখিনিত তেওঁলোকে শাক পাচলিৰো খেতি কৰিব পাৰিব। আমাৰ নাছিমা বাইদেউ আজি আছেই, তেখেতে আমাক, মই যিটো শাক পাচলিৰ কথা ক'লো সেইটো কিটচেন গাৰ্ডেন আহি পৰে, কিটচেন গাৰ্ডেনৰ কথা তেখেতে অলপ বিতংভাৱে ক'ব। চ' সেই জেগাখিনিত তেওঁলোকে সেনেকৈ ইউটিলাইজ কৰিব পাৰে, আৰু ইউটিলাইজেশ্যন কৰাৰ লগতে কি তেওঁলোকে সেইখিনি চেল কৰি যিটো ইনকাম পাব, তেওঁ নিজেই আৰ্থিকভাৱে মানে ছেল্ফ ডিপেণ্ডেণ্ট হোৱাৰ লগতে পৰিয়ালটোকো তেওঁৰ এটা নিউট্ৰিশ্যনেল বা এটা ইনকাম দি ছাপৰ্ট কৰিব পাৰিব। চ' মহিলাসকলে এই কামখিনি কৰিবলৈ বেছি মানে সময়ো নালাগে, বা ঘৰ চোৱাৰ লগে লগে এই খেতিখিনিতো তেওঁলোকে নিয়োজিত নিজকে কৰিব পাৰিব,
1: নিয়োজিত নিজকে কৰিব পাৰিব। এতিয়া আমি বুজিলোঁ যে উদ্যান শস্যৰ আচলতে বিভিন্ন বিভাগ আছে আৰু বিভিন্ন সম্ভাৱনা আছে, আৰু সকলোৱে নিজৰ সামৰ্থ্য অনুসাৰে তাক গঢ় দি ল'ব পাৰে। এতিয়া যিহেতু তেওঁলোক মহিলাসকলৰ কথা আমি কৈছোঁ, কাৰণ মহিলাসকলৰ বিভিন্ন ব্যস্ততা থাকে, সাংসাৰিক ব্যস্ততা থাকে, পঢ়া শুনাৰো ব্যস্ততা থাকে, অন্য বিভিন্ন ধৰণৰ ব্যস্ততা থাকে। গতিকে কোনোবাই যদি ইংৰাজীত ক'বৰ ধৰণে ফুল টাইম সময় যদি দিয়ে সেই উদ্যান শস্যত, সেইটো এটা আন কথা, কিন্তু ফুল টাইম নিদিয়াকৈ কেনেকৈ গৃহস্থী চম্ভালি থকাৰ মাজতে কেনেকৈ তাৰ পৰা আৰু দুপইচা ঘটি ঘৰখনক আগবঢ়াই লৈ যোৱাত সহায় কৰিব পাৰে, এটা ঘৰখনত এটা আৰ্থিক দিশটোত এটা উল্লেখযোগ্য ভূমিকা ল'ব পাৰে মহিলাগৰাকীয়ে, সেই ক্ষেত্ৰত আমি যদি কথা পাতিবলৈ চাওঁ, তেতিয়াহ'লে তেওঁলোকে হয়তো নিশ্চয় মন কৰিব লাগিব তেওঁলোকৰ ইতিমধ্যে থকা মাটিডোখৰত, ইতিমধ্যে যিটো তেওঁলোকৰ আন্তঃগাঁথনি আছে, বাৰীখন আছে, গছবিলাক আছে, তাৰ মাজেৰে তেওঁলোক কেনেকৈ আগবাঢ়িব পাৰিব নহয়নে? গতিকে তেওঁ আপোনালোকে এতিয়া আদৰ্শ হিচাপে যদি ক'ব খোজে, এটা ধুনীয়া আৰ্হি যদি আপোনালোকে দিব খোজে, কোনবিলাক উদ্যান শস্যৰ কোনবিলাক খেতিত কোনবিলাক বিভাগত আগবাঢ়িলে তেওঁলোকৰ কাৰণে সুচল হয়, সহজ হয়?
0: বিভাগ বুলি ক'লেতো আমাৰ গোটেইকেইটা বিভাগৰ কথাই মই যেনেকৈ উল্লেখ কৰিলোঁ, কিন্তু এই যিটো মই নিউট্ৰিশ্যন গাৰ্ডেনৰ কথা ক'লোঁ, নিউট্ৰিশ্যন গাৰ্ডেনখন তেওঁলোকে যদি এটা আমাৰ যিটো বৈজ্ঞানিক পদ্ধতিত কৰিব পাৰে, সেই বস্তুটোত যদি তেওঁলোকে কৰি লয়, সেইটো তেওঁলোকে যথেষ্টখিনি তাত সফল পাব। আৰু লগতে ফুলৰ খেতিৰ যথেষ্ট চাহিদা আছে, কাৰণ এইবোৰ খেতিত আমাৰ বহুত বেছি মাটিৰ প্ৰয়োজন নহয়, কম মাটিতে তেওঁলোকে যথেষ্টখিনি ইনকাম কৰিব পাৰে। আৰু ফুলৰ চাহিদা এতিয়া আমি দেখিছোঁ, আমাৰ বাহিৰৰ পৰা এতিয়াও ফুল আহি আছে, কিন্তু ফুলৰ খেতিটোৰ ক্ষেত্ৰত কি হয়, মহিলাখিনি অকণমান আগবাঢ়ি যাবলৈ টান পায়, কাৰণ সেইটো পেৰিচেবল হয়, মাৰ্কেটটো তেওঁ পাব নে নাপাব, তেওঁ সেইকাৰণে আমি মানে এতিয়া আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাক আমাৰ বিভিন্ন জিলাত আছেই, আৰু সেইবিলাকৰ পৰা আমি এৱেৰনেছ ক্ৰিয়েট কৰি আছোঁ, প্ৰশিক্ষণো দি আছোঁ, প্লাছ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰাও সেনেকুৱা কিছুমান ট্ৰেইনিং অৰ্গেনাইজ কৰিছে, চাৰ্টিফিকেট কোৰ্ছ থাকে। চ' এতিয়া লাহে লাহে আহিছে মহিলাসকল, তথাপিও যিমানখিনি আগবাঢ়ি আহিব লাগে, মহিলাসকল বুলি নহয় পুৰুষসকলো অহা নাই, কিন্তু ফুলত আমি যি দেখিছোঁ যথেষ্টখিনি চাহিদা আছে, তেওঁলোকে কৰিব পাৰে। বিশেষকৈ আমাৰ এই নাৰ্জি ফুলটো, গেন্দা ফুলটো, টিউব ৰোজ, আমাৰ ৰজনীগন্ধা, গ্লেডিওলা, জাৰবেৰা, সেইবোৰ এতিয়াও আমি বাহিৰৰ পৰা আনি আছোঁ। আৰু আমাৰ আজিকালি ছ'চিয়েল ফাংচনবিলাকত, আমাৰ বিয়াই হওক বা অন্য পূজা পাতলে বহুত লাগে আমাক ফুলৰ। আৰু যদি তেখেতসকলে এই ফুলখিনি, আৰু ফুল কৰিলে তাৰমানে আমাৰ বহুত তাত কষ্ট কৰিব নালাগে, পোক পতংগৰ ইমান এটা এফেক্ট নাথাকে, সেইকাৰণে তেওঁলোকে যদি সেইটো লগাই পিনে তাৰ পৰা শস্যটো চপাই হেৰি কৰিব পাৰে, মানে সেল কৰিব পাৰে, যথেষ্টখিনি ইকনমিকেলি তেওঁলোক আপগ্ৰেড হৈ যাব।
1: আৰু গাইগুটিয়াকে নকৰি হয়তো তেওঁলোকে গোট হিচাপে সহায় যদি কৰে, ক'ৰবাত তেওঁলোকে হয়তো এটা এখন ফ্লাৱাৰ কমিউনিটি, সেই ধৰণৰ তেওঁলোকে গঠন কৰি ল'ব পাৰে,
2: পিচি গঠন কৰিব পাৰে,
1: হয় তেনেকে যদি জিলাই জিলাই প্ৰতিটো খণ্ডত যদি একোটা একোটা হয় তেনেকুৱা, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে আমাৰ বৰ্তমানৰ যিখন ফুলৰ বজাৰ তাৰ যিটো চাহিদা তেওঁ স্থানীয়ভাৱে তেওঁলোকে কিছু পূৰ কৰিব
0: পাৰিব পাৰিব। কাৰণ আমাৰ আজিকালি বহুত আত্মসহায়ক গোট আছে, চ' সেই ছেল্ফ হেল্প গ্ৰুপৰ মানুহখিনিয়ে যদি ফুল খেতিটো এনেকৈ আগবাঢ়ি লয়, ফুল খেতি নহ'লেও মই এতিয়া যে অলপ আগতে ক'লোঁ যে আমি তামোল গছত যদি জালুকো লগাওঁ, জালুকখিনিৰ পৰাও তেওঁলোকে যদি ভেলু এডেড প্ৰডাক্ট ওলায়, কেঁচা জালুক, শুকান জালুক, পাউডাৰ ফৰ্মত যদি জালুক তেওঁলোকে চেল কৰিব পাৰে, খালি তাত আমাৰ

0: লেভেলিং ব্ৰেণ্ডিং সেই বস্তুখিনি আমাক লাগি যাব, কাৰণ মাৰ্কেটত ওলাবলৈ হ'লে আমাৰ অকণমান দেখনীয়াও হ'ব লাগিব, কাষ্টমাৰ প্ৰিফাৰেঞ্চ এটা থাকে। আৰু আদা হালধিৰ ক্ষেত্ৰতো হ'লে কেঁচাটো সামগ্ৰী তেওঁলোকে বিক্ৰী কৰিলেই, প্ৰচেচিং কৰি যদি ড্ৰাই জিঞ্জাৰ, এতিয়া জিঞ্জাৰবিলাক এনেকুৱা টেমাত কেণ্ডি নিচিনাকে পায়, সেইটো খুব টান বস্তু নহয়, সেইটো তেওঁলোকে ঘৰতো কৰিব পাৰে ছান ড্ৰাই কৰি পিনে। তো সেইখিনি দিশত যদি তেওঁলোক অলপমান আগবাঢ়ি যায়, আৰু প্ৰশিক্ষণৰ কাৰণে আমাৰ ইনষ্টিটিউটবিলাক আছেই, KVKও আছে, আমাৰ ইউনিভাৰ্চিটিও আছে, তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ আমি একদম ৰেডি আছে আৰু দিও আছে, তেওঁলোকে প্ৰশিক্ষণ লৈ যদি অলপ আগবাঢ়ি যায়, চ' মই ভাবো তেওঁলোক
1: আমি সেইটো দিশলৈ আহিম, যিহেতু আপুনি প্ৰচেচিঙৰ কথা কৈছে, খাদ্য সংসাধনৰ কথা কৈছে, বিজ্ঞান

0: ফুলৰ সম্ভাৱনা আছে।
1: হয়
0: ঘৰতে থকা তামোল গছবিলাকত জালুকৰ ভাল উন্নতমানৰ জালুক ৰুইও তেওঁলোকে লাভৱান হ'ব পাৰে, সেইটো এটা বিষয় আছে। আদা হালধিৰ প্ৰসংগ আহিছে, আৰু কেনে ধৰণৰ কথা থাকিব পাৰে? আমি মাছৰুমৰ কথা পাতিব পাৰোঁ নেকি? নাছিমা বাইদেউ কি ক'ব?
2: হয়, মাছৰুমটো এতিয়া ইতিমধ্যে আমি দেখিছোঁ যে বহুত গাঁৱতে বা বহুত ডিষ্ট্ৰিক্টতে জিলাতে মানে এইটো হৈ উঠিছে, এটা উদ্যোগ হিচাপে গঢ়ি উঠিছে। আৰু বেছিকৈ দেখা যায় যে মাছৰুম খেতিত আমাৰ মহিলাসকল বেছিকৈ জড়িত, কাৰণ এইটো এটা মানে এনেকুৱা এটা মানে খেতি য'ত বেছি সময়ো দিব নালাগে আৰু বহুত স্পেচ নালাগে, মাটি নালাগে, কম কম জেগাতে তাৰমানে মাছৰুম খেতিটো ধুনীয়াকৈ কৰিব পাৰে। আৰু মাছৰুমৰ খেতিটো বিষয়ে চাগে অলপ অমৃতা খাউন তেখেতে ক'ব। আৰু এই খেতিটোৰ যিখিনি মানে ধৰি লওক এতিয়া মানে ভেলু যিটো পাব, মানে তাৰপৰা যিটো প্ৰফিট পাব, সেইটো মানে বহুত বেছি। মাৰ্কেটত এতিয়া চাব গ'লে কেঁচা যিটো মাছৰুম তাৰ এতিয়া কেজি চলি আছে 200-300 পাৰ কেজি ফ্ৰেছ মাছৰুমটো উপলব্ধ।
1: ড্ৰাইড ফৰ্মত কৰে
2: তেতিয়া সেইটো আৰু বেছি 800-1000 ৰুপিজ হয়। আৰু তাতোতকৈ এটা ভাল কথা যে যদি আমি সেই মাছৰুমখিনি শুকান মাছৰুম যদি আমি আৰু ভেলু এডিশ্যন কৰিব পাৰোঁ, তাৰ পৰা যদি আমি বিভিন্ন ধৰণৰ কিছুমান প্ৰডাক্ট বনাব পাৰোঁ, তেতিয়া আমাৰ বেছি আমাৰ মহিলাখিনি লাভান্বিত হ'ব। মাছৰুম পাউডাৰ কৰিলোঁ, মাছৰুমৰ বেকাৰী প্ৰডাক্টছ বনালোঁ, মাছৰুমৰ অন্য ধৰণৰ চচ আচাৰ পিকলছ বনাইছোঁ, কেণ্ডিও বনাই এতিয়াতো দেখিছোঁ মাছৰুমৰ পৰা দৈ আৰু পনীৰো বনাবলৈ আৰম্ভ কৰিছে। দৈ আৰু পনীৰ মই তেনেকুৱা মানে এতিয়া দেখিছোঁ আৰু। গতিকে সেই তেনেকুৱা কিছুমান নতুন নতুন যিবোৰ ইনোভেটিভ নতুন উদ্ভাৱনী যিবোৰ মানে সামগ্ৰী তৈয়াৰ কৰিছে, যথেষ্টখিনি মানে মাৰ্কেট পোৱাৰ সম্ভাৱনাও থাকে আৰু নিজকে স্বনিয়োজনৰ কাৰণে পথ হিচাপে বাছি ল'ব পাৰে তেনেকুৱা কিছুমান খেতি কৰি। আৰু লগতে যদি এতিয়া অমৃতা খাউন মানে তেখেতে যিখিনি কথা ক'লে যে জালুকৰ খেতি কৰিব পাৰে, আদাৰ খেতি কৰিব পাৰে, যিখিনি মছলাৰ কথা ক'লে, মই অকণমান মছলাৰ কথাও ক'ব বিচাৰিছোঁ। এতিয়া ধৰি লওক ঘৰে ঘৰেতো আমি দেখা যায় যে হালধি বা আদা এইখিনি খেতি চবৰ ঘৰতে আছে, আৰু জালুকৰ খেতিও এতিয়া বহুত জেগাতে মানে কৰা দেখা যায়। গতিকে সেইখিনি মানে কেঁচাকৈ নিবিকি যদি আমি শুকুৱাই পেলাই হালধি ফৰ্মত উলিয়াওঁ, বা তাতকৈ যদি বেছি আমি ভাবোঁ যে এতিয়া দোকানততো আমি গ'লে মছলা বিচাৰি যাওঁ ন, দোকানত আমি চাব গ'লে মছলা যিবোৰ পেকেট মানে পেকেট কৰা থাকে তাত কি লিখা থাকে, তন্দুৰী মছলা লিখা থাকে, পনীৰ কাঢ়াই পনীৰ মছলা লিখা থাকে, তেনেকুৱা আমাৰ প্ৰত্যেকটো ৰেচিপিৰে লিখা থাকে। গতিকে তেনেকুৱা ধৰণেও আমি ভাবিব পাৰোঁ যে আমাৰ থলুৱা যিবোৰ আমাৰ মানে ধৰি লওক ব্যঞ্জন, ধৰি লওক এতিয়া হাঁহৰ যিটো ৰেচিপি কৈছোঁ, এতিয়া হাঁহেদি আমি মানে আমি কি প্ৰিফাৰ কৰোঁ, হাঁহৰ লগত কোমোৰা প্ৰিফাৰ কৰোঁ, গতিকে সেই হাঁহ কোমোৰা বনাওঁতে কোনবিধ মছলা দিলে বেছি ভাল হ'ব, তেনেকুৱা ধৰণৰ অকণমান আমি যদি অলপ নতুনত্ব আনিব পাৰোঁ, উদ্ভাৱনী চিন্তা কৰিব পাৰোঁ, পেকেজিঙত যদি লিখিব পাৰোঁ যে এইটো হাঁহ কোমোৰা ব্যৱহাৰ কৰা মছলা, তেনেকে হয়তো মানে আকৰ্ষণ হ'ব কাষ্টমাৰ মানে গ্ৰাহকো আকৰ্ষণ হ'ব। আমাৰ থলুৱা এটা মছলা, গাহৰি মছলা বা তেনেকুৱা আমাৰ যিবোৰ থলুৱা ব্যঞ্জন, আমাৰতো ব্যঞ্জনখিনি গোটেইখিনি মানে এটা মানে স্পেচিয়েলিটি আছে, গতিকে সেই স্পেচিয়েলিটিটো মনত ৰাখি আমি তেনেকুৱা মানে মছলা কিছুমান তৈয়াৰ কৰিব পাৰোঁ। আৰু এটা কথা কওঁ মছলাৰ ক্ষেত্ৰত, আমি এতিয়া ধৰি লওক গৰম দিন আহিছে, আমৰ ছিজন বা অন্যান্য কিছুমান ফলৰ ছিজন আহি আছে, আৰু আমাক কি লাগে, আচাৰটো খুব প্ৰিফাৰ কৰে, আমৰ আচাৰটো খুব বেছি মানুহে মানে পচন্দ কৰে। গতিকে যেতিয়া মানে ভাবে যে আম ওলাব বজাৰত, আম কিনিম আৰু আচাৰ বনাম, আৰু বহুতে মন কৰে, আৰু অকণমান কিছুমান মহিলাক দেখিছোঁ অলপ কষ্টটো মানে আৰু বেছিও যেন অনুভৱ কৰে। গতিকে সেই ক্ষেত্ৰত যদি আমি বজাৰতে আমৰ কাৰণে যদি মছলা বা আচাৰৰ আচাৰ বনাবৰ কাৰণে যদি আমি মছলা ৰেডি কৰি দিওঁ, সেইটো মছলা কিন্তু আপুনি যদি পেকেজিং কৰি বজাৰত উলিয়াই দিয়ে, সেইটো যথেষ্ট মানে তাৰ আপোনাৰ হেৰি পাব, এটা এটা বস্তু কিনি আনি এটা এটা ধুই পখালি শুকুৱাই মেলি মছলা বনোৱাতকে যদি আপুনি আচাৰৰ মছলাটো যদি ৰেডি ফৰ্মত দি দিয়ে, সেইটোতো নিশ্চয় চাহিদা পাব বা তাৰ মানে এটা ভাল এটা মানে ইনকাম বুলি ক'ব পাৰি। গতিকে তেনেকুৱা ধৰণৰ কিছুমান ইনোভেটিভ আইডিয়া যদি মানুহে মানে ইচ্ছা কৰে, ভাবা যদি যায়, কাম কৰিব পাৰে তেনেকুৱা।
0: আপুনি যিটো কথা কৈছে তাতে আচলতে সেই উদ্ভাৱনী চিন্তাৰ কৰোতাসকলৰ আমি বয়সৰ এটা ধাৰণাও ল'ব লাগিব, যেনে আজিকালি এতিয়া সাধাৰণতে আমি গাঁৱৰ যিবিলাক আত্মসহায়ক গোট আছে মহিলাসকলৰ, য'ত আমাৰ বাইদেউৰ পৰা খুৰীৰ পৰা আইতালৈকে বিভিন্ন বয়সৰ মানুহ তাত থাকে, গতিকে সেইখিনিতে আমি আজিৰ তাৰিখত এই 2026 চনত আমি নিশ্চয় অনুমান কৰিব পাৰোঁ যে সেই গোটটোৰ

0: কোনোবা এগৰাকী উচ্চ শিক্ষিত যুৱতীও আছে,
1: হয়
0: কোনোবাই হয়তো এম বি এ পাছ কৰি আহিছে, কোনোবাই হয়তো কমিউনিকেশ্যন পাছ কৰি আহিছে, গতিকে তেওঁলোকৰ সেই গোটবিলাকত যদি তেনেকুৱাকৈ নতুন যুৱক যুৱতীৰ যদি অংশগ্ৰহণ কৰাই লয়, তেতিয়াহ'লে তেওঁলোকৰ সেই উদ্ভাৱনী চিন্তা আৰু বজাৰ দখল কৰাৰ ক্ষেত্ৰত নিশ্চয় তেওঁলোকে প্ৰতিযোগিতা
2: ক'ব বিচাৰিছো। এতিয়া আপুনি গোটৰ কথা কৈ আছো বা আমি আলোচনা কৰি আছো গোটৰ বিষয়ে, এতিয়া গোটটোত তাৰমানে 11 গৰাকীমান মানে সদস্য থাকে, গোটেই সদস্যৰ তাৰমানে বেলেগ বেলেগ, তাৰমানে সিহঁতৰ ক্ষমতাবোৰ বেলেগ, চিন্তা কৰাৰ ক্ষমতা বেলেগ, কিছুমানৰ কম পঢ়া শুনা থাকিব পাৰে, কিছুমানৰ দক্ষতা বেলেগ বেলেগ, কিছুমান পাৰ্গত, গতিকে তেনে কিছুমান মানে গ্ৰুপত কাম কৰিবলৈ এটা ভাল যে ধৰি লওক মই এটা পিঠাৰ কথা কৈছোঁ দেই, আজি উদ্যান হৈছে যিহেতু এগৰাকী তাৰমানে ধৰি লওক তিল পিঠা বনায়, তিল পিঠা বনোৱাত তাৰমানে এগৰাকী তাৰমানে গোটেই বস্তুখিনি প্ৰিপেৰেশ্যন কৰাত ভাল, তো তেখেতক সেই কামটো গতাই দিছে, বা কোনোবা এগৰাকী মানে তেখেতৰ হাত মানে ইমানেই ভাল তিলপিঠাটো উঠোৱাত,
0: গতিকে
2: বান্ধ খায়, গতিকে সেই মানুহগৰাকীক সেই পাৰ্টিকুলাৰ কামটোতে নিউজত মানে ৰাখি নিয়োগ কৰাটো উচিত, গতিকে তেনেকুৱা কৰিলে তাৰপিছত বোলে এগৰাকী আছে খুব মানে ধৰি লওক অলপ মানে কৈছো যে পঢ়া শুনাও আছে বা তাৰপিছতে প্ৰচাৰ কৰি ভাল পায় বা যিকোনো এটা আইটেম কৰিছে তেখেতৰ মানে অলপ মানে এইটো মানে কি ক'ম কমিউনিকেশ্যন স্কিল ভাল, গতিকে তেনেকুৱা এগৰাকী মহিলাক মাৰ্কেটিঙৰ ক্ষেত্ৰত ৰাখি থওক বা ডিজিটেল প্লেটফৰ্মত যদি তেখেতক যে কয় যে তুমি এইখিনি মই আজি পিঠা বনাইছোঁ এইখিনি তুমি এডভাৰটাইজিং কৰা বা প্ৰমোশ্যন কৰা, সেই তেনেকুৱা যদি গোটত লগে ভাগে মিলি পেলাই যদি কামখিনি কৰা হয় যথেষ্টখিনি মানে
0: যিমানে ভাল বস্তু নহয় কিয় গ্ৰাহকক আকৰ্ষণ কৰিব পাৰিবই লাগিব। এতিয়া আমি ফুলৰ কথা পাতিলো, আমি পাণ জালুক আমি মাছৰুমৰ কথাও পাতিলো, মাছৰুমৰ ক্ষেত্ৰত যিহেতু মাটিৰ প্ৰয়োজন
1: নহয়
0: সেই বিষয়ে অকণমান থোৰতে ক'ব নেকি চিলিণ্ডাৰ প্ৰস্তুত,
3: চিলিণ্ডাৰ প্ৰস্তুত কৰাত মানে আমাক তাতে আমাৰ যিটো আমাৰ ধান খেৰটো খেৰৰ প্ৰয়োজন হয়, তাত আমি খেৰখিনি আপোনাৰ 2-3 ঘণ্টামান বইল ষ্টীম বইল কৰিব লাগিব, সিজাব লাগিব, সিজোৱাৰ পিছত তাক আমি আকৌ 4-10 ঘণ্টামানলৈকে তাক পানীটো চোক মানে যাব দিব লাগিব, একদম পানী থাকিব নালাগে, 60% মইশ্চাৰ থাকিব লাগিব তাতে। তাৰপিছত আমি সৰু সৰু কিউব বনাওঁ, চিলিণ্ডাৰ বনাওঁ, সেই চিলিণ্ডাৰবিলাকত প্ৰায় এটা চিলিণ্ডাৰত প্ৰায় আমি 100 গ্ৰামছমান স্পনটো ইউনিফৰ্মলি স্প্ৰেড কৰি দিব লাগিব, ইউনিফৰ্ম স্প্ৰেড কৰাৰ পিছত তাক আমি এটা চেল্ফত থলোঁ বা আমি ৰুমত ওলমাই দিলোঁ আৰু তাত 18-20 ডেজৰ পিছত তাত খুব স্পনিংটো খুব ধুনীয়া হৈ যায়, ধুনীয়াকৈ এইটো স্প্ৰেড হৈ যায়, মানে এইটো এটা ভেঁকুৰহে হয়, খুব ধুনীয়াকৈ স্পনিং হৈ যায় তাতে, আৰু তাত মইশ্চাৰটো কিন্তু আমি ৰাতিপুৱা এবাৰ গধূলি এবাৰ পানী অলপ তাত স্প্ৰে কৰিবলৈ স্প্ৰে কৰি দিব লাগে, আৰু যিটো পলিথিনত আমি বান্ধিম সেইটো মানে খেৰটো যেতিয়া আমি বান্ধিলোঁ চিলিণ্ডাৰটোত এটা পলিথিন থাকে, সেই পলিথিনটোত আমি অলপ চাইডত ফুটা চুটা কৰি দিব লাগে যাতে পানী জমা হৈ নাযায় তাতে,
0: আৰু অতিৰিক্ত পানীখিনি যাতে ওলাই যায়
3: ওলাই যায়, আৰু তাৰ পৰা যেতিয়া মাছৰুমটো ফুলটো যেতিয়া ফুলিব বাহিৰলৈ আহি খুব ধুনীয়াকৈ ফুটা দি ওলাই আহে, চ' সেই মইশ্চাৰ লেভেলটো যদি আমি ভালকৈ ৰাখোঁ তাৰ গ্ৰ'থটো বৰ ধুনীয়া হয়, প্ৰডাকশ্যনো বহুত ভাল হয়, আৰু মাছৰুমটো মানে আজিকালি প্ৰিফাৰ কিয় কৰিছে বহুত মানুহৰ ডায়েবেটিক পেচেণ্ট আহি গৈছে, চ' মাছৰুমত আমাৰ ডায়েবেটিক পেচেণ্টৰ কাৰণে বহুত নিউট্ৰিচিয়াছ, প্ৰ'টিন কণ্টেণ্টটো বহুত বেছি থাকে আৰু ভিটামিন বি কমপ্লেক্সটো থাকে, চ' মাৰ্কেটত মানে আজিকালি ফ্ৰেছ মাছৰুম ডিমাণ্ড বহুত বেছি হৈ গৈছে, আৰু চ' সেইকাৰণে মহিলাসকলে মানে এতিয়া এই মাছৰুমটো খুব আগ্ৰহ কৰি লৈছে তাৰমানে এই খেতিটো, আৰু যেনেকে ভেলু এডিড প্ৰডাক্টছ কিনিও তেওঁলোকে বনাব পাৰে, কেক চেক ইত্যাদিখিনি তেওঁলোকে ঘৰতে কৰিব পাৰে, বিস্কিট, সেইকাৰণে এই বস্তুটোৰ পৰা তেওঁলোকে দুটা বেনিফিট, ফ্ৰেছটোতো পালেই, ড্ৰাই পালেই, প্লাছ বেকাৰী প্ৰডাক্টছখিনি বা ভেলু এডিশ্যন কৰিবৰ কাৰণেও সুবিধা হৈ যায়, পিকল বনাইছে খুব ধুনীয়া পিকল মাছৰুমৰ পিকলটো, চ' সেই বস্তুখিনি তেওঁলোকে সেইকাৰণে আগুৱাই গৈছে এতিয়ালৈকে মাছৰুমৰ চেক্টৰটোত, আৰু এই চেক্টৰটোত তেওঁলোকে নিজে ইকনমিকেলি আপগ্ৰেড হোৱাৰ লগতে গাঁৱৰ যিসকল যুৱক যুৱতী নিবনুৱা আছে তেওঁলোককো নিয়োজিত কৰিব পাৰিছে, চ' গাঁওখনৰো উন্নতি হৈছে, নিজৰ হোৱাৰ লগতে 2 এজনক চাকৰিৰো এটা সুবিধা তেওঁ দিব পাৰিছে, চ' এই ক্ষেত্ৰটোত মানে সেই মহিলাসকলে এইখিনি ষ্টেপ লৈ আগবাঢ়ি যোৱাৰ যথেষ্ট সুবিধা আছে এই উদ্যান শস্যৰ জৰিয়তে।
0: হয়, এতিয়া আমি মন কৰিছো যে মাছৰুম, পাণ, জালুক, তামোল, আদা, হালধি, নাৰিকল সেইবিলাকৰ উপৰিও যিমানবিলাক নতুন নতুন ফল আমাৰ সমাজলৈ আহিছে, ষ্ট্ৰবেৰী, ড্ৰেগন ফ্ৰুট, এইবিলাকেও বজাৰ

0: আগুৰি ধৰিছে, গতিকে সেইবিলাকত সম্ভাৱনা নিশ্চয় আছে। কিন্তু পৰম্পৰাগত পদ্ধতিৰে এনেভাৱে কৰি থকাৰ লগতে তেওঁলোকে খাদ্য সংসাধনৰ দিশটো কিন্তু সাঙুৰি লোৱাটো দৰকাৰ, তেতিয়াহে তেওঁলোকে বজাৰখনত আচলতে প্ৰকৃত অৰ্থত তিষ্ঠি থাকিব পাৰিব। কাৰণ মাছৰুম উৎপাদন হৈছে, যিখিনি সতেজভাৱে বিক্ৰী কৰিছে কৰিছে, যিখিনি ৰৈ গ'ল সেইখিনিতো পেলাই দিলেতো নহ'ব, গতিকে সেইখিনি কেনেকৈ আৰু প্ৰচেছ কৰিব পাৰি তাৰ কাৰণে নিশ্চয় বিজ্ঞানসন্মতভাৱে প্ৰশিক্ষণ ল'ব লাগিব। সেই প্ৰশিক্ষণ তেওঁলোকে ক'ত ল'ব খাদ্য সংসাধনৰ, সেই বিষয়ে যদি অকণমান কয়।
1: আপুনিতো কৈছে যে আমাৰ যিখিনি উদ্যান শস্যৰ যিখিনি আমাৰ তাৰমানে উৎপাদিত সামগ্ৰী, তাতে মানে দেখা যায় যে আমাৰ শস্যসমূহত খুব মানে আৰ্দ্ৰতাৰ যিটো মানে পৰিমাণ খুব বেছি থাকে, গতিকে খুব সোনকালে নষ্ট হৈ যায়। গতিকে আমি সেইখিনি আমি সংৰক্ষণ কৰিবই লাগিব। আৰু দেখা যায় যে ভাৰতবৰ্ষত যিটো মানে ডেটা মানে পাইছোঁ, সেইটো 30-40% নষ্টই হয়। গতিকে সেইখিনি যদি আমি ৰাখিব নোৱাৰোঁ বা সেইখিনি যাতে আমি লোকচানখিনি যাতে কমাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ আমি খুব মানে এটা বিপদত পৰিম বুলিয়ে ক'ব লাগিব। কাৰণ সেইখিনি খুব দৰকাৰী যে তাত হৰ্টিকালচাৰ যিখিনি ক্ৰপছ, সেইখিনি খুব দৰকাৰ যে আমি মানে প্ৰচেচিঙৰ যোগেদি সেইখিনি তাৰ ছেল্ফ লাইফটো বঢ়াব লাগিব। আৰু বহুত ধৰণৰ প্ৰক্ৰিয়া আছে। প্ৰথমটো হৈছে আমি কেনেকৈ সেই যেতিয়া আমি চপাই আনিলোঁ শস্যখিনি, যেতিয়া আমি চপাই আনিম, তাতে আমি প্ৰথম আমি চাব লাগিব যে কেনেকৈ মানে প্ৰাথমিক যিটো মানে প্ৰক্ৰিয়া সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। মানে তাক মানে আমি চৰ্টিং কৰিব লাগিব, গ্ৰেডিং কৰিব লাগিব, চাফা কৰিব লাগিব, তেতিয়াহে আমি তাৰ ছেল্ফ লাইফটো বঢ়াব পাৰিম। যদি যধে মধে আমি যদি বস্তুটো ছিঙি আনিলোঁ, সৰু ডাঙৰ বা কিছুমান আধাপ কেঁচা মানে বেছি পকা জব চব যদি একেলগে আমি বিকিবলৈ যাওঁ, তেতিয়া আমাৰ আমাৰ তাৰ হেৰিটো কম পাম, প্ৰফিটটো কম পাম, কাৰণ লোকচান বেছি হ'ব। গতিকে সেইখিনিকে সেইখিনিকে আমি সৰু ডাঙৰ বেলেগ বেলেগ হ'ব, প্ৰাইচটো চেঞ্জ হ'ব, প্ৰাইচটো বেলেগ হ'ব। ধৰি লওক সৰুখিনিৰ বেলেগ এটা প্ৰাইচ হ'ব ৰেটটো, ডাঙৰখিনিৰ বেলেগ এটা প্ৰাইচ হ'ব, কেঁচাখিনিৰ বেলেগ, অলপ পকাখিনিৰ বেলেগ। গতিকে আমি সেই গ্ৰেডিং ছিষ্টেমটো কৰাটো খুবেই জৰুৰী,
0: গ্ৰেডিংটো খুব গুৰুত্বপূৰ্ণ।
1: লগতে আমি যদি এতিয়া ধৰি লওক কিছুমান যিবোৰ মল বা মানে ডিপাৰ্টমেণ্টেল ষ্ট'ৰত দেখিব যে তাতে মানে পেকেজিঙো কৰে, সেই পেকেজিং কৰিলেও তাৰমানে তাৰ ছেল্ফ লাইফটো বাঢ়ে। যদি গ্ৰেডিং কৰিলে, চাফা কৰিলে, চৰ্টিং কৰাৰ পিছত যদি আপুনি পেকেজিং কৰে, পেকেজিংটো কৰিলেও তাৰমানে তাৰ ছেল্ফ লাইফটো অলপ বাঢ়ি যায়। কিছুমান আমি দেখা পাওঁ নহয় মাছৰুমৰ যিটো বাটন মাছৰুম দেখা পাওঁ, ফ্ৰিজত ৰাখি থৈ দিয়ে ধুনীয়াকে পেকেজিং কৰি, সেই পেকেজিং কৰিলেও তাৰমানে তাৰ ছেল্ফ লাইফটো বাঢ়ে। গতিকে সেইটো হৈছে প্ৰাথমিক মানে প্ৰক্ৰিয়াকৰণ। তাৰপিছত হৈছে যে আমি যে কেনেকৈ এতিয়া সংৰক্ষণ কৰিম, আৰু কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ, সেইটো আমি চবেই জানো। যিটো আমি পৰম্পৰাগতভাৱে আমি চব মহিলাই আমি বনাওঁ, আচাৰ বনাওঁ বা শুকুৱাই থওঁ, আদা শুকুৱাওঁ, আমলখি শুকুৱাওঁ, আমাৰতো ঘৰত চবেই তেনেকুৱা কৰেই। আমলখি শুকুৱাই থলে, আদা শুকুৱাই থলে, বা পিছত তেনেকৈ আদাৰ পৰা কেণ্ডি বনাব পাৰে, সেইটো এটা প্ৰক্ৰিয়া মানে সংৰক্ষণ কৰা। আমলখিৰো কেণ্ডি বনাব পাৰে। তাৰপিছত মই শুকোৱাটোৰ কথা কৈছোঁ, শুকুৱাই মেলি ধৰি লওক পাউডাৰ ফৰ্মতো মানে পেকেজিং কৰি দিব পাৰে, আমলখি গুড়ি হওক বা হেৰি কিছুমান বগৰী শুকুৱাই পেলাই তাত গুড়া মানে গুড়ি কৰি পেলাই পেকেট কৰিব পাৰে। তাৰপিছত আৰু তেনেকুৱাকৈ ধৰি লওক স্কোৱাছ বনালে, জুচ বনালে, তাৰপিছতে RTS মানে ৰেডি টু ছাৰ্ভ টাইপ এনেকৈ মানে পেকেজিং কৰি পেলাই তেনেকুৱা প্ৰডাক্ট কিছুমান বনালে, তাৰপিছত ফ্ৰুট বাৰ কিছুমান বনাব পাৰে। ফ্ৰুট বাৰ বা ফ্ৰুটৰ যিটো চামৰা বুলি ক'ব পাৰি, লেডাৰ, ফ্ৰুট লেডাৰ তেনেকৈ প্ৰস্তুত কৰিব পাৰে। আমৰ বনালে বা মিক্স কৰি বনাব পাৰে আমৰ লগত কল, তাৰপিছতে মধুৰি আমৰ পৰা বনাব পাৰে, আনাৰসৰ বনাব পাৰে। গতিকে বিভিন্ন ফলৰ পৰা, শাক পাচলিৰ পৰা মানে বিভিন্ন ফলৰ পৰা বিভিন্ন ধৰণে আমি সংৰক্ষণ কৰাৰ সেই কিছুমান মানে আমি সেই প্ৰচেচিং কৰিব পাৰোঁ। আৰু সেই গোটেই মানে প্ৰক্ৰিয়াখিনি উন্নতভাৱে যাতে চাইণ্টিফিকভাৱে মানে মহিলাসকলে কৰে, সেইটো কাৰণে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি যথেষ্টখিনি আমি ট্ৰেইনিং আমি প্ৰদান কৰি আহিছোঁ, আৰু যথেষ্টখিনি লাভান্বিত হৈছে আমাৰ যিখিনি মহিলা, আমাৰ গ্ৰাম্য অঞ্চলৰ মহিলা আমাৰ ওচৰত ট্ৰেইনিং লৈ পেলাই মানে লাভ হৈছে। তাৰমানে মাৰ্কেটখন অন্তত ধৰিব পাৰিছে, দখল কৰিব পাৰিছে এই তেনেকুৱা উদ্যান শস্যৰে মানে কিছুমান প্ৰডাক্ট বনাই।
0: এতিয়া তেনে কিছু মহিলা বা তেনেকুৱা গোটৰ কথা আপোনালোকে ক'ব পাৰিব নেকি? কাৰণ আপোনালোকেতো ক্ষেত্ৰভিত্তিক বিভিন্ন কাম কৰি থাকে, তাত আপোনালোকে দেখিছেনে তেনেধৰণৰ?
1: দেখিছোঁ, আমাৰ তাৰমানে এটা নলবাৰীতে কৈছোঁ, এটা এফ পি চি গঢ়ি উঠিছে, নৱদীপা বুলি এটা এফ পি চি, এইটো মধুপুৰ ব্লকৰ অঞ্চলত পৰে। এফ পি চিটো মানে গোটেইখিনি মানে এগ্ৰ' প্ৰচেছিঙৰ ওপৰতে মানে বেষ্ট, আৰু ধৰি লওক

0: আচাৰ বনায়, মা মছলা বনায়, হালধি গুড়া, তাৰপিছতে জিৰা গুড়া, গোটেইখিনিয়ে মানে গোটেইখিনিৰ ওপৰতে মানে কাম কৰি আছে। আৰু এতিয়া দেখিছোঁ সিহঁতে আকৌ বাহিৰৰ পৰা ঘেঁহু আনিও তাৰমানে আটাও প্ৰস্তুত কৰিছে দেই,
1: আটাও
0: কেঁচাতকৈ ঘেঁহুটো আনি ইয়াতে আটাও প্ৰস্তুত কৰিছে। বাকীটো আৰু পিঠাগুড়ি বা মিঠাতেল গোটেইখিনিয়ে আছে। লগতে তাৰমানে এই ৰাইচৰ ক্ষেত্ৰত মানে ধানৰ ক্ষেত্ৰত যিবোৰ মানে ধৰি লওক পাৰ্বল ৰাইচ মানে উখোৱা উখোৱা চাউল উখোৱা চাউল প্ৰস্তুত কৰে, আৰু বিভিন্ন ধৰণৰ তাৰমানে এগ্ৰ' প্ৰডাক্টছ হওক হৰ্টিকালচাৰ প্ৰডাক্টছ হওক গোটেইখিনি সামৰি পেলাই এটা এফ পি চি গঠন কৰিছে। আৰু তাত দেখিছোঁ যে 15-20 গৰাকী মহিলা মানে সেই কামত
1: নিয়োজিত
0: কৰি আছে।
1: আমি বুজিলোঁ যে খাদ্য সংসাধনৰ যিখিনি প্ৰক্ৰিয়া সেইখিনি তেওঁলোকে প্ৰশিক্ষণ লোৱাটো খুবেই জৰুৰী, আৰু তেওঁলোকে নিশ্চয় তেওঁলোকৰ যি স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাৰ সৈতে যোগাযোগ কৰিলেই হ'ল, আৰু তেওঁলোকৰ সেই চাহিদা অনুসৰি তেওঁলোকৰ কাৰণে সময়ত তেওঁলোকক প্ৰশিক্ষণলৈ নিশ্চয় মতা হয়। গতিকে আমি এতিয়া আমাৰ সময়ো চমু চাপি আহিছে, আমি জানিব খুজিছোঁ নাৰ্চাৰী পাতিও নিশ্চয় তেওঁলোকে আগবাঢ়িব পাৰে এই ক্ষেত্ৰত স্বনিয়োজনৰ ক্ষেত্ৰত। তাৰোপৰি আপুনি আৰম্ভণিতে কৈছিলে নিউট্ৰিচনেল গাৰ্ডেনৰ কথা, সেই বিষয়ে ক'ব নেকি?
0: নিউট্ৰিচন গাৰ্ডেন মানে অৰ্থাৎ পুষ্টিৰ বাগিচা বুলি ক'ব লাগিব। মানে আমাৰ অসমত দেখা যায় যে আমি পুৰণি দিনৰে পৰা আমি বাৰী ছিষ্টেম মানে বাৰী বুলি কওঁ, বাৰী ব্যৱস্থাপনা যিটো আমি মানে পাতোঁ মানে বাৰী বুলি কওঁ, গতিকে সেই বাৰীখনেই হৈছে মানে সেইখনকে অকণমান উন্নত ধৰণে বা বৈজ্ঞানিক বিজ্ঞানসন্মতভাৱে তাৰমানে যদি আমি এখন বাগিচা পাতি লওঁ বা এখন বাগান কৰি লওঁ সেইখনেই হৈছে পুষ্টিৰ বাগান। আৰু গতিকে পুষ্টিৰ বাগানৰ কিছুমান মানে দৰকাৰী কেইটামান কথা আছে, যে পুষ্টিৰ বাগানখন ঘৰৰ চৌপাশে মানে কোনোবা এটা জেগাত হ'ব লাগে, পথাৰত নহয়, আৰু হয়তো পিছফালে বা কাষতে হ'লে ভাল, আৰু ওখ ঠাই হ'ব লাগিব যাতে কোনো তাত পানী চানী জমা নহয়, আৰু তাতে 5-6 ঘণ্টামান ৰ'দ পৰা জেগা হ'ব লাগিব, ছাঁ এটা বেছি পৰিলে নহ'ব। গতিকে তেনেকুৱা এটা মানে জেগা যদি আপোনালোকৰ ঘৰৰ চৌপাশত আছে, আৰু ধৰি লওক এটা সৰু পৰিয়াল 5-জনীয়া মানে যদি সদস্য পৰিয়াল আছে, সেই তেনেকুৱা এটা পৰিয়ালৰ কাৰণে 200 স্কোৱাৰ মিটাৰ এটা জেগা হ'লে যথেষ্ট, কাৰণ সেই জেগাখিনিৰ পৰাই তাৰমানে যথেষ্ট মানে যিখিনি মানে দৈনন্দিন শাক পাচলি লাগে আমাক তাৰপৰাই মানে যোগান ধৰিব পাৰিব। এতিয়া ধৰি লওক যিবোৰ মানে সদায় মানে পেৰেনিয়েল যিবোৰ ক্ৰপ মানে 12-মাহীয়া যিবোৰ লাগি থকা মানে ফল কৈছোঁ, তাৰ ভিতৰত ধৰি লওক টেঙা লগাব পাৰে, কাষে কাষে টেঙা লগাব পাৰে, কল মধুৰি আম অমিতা তেনেকৈ লগাব পাৰে, আৰু বাকী যিখিনি আমাৰ এনুৱেলি যিবোৰ আমাৰ ধৰি লওক ঋতুকালীন যিখিনি আমাৰ শাক পাচলি ৰাবি শস্যই হওক বা গৰমৰ ছিজনত যিখিনি শাক পাচলি কৰিব লাগে সেই শাক পাচলিখিনি আমি কি কৰিব লাগিব, আমাৰ যিখন যিটো মানে আমি ধৰি ললোঁ মাটিডোখৰ 200 স্কোৱাৰ মিটাৰে মই উদাহৰণ এটা দিছোঁ, সেইখিনি ভাগ কৰি ল'ব লাগিব, ঢাপত মানে এনেকৈ ভাগ কৰি ল'ব লাগিব, ধৰি লওক এটা ছাইডে 4টা ঢাপ, অন্য ইটো ছাইডে 4টা ঢাপ, তাৰ মাজেদি এটা ৰাস্তা থাকিব লাগিব, ৰাস্তা বা অকণমান জেগা থকাটো খুব দৰকাৰী, কাৰণ তাত পানী যাতে জমা যদি কেনেবাকৈ জমা হয় বা আমি যেতিয়া পানী চানি দিওঁ তাতে সেই নলা দি মানে গুচি যায় বা ৰাস্তাটোৰ পৰা এনেকৈ মানে গোটেই পানীখিনি যাতে ৰখি নাথাকে, গতিকে সেই স্পেচটো মেইনটেইন কৰিবই লাগিব। গতিকে গোটেই মানে আপোনাৰ মানে ইয়েৰ ৰাউণ্ড মানে আপুনি যাতে পাচলিখিনি বা ফল মূলখিনি পাই থাকে তেনেকুৱাকৈ এখন বাগিচাকে আমি কওঁ পুষ্টিৰ বাগিচা। পুষ্টিৰ বাগিচা মানে মেইন উদ্দেশ্য হৈছে যে আমি পৰিয়ালৰ যাতে আমি পুষ্টিৰ মানে নিউট্ৰিচনটো যাতে আমি চিকিউৰ কৰিব পাৰোঁ,
1: তেনেকুৱা পুষ্টি বাগিচা
0: জৈৱিক পদ্ধতিৰে কৰা হয়, সেইটো এটা বিশেষ মানে বিশেষত্ব, গতিকে সেইখিনি এটা অৰ্গেনিক ফাৰ্মিঙো হ'ল, লগতে মানে ঘৰৰ ধৰি লওক পাচলি কিনিবও দৰকাৰ নহ'ল, মানে পাৰ্চেজিং সেইটো এক্সপেণ্ডিচাৰটো কমালে, লগতে ঘৰখনে মানে এটা মানে পুষ্টিৰ এটা সঠিক পুষ্টি এটা পালে।
1: আৰু একেবাৰে শেষত থুৰতে অকণমান নাৰ্চাৰীৰ সম্ভাৱনাৰ বিষয়ে যদি কয়।
2: হয়, নাৰ্চাৰীৰ সম্ভাৱনাটো খুবেই সুন্দৰ এটা সম্ভাৱনা আছে, কাৰণ তাতে খুব কম মাটিতে মহিলাসকলে এখন নাৰ্চাৰী আৰম্ভ কৰিব পাৰে, এক কথামান মাটিতেই তেওঁলোকে বিভিন্ন ধৰণৰ শাক পাচলি ফল মূলৰ বা ফুলৰ পুলি তৈয়াৰ কৰিব পাৰে, আৰু তাৰ কাৰণে যি প্ৰশিক্ষণ আছে লাগে সেই প্ৰশিক্ষণখিনি আমাৰ বছৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দিয়াই হয়। ত' তেওঁলোকে কেনেকৈ গ্ৰাফটিং কৰিব বা মাডাৰ ব্লক কেনেকৈ বনাব, কি কি ভেৰাইটি ল'ব, ধৰক এতিয়া আমাৰ এতিয়া আম্ৰপালি দাসেৰী সেইবিলাকৰ চাহিদা খুব আহি আছে, চাপৰতে লগা আম লিচু সেইবিলাকৰ, চ' সেইখিনি তেওঁলোকে কেনেকৈ মাডাৰ ব্লক বনাই তাৰ পৰা কেনেকৈ লেয়াৰিং বা গ্ৰাফটিং কৰি পুলি

0: বনাব সেইখিনি গোটেই প্ৰশিক্ষণখিনি তেওঁলোকে পাই যায় আৰু সেই বিজনেছটো আৰম্ভ কৰিলেও তেওঁ সেই ঘৰৰ কাষতে মাটিটোত নাৰ্চাৰীখিনি আৰম্ভ কৰিব পাৰে, ঘৰৰ কামখিনি চাই থাকিলে নাৰ্চাৰীখনো তেওঁ চাই থাকিলে, তাৰমানে মই ঘৰৰ যিটো চৌহদত যি অলপ মাটিতে তেওঁলোকে আৰম্ভ কৰিব পাৰে বুলি ক'লোঁ। ত' সেইখিনি মানে মহিলাসকলৰ খুব কম কষ্ট ইনভেষ্ট কৰি পিনে কৰিব পাৰে আৰু ইনভেষ্টমেণ্ট কষ্টটো ইয়াত বহুত কম, কম ইনভেষ্টমেণ্ট কৰিয়ে তেওঁলোকে হাই প্ৰফিট ল'ব পাৰে। প্লাছ গাঁৱৰ আগতে কোৱাৰ নিচিনাকৈ মই নিবনুৱা ল'ৰা ছোৱালীক তাতে নিয়োজিত কৰিব পাৰে আৰু নিজে ইকনমিকেলি ছাউণ্ড হোৱাৰ লগতেও দুই এজনক
1: আগবঢ়াই লৈ যাব পাৰে। আজি খুব ভাল লাগিল, আলোচনাটো আমাৰ সম্পূৰ্ণ হোৱা যেন অনুভৱ হৈছে। উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা আৰু আমাৰ এই আলোচনাটো শুনি নিশ্চয় শ্ৰোতাসকল উপকৃত হৈছে। যদি কোনোবা পুৰুষে শুনি আছে তেতিয়াহ'লে তেওঁলোকে নিজৰ ঘৰৰ বা চৌপাশৰ যিসকল মহিলা আছে তেওঁলোককো আমাৰ এই বিষয়ে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোক দুয়োগৰাকী আহি এইখিনি সময় দিলে তাৰ বাবে ধন্যবাদ জনাই আজিৰ কৃষি জগত ইমানতে সামৰিছোঁ।
2: ধন্যবাদ। উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, আজিৰ কৃষি জগতত এই বিষয়ক এতিয়া আলোচনা শুনিলে। আলোচনাটিত ভাগ ললে ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ অমৃতা খাউন শৰ্মাই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।
3: সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
4: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
3: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ক্ৰীড়া বাৰ্তা।

0: ক্রীড়া বার্তা।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তাৰ সৈতে মই অনুজা লোপামুদ্ৰা। অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত 14 আৰু 16 বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ আইতা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ যোৱা শুক্ৰবাৰে সফল সামৰণি পৰে। মহানগৰীৰ সচলস্থিত অসম টেনিছ সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত সৰ্বভাৰতীয় টেনিছ সন্থাৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত অসমৰ কৃষ্টি হালৈয়ে ডি মুকুট অৰ্জন কৰে। কৃষ্টিয়ে ছোৱালীৰ একক শাখাৰ 14 আৰু 16 বছৰ অনুৰ্ধৰ উভয় ফাইনেলতে ৰাজ্যৰে ফাগুনজ্যোতিক তীব্ৰ প্ৰত্যাহ্বানমূলক খেলৰ অন্তত পৰাস্ত কৰি ডি মুকুট লাভ কৰিবলৈ সমৰ্থ হয়। ল'ৰাৰ 14 বছৰ অনুৰ্ধৰ একক শাখাৰ ফাইনেলত মিজোৰামৰ এল ছাইলোৱে তেলেংগানাৰ এছ অবিনাশক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। ল'ৰাৰ 16 বছৰ অনুৰ্ধৰ একক শাখাৰ ফাইনেলত অসমৰ নিব্ৰাজ কে হুছেইনে চাণ্ডুক্য টি পাঠকক পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে ল'ৰাৰ 14 বছৰ অনুৰ্ধৰ ডাবলছৰ ফাইনেল অসমৰে দুটা জুটিৰ মাজত অনুষ্ঠিত হৈছিল। ফাইনেলত আয়ান ৰহমান আৰিয়ান ভৰালীয়ে অনয় শৰ্মা অনিৰ্বাণ ডেকাৰ জুটিক পৰাস্ত কৰি খিতাপ দখল কৰে। অসমৰ যুৱ লং জাম্পাৰ হেমাংগ বৰগোহাঁয়ে চেন্নাইত কালিৰে পৰা অনুষ্ঠিত হোৱা ইণ্ডিয়ান এথলেটিকছ ছিৰিজ 6 প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাৰ পুৰুষৰ 20 বছৰ অনুৰ্ধ শাখাৰ লং জাম্পত হেমাংগই ফাইনেলত 6.99 মিটাৰ জঁপিয়াই এই পদক অৰ্জন কৰে। গুজৰাটৰ গান্ধীনগৰত আজিৰে পৰা 2026 বৰ্ষৰ এছিয়ান ভাৰোত্তোলন প্ৰতিযোগিতা আৰম্ভ হৈছে। অহা 17 মেলৈকে হ'বলগীয়া এই প্ৰতিযোগিতাত অসমৰ ভাৰোত্তোলক বেদব্ৰত ভৰালীয়ে ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিছে। বেদব্ৰতই পুৰুষৰ 79 কিলোগ্ৰাম শাখাত যুঁজ দিব। এছিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ এই প্ৰতিযোগিতাখনত এইবাৰ 28খন দেশৰ প্ৰায় 180 গৰাকী এথলীটে অংশগ্ৰহণ কৰিছে। পুৰুষৰ শিতানত বেদব্ৰতৰ উপৰি ঋষিকান্ত সিং, ৰাজা মুথুপাণ্ডি, অজিত নাৰায়ণ, অভিষেক সুৰেশ, পাৰ্ব চৌধুৰী, হৰচৰণ সিং আৰু লপ্ৰীত সিং আছে। মহিলাৰ শাখাত অভিজ্ঞ ভাৰোত্তোলক বিন্দাৰাণী দেৱী আৰু নিৰুপমা দেৱী শ্বেৰামৰ লগতে কোমল কাঠাৰ, জ্ঞানেশ্ৰী যাদৱ, হৰজিন্দৰ কৌৰ, সঞ্জনা, বংশিতা বৰ্মা আৰু মাৰ্টিনা দেৱী মৈবামে

প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এইবাৰ আহিছো IPLৰ বতৰালৈ। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে 167 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। দলৰ হৈ কৃণাল পাণ্ডিয়াই সৰ্বাধিক 73 ৰাণ কৰে। RCBৰ ভুৱনেশ্বৰ কুমাৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 5 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি জৰ্জ ইংলিছৰ 85 ৰাণৰ সহায়ত নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 203 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই 19 অভাৰ আৰু 2টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ উৰ্বিল পেটেলে 65 ৰাণ কৰে। প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে কালিৰ 2খন খেলৰ পাছত প্ৰতিযোগিতাৰ পইণ্ট তালিকাত যথেষ্ট ফেৰ বদল দেখা গৈছে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 14 পইণ্টেৰে তালিকাৰ শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে ছানৰাইজাৰ্ছ হায়দৰাবাদে সমসংখ্যক পইণ্টেৰে দ্বিতীয় স্থানত আছে। গুজৰাট টাইটান্স আৰু পঞ্জাব কিংছ ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থানত আছে। কালিৰ খেলত জয়লাভ কৰি চেন্নাই ছুপাৰ কিংছ 5ম স্থানলৈ উন্নীত হৈছে। আৰ্চাৰী বিশ্বকাপৰ ষ্টেজ 2ত ভাৰতৰ ছাহিল যাদৱে ব্যক্তিগত কম্পাউণ্ড শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। বিশ্ববিদ্যালয় গেমছৰ স্বৰ্ণপদক জয়ী যাদৱে ভাৰতৰ হৈ প্ৰতিযোগিতাখনত 1ম পদক দখল কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তা শুনিলে সংকলন কৰিলে অনুজালোপামুদ্ৰা আৰু দিগন্ত চহৰীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণীৰ বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সোমবাৰে এই একেই সময়তে।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীলৈ আগমন শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত কাইলৈ যান বাহন নিয়ন্ত্ৰণৰ বিশেষ পথ নিৰ্দেশনা বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আহান 6 ছেপ্টেম্বৰত দেশজুৰি চি টেট হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকী নিশা কইনাধৰা ৰাজ্যিক অতিথিশালাত কটাব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সদৰি কৰিছে। বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো এই অনুষ্ঠানত উপস্থিত থাকিব বুলি তেওঁ জানিবলৈ দিয়ে।
1: অহাকালি দিনৰ 11 বজাত অসমৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, প্ৰতিৰক্ষা মন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া, দেশৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী সকলো অহাকালি এই সমাৰোহত যোগদান কৰিব। ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিব। বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত কেইবাজনো আহিব আৰু আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আহিব, আমাৰ দলৰ কাৰ্যকৰ্তাসকল আহিব, আমাৰ সমগ্ৰ অসমতে থকা আমাৰ বুথ সমিতিসমূহৰ সভাপতিসকল আহিব। এটা খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অহাকালি অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী আজি
0: তৃতীয়বাৰৰ বাবে ৰাজ্যত গঠন হ'বলগীয়া বিজেপি নেতৃত্বাধীন NDA চৰকাৰত কোন কোন বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব তাক লৈ চৰ্চা অব্যাহত আছে। ইয়াৰ মাজত বিধায়িনী দলৰ নেতা ডঃ শৰ্মাই কয় যে যিসকলে মন্ত্ৰিত্ব লাভ কৰিব তেওঁলোকে কাইলৈ পুৱা 7 বজাতহে জ্ঞাত হ'ব। নতুন মন্ত্ৰীসভা সন্দৰ্ভত আজি নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে তেওঁ আলোচনা কৰিব বুলি ডঃ শৰ্মাই ব্যক্ত কৰে।
1: আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ৰাতি গুৱাহাটীত আহি পাব আৰু নিশা 10 বজাৰ পিছতহে

0: মন্ত্রী সভার সম্পর্ক মানে আলোচনা করব পাৰিম। কারণ এটা টেলিফোনত মিনিষ্ট্রির কথা পাতিব নোৱাৰি, গতিকে যোন মন্ত্রী হব অহাকালি ৰাতিপুৱা 7টা বাজাত তেখেতসকলেও গম পাব। যেতিয়া মই এয়ারপোর্টৰ পাহিম গাড়িখনৰ লগত বহি দিলে আহি রেডিশন পাও মানে আলোচনা হৈ যাব।
1: শপত গ্রহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধাৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধাৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তন জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাহগুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠপথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিশ্বৰ অৰ্থনীতিত দেখা দিয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ জনসাধাৰণক আহান জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় উদ্যোগ মহাসংঘৰ বাৰ্ষিক ব্যৱসায়িক সন্মিলনত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই আহান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জনসাধাৰণক বৈদেশিক মুদ্ৰাৰ বিনিময় হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ আহান জনাইছে। তেওঁ কয় যে পশ্চিম এছিয়াৰ সংঘাত এতিয়াও মষিমূৰ হোৱা নাই আৰু এনে পৰিস্থিতিত দেশে অৰ্থনৈতিক ক্ষেত্ৰত দায়িত্বশীলভাৱে কাম কৰাটো প্ৰয়োজন।
2: No fault of ours for a war which is there between two different countries in our neighborhood. The entire world is getting affected by it. And of course we are also affected by it because we have a large energy import infrastructure which has to be met through our foreign currency reserves. So that's why our Prime Minister has given this clarion call that despite this turbulence in the entire world, so far we have been able to manage it so well because of the very well thought through policies that our government and our Prime Minister have executed so far.
1: উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ, পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয় হবলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত দিয়া ভাষণত শ্ৰীমোদীয়ে এই আহান জনায়। তেওঁ ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰমুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70 পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীৰ প্ৰতি এই আহান জনাইছে। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈও আহান জনাইছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
3: 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। তদানীতন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত কৰা ঘোষণা অনুসৰি প্ৰতি বছৰে 11 মে'ত এই দিৱস পালন কৰি অহা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দেশৰ বিজ্ঞানী, অভিযন্তা, উদ্ভাৱক আৰু গৱেষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পোখৰাণৰ এই পাৰমাণৱিক পৰীক্ষাৰ দিনটোৱে দেশৰ কৌশলগত শক্তি সামৰ্থ্য বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাকে প্ৰতিফলিত কৰে। 1998 চনত ভাৰতে বিশ্বৰ সন্মুখত নিজৰ উল্লেখনীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সামৰ্থ্যক প্ৰতিপন্ন কৰিছিল বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে ভাৰতে 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰা দেশৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা গৰ্বৰে স্মৰণ কৰে। তেওঁ কয় যে এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত প্ৰযুক্তি মূল স্তম্ভ হিচাপে পৰিগণিত হয় আৰু ইয়াৰ ফলত বিভিন্ন ক্ষেত্ৰত সুযোগ সুবিধাৰ সৃষ্টি হোৱাৰ লগতে বিকাশ সুনিশ্চিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই দিৱস উপলক্ষে দেশৰ কৌশলগত সামৰ্থ্য বৃদ্ধিত অৰিহণা যোগোৱা বিজ্ঞানী, অভিযন্তা আৰু গৱেষকসকলৰ অধ্যৱসায়, নিষ্ঠা আৰু পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। অসমতো আজি ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগত উচ্চ মাধ্যমিক বিদ্যালয় কমলাবাৰী একাডেমীয়ে আজি এই দিৱসৰ আয়োজন কৰে। মাজুলী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰববী অধ্যাপক তথা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ডঃ অনুপ কুমাৰ দলেয়ে অনুষ্ঠান উদ্বোধন কৰে। এই কাৰ্যসূচীত অসম চৰকাৰে 2022 চনত

0: পৰিৱেশ মিত্ৰৰ সন্মান প্ৰদান কৰা দেৱজিৎ ফুকনে প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ বিষয়ত ভাষণ দিয়ে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চিটেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আজি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে ctet.nic.in বা www.cbsc.gov.in ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন। 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত চিটেট অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছে। অভিযুক্ত মহন্তৰ অধিবক্তাই আজি উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে আন এগৰাকী অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিৰহেউ সৃষ্টি চিন্তা আৰু মানৱতাবাদী দৰ্শনক স্মৰণ কৰাৰ উদ্দেশ্যে ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশ্বকবিগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ বন্তি প্ৰজ্বলন কৰা হয়। বিভাগটোৰ মুৰববী অধ্যাপক সঞ্জয় ভট্টাচাৰ্যই অনুষ্ঠানত উপস্থিত থাকি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃষ্টি সদায় প্ৰাসংগিক হৈ থাকিব বুলি উল্লেখ কৰে। তেওঁৰ সাহিত্য, সংগীত, শিক্ষা, দৰ্শন আৰু মানৱতাৰ বাণীয়ে যুগে যুগে সমাজক বধ দেখুৱাই থাকিব বুলি তেওঁ উল্লেখ কৰে। বিভাগৰ কেইবাগৰাকীও অধ্যাপক, অধ্যাপিকা, গৱেষক তথা ছাত্ৰ ছাত্ৰীসকলে কবিগুৰুগৰাকীৰ অমূল্য অৱদানৰ কথা স্মৰণ কৰে। বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ উদ্যোগত বিশেষ গ্ৰন্থ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। এই প্ৰদৰ্শনীত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সাহিত্য, সংগীত, শিক্ষা, দৰ্শন, সমাজচিন্তা আৰু বিশ্ব মানৱতাৰ সৈতে জড়িত বিভিন্ন মূল্যৱান গ্ৰন্থ, উপন্যাস, নাটক, প্ৰবন্ধ সংকলন তথা তেওঁৰ জীৱন আৰু কৰ্মৰ ওপৰত ৰচিত গৱেষণাধৰ্মী পুথিসমূহ প্ৰদৰ্শন কৰা হয়। তামোলপুৰ জিলাৰ কেইবাটাও অঞ্চলত মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ মেলেৰিয়া বিভাগে ৰোগ নিৰ্মূলৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। স্বাস্থ্য বিভাগৰ তৎপৰতাত আক্ৰান্ত অঞ্চলসমূহৰ ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় মেলেৰিয়া প্ৰতিৰোধী ঔষধ বিতৰণ কৰা হৈছে। ইয়াৰ লগতে মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰীভাৱে ঔষধযুক্ত আঁঠুৱা প্ৰদান কৰা হৈছে। বিভিন্ন স্থানত স্বাস্থ্যকৰ্মীসকলে ফগিঙৰো ব্যৱস্থা কৰিছে। স্বাস্থ্য বিভাগে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টোভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কোষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কোষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। ইয়াৰ আগেয়ে শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ অংশ লয়। মন্ত্ৰীগৰাকী কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশৰ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চপদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পৰ্কে আলোচনা কৰিব। তেওঁ লগতে ভাৰতৰ সাহায্যৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শন কৰিব। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
1: ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হয়। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানতে পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী ছেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত ডিমাছা মাধ্যমৰ দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কাছাৰ আৰক্ষীয়ে শিলচৰ ৰেল ষ্টেচনৰ পৰা প্ৰায় 25 লাখ টকাৰ মাদক দ্ৰব্য জব্দ কৰিছে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলে জনোৱা অনুসৰি শিলচৰ ৰঙীয়া এক্সপ্ৰেছখনেৰে মাদক দ্ৰব্য সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে অভিযান চলাই দুজন লোকক আটক কৰা হয়। পৰৱৰ্তী সময়ত শিলচৰ আৰক্ষীয়ে দুজনকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

গুৱাহাটীৰ পানীখাইটিত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ দুঃসাহসিক প্ৰশিক্ষণ শিবিৰত আজি শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট বীৰেন্দ্ৰ ভট্টছ উপস্থিত থাকে। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধানগৰাকীয়ে পানীখাইটিত 4 মেৰ পৰা চলি থকা পেৰামটৰ পাঠ্যক্ৰমৰ প্ৰশিক্ষণ প্ৰত্যক্ষ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত উত্তৰ পূবৰ 50 গৰাকী জ্যেষ্ঠ কেডেটে অংশগ্ৰহণ কৰে। পেৰামটৰ পাঠ্যক্ৰমৰ এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অহা 19 মেত সামৰণি পৰিব। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধানগৰাকীয়ে আজি পেৰামটৰৰ প্ৰদৰ্শন উপভোগ কৰাৰ লগতে প্ৰশিক্ষণস্থলীৰ আন্তঃগাঁথনি পৰ্যবেক্ষণ কৰে। গুৱাহাটীৰ মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত অনুষ্ঠিত আঞ্চলিক আন্তঃবিদ্যালয় বেডমিণ্টন চেম্পিয়নশ্বিপৰ কালি সামৰণি পৰে। কাহিলিপাৰাৰ মডাৰ্ণ বেডমিণ্টন একাডেমীত অনুষ্ঠিত এই প্ৰতিযোগিতাত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ কমেও 250 গৰাকী উদীয়মান খেলুৱৈয়ে অংশ লয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীলৈ আগমন। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত কাইলৈ যান বাহন নিয়ন্ত্ৰণৰ বিশেষ পথ নিৰ্দেশনা। বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আহান। 6 ছেপ্টেম্বৰত দেশজুৰি চি টেট হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, ডিইপিআৰ 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, ডিএছআইএম 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, মেথেমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
2: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি

0: সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক
2: আৱ ভইচ গেটছ ইউ হাৰ্ড এভৰিৱেৰ
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528
1: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে
3: অগ্নিযুগৰ গান
4: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান
4: ও মোৰ প্ৰিয় জনগণ মই গাওঁ তোমাৰ
3: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
5: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক গীতবৃন্দ গান, ৰচনা হেমেন হাজৰিকাৰ।

0: হেমেন হাজৰিকা ৰচিত বৃন্দগান্তি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু তেতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথক ভাৰতীয় সভ্যতাৰ সৌৰ্য আৰু অক্ষত ভক্তিৰ চিৰযুগমীয়া নিদৰ্শনৰূপে অভিহিত কৰিছে। দেশত পৰৱৰ্তী 60 দিনৰ বাবে খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু 45 দিনৰ বাবে ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জানিবলৈ দিছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে যোৱা এটা দশকত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উৎপাদন 174 গুণ বৃদ্ধি পাইছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কিছু সময়ৰ পাছতে দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথক ভাৰতীয় সভ্যতাৰ সৌৰ্য আৰু অক্ষত ভক্তিৰ চিৰযুঙীয়া নিদৰ্শনৰূপে অভিহিত কৰিছে। শ্ৰীমোদীয়ে আজি গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 বছৰীয়া জয়ন্তী উপলক্ষে আয়োজিত সোমনাথ অমৃত মহোৎসৱত অংশগ্ৰহণ কৰি বিশেষ মহাপূজা আগবঢ়োৱাৰ লগতে কুম্ভাভিষেক কাৰ্যসূচীতো অংশ লয়। উল্লেখযোগ্য যে মন্দিৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 11খন তীৰ্থস্থানৰ পবিত্ৰ পানীৰে জলাভিষেক অনুষ্ঠিত হয়। শ্ৰীমোদীয়ে পতাকা উত্তোলন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। ভাৰতীয় বায়ুসেনা বাহিনীৰ সূৰ্যকিৰণ এৰোবেটিক্স দলে সোমনাথ মন্দিৰৰ ওপৰেৰে আকৰ্ষণীয় বিমান কৌশল প্ৰদৰ্শন কৰে। হেলিকপ্টাৰৰ পৰা মন্দিৰৰ ওপৰত পুষ্পবৰ্ষণো কৰা হয়। ইয়াৰ পাছতে শ্ৰীমোদীয়ে বিশেষ প্ৰদৰ্শনী দৰ্শন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পবিত্ৰ সোমনাথ মন্দিৰত উৰি থকা ধ্বজে ভাৰতৰ বিশ্বাসৰ জয়কে সূচায় আৰু কোটি কোটি ভাৰতীয়ৰ মনে প্ৰাণে প্ৰবাহিত হৈ থকা ঐশ্বৰিক চেতনাৰ সজাগ সোঁৱৰণৰূপে প্ৰজ্বল হৈ ৰয়। তেওঁ লগতে কয় যে হাজাৰ হাজাৰ বছৰ আগতে সোমনাথৰ ওপৰত কেইবাবাৰো আক্ৰমণ কৰা হৈছিল। ইয়াৰ পূৰ্বে শ্ৰীমোদী আজি গুজৰাটৰ প্ৰভাস পাটনত উপস্থিত হয় আৰু হেলিপেডত অৱতৰণ কৰাৰ পাছতে হামিৰজী গোহিল চক্ৰলৈ 1 কিলোমিটাৰ জোৰা এটা ৰোড শ্ব'ত তেওঁ অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থকা জনগণক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে সোমনাথ অমৃত মহোৎসৱ কেৱল গৌৰৱময় অতীত উদযাপনেই নহয়, বৰঞ্চ এই পৰ্ব দেশৰ বাবে হাজাৰ হাজাৰ বছৰলৈ প্ৰেৰণাদায়ক উৎসৱৰূপে জিলিকি ৰ'ব। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হৰ্ষ সাংভিও উপস্থিত থাকে। দেশত পেট্ৰলিয়ামজাত সামগ্ৰীৰ অভাৱ হোৱা নাই আৰু পৰৱৰ্তী 60 দিনৰ বাবে খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু 45 দিনৰ বাবে ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছে। নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত পশ্চিম এছিয়া সন্দৰ্ভত অনানুষ্ঠানিক মন্ত্ৰী গোটৰ 5ম সংখ্যক বৈঠকত এই কথা অৱগত কৰা হয়। বৈঠকখনত পশ্চিম এছিয়াৰ সংঘাতৰ শেহতীয়া পৰিঘটনাসমূহ সন্দৰ্ভত আলোচনা কৰাৰ লগতে জনসাধাৰণৰ ওপৰত এই সংঘাতৰ ফলত হোৱাৰ প্ৰভাৱৰ পৰিমাণ ন্যূনতম কৰাৰ বাবে দেশৰ

প্ৰতিশ্ৰুতি শক্তিশালী কৰাৰ উপায়সমূহৰ বিষয়েও আলোচনা কৰা হয়। সংঘাত আৰম্ভ হোৱাৰ 70 দিনতকৈ অধিক সময়ৰ পাছতো বিশ্বৰ এই অস্থিৰতাৰ সময়ছোৱাত পেট্ৰলিয়ামৰ মূল্য স্থিৰ হৈ থকা দেশসমূহৰ ভিতৰত অন্যতম হৈছে ভাৰত। ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম তেল শোধনকাৰী আৰু চতুৰ্থ বৃহত্তম পেট্ৰলিয়ামজাত সামগ্ৰী ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হৈছে। জনসাধাৰণৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু পশ্চিম এছিয়াৰ এই সংঘাত দীঘলীয়া হলে দীৰ্ঘম্যাদী সামৰ্থ্য বিকাশৰ দিশত কাম কৰি থকা হৈছে। চৰকাৰে লগতে কয় যে যোগান ব্যৱস্থাপনাত কোনোধৰণৰ ব্যাঘাত জন্মা নাই আৰু জনসাধাৰণে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱা অনুসৰি তৃণমূল পৰ্যায়ত মন্ত্ৰীসকলক উন্নয়নৰ বাবে কাম কৰিবলৈ আহান জনায়। তেওঁ নাগৰিকসকলক অপ্ৰয়োজনীয় বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকি দেশৰ ভিতৰত ঘৰুৱা পৰ্যটন পৰিমাণ বৃদ্ধি কৰিবৰ বাবেও আহ্বান জনায়। এবছৰৰ বাবে অপ্ৰয়োজনীয় সোণ ক্ৰয় কৰাৰ পৰা আঁতৰি থাকি বৈদেশিক মুদ্ৰা সংৰক্ষণত সহায় কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক আহ্বান জনায়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কৃষকসকলক ৰাসায়নিক সাৰৰ ব্যৱহাৰ 50% হ্ৰাস কৰি প্ৰাকৃতিক কৃষি পদ্ধতিৰ দিশত আগবাঢ়িবলৈ, মাটিৰ স্বাস্থ্য সুৰক্ষিত কৰাত সহায় কৰিবলৈ, আমদানিৰ ক্ষেত্ৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আৰু কৃষি ক্ষেত্ৰত ডিজেল পাম্পৰ পৰিৱৰ্তে সৌৰশক্তিচালিত জলসিঞ্চন পাম্প ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, অশ্বিনী বৈষ্ণৱ, হৰদীপ সিং পুৰী, কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল, কে ৰামমোহন নাইডু আৰু ডঃ জিতেন্দ্ৰ সিং আজিৰ বৈঠকখনত উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে যোৱা এটা দশকত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উৎপাদন 174 গুণ বৃদ্ধি পাইছে। বৰ্তমান এই উৎপাদন প্ৰায় 1,00,000 কোটি হোৱাৰ লগতে প্ৰতিৰক্ষা ৰপ্তানি 34 গুণ বৃদ্ধি পাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ কাৰ্যসূচীত ভাষণ দি ডঃ সিঙে ৰাজহুৱা ব্যক্তিগত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে 2014 বৰ্ষত দেশত মাত্ৰ 350টা ষ্টাৰ্টআপ আছিল যদিও বৰ্তমান এই সংখ্যা 2,00,000তকৈও অধিক বৃদ্ধি পাইছে। প্ৰধান বৈজ্ঞানিক উপদেষ্টা অধ্যাপক অজয় কুমাৰ সুদে কয় যে 1998 চনৰ আজিৰ দিনটোতে ভাৰতে পোখৰাণত নিজকে স্বাৱলম্বী বৈজ্ঞানিক শক্তি হিচাপে বিশ্ববাসীৰ আগত ঘোষণা কৰিছিল। ই কেৱল কৌশলগত সামৰ্থ্যৰ বিষয়েই নহয় বৰঞ্চ ভাৰতীয় বিজ্ঞানৰ গভীৰতা, ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ সাহসক উৎসাহিত কৰা এটা বিবৃতি। উল্লেখযোগ্য যে 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি এই দিৱস পালন কৰা হৈছে। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত কৰা ঘোষণা অনুসৰি প্ৰতিবছৰে 11 মে'ত এই দিৱস পালন কৰি অহা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দেশৰ বিজ্ঞানী, অভিযন্তা, উদ্ভাৱক আৰু গৱেষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই দিনটোতে ভাৰতে 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰা দেশৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা গৰ্বৰে স্মৰণ কৰে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জনাইছে। কেইবাখনো দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব বুলি তেওঁ মন্তব্য কৰে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কোষ্টাৰিকাত দেশখনৰ বিজ্ঞান, উদ্ভাৱন, প্ৰযুক্তি আৰু দূৰসংযোগ মন্ত্ৰী পাওলা বগান্তেছ জমোৰাৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমাৰ্ঘেৰিটাই এই বৈঠকত দুয়োখন দেশৰ মাজত থকা সম্পৰ্কক অধিক কটকটীয়া কৰিব পৰাকৈ বিভিন্ন কৌশলৰ বিষয়ে আলোচনা কৰা হয় বুলি প্ৰকাশ কৰিছে। কোষ্টাৰিকাত থকা ভাৰতীয় ব্যৱসায়ীসকলক সহযোগ কৰাৰে পৰা সামৰ্থ্য বিকাশ আৰু দ্ৰুত প্ৰভাৱশালী প্ৰকল্প ৰূপায়ণকে ধৰি বহুকেইটা বিষয় সন্দৰ্ভত দুয়োগৰাকী নেতাই আলোচনা কৰা বুলিও শ্ৰীমাৰ্ঘেৰিটাই জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে শ্ৰীমাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কোষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কোষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয়

ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। উল্লেখযোগ্য যে কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁৰ প্ৰথমটো চৰকাৰী কাৰ্যসূচী। ভাৰতীয় ষ্টেট বেংকে আজি প্ৰকাশ কৰা গৱেষণা প্ৰতিবেদন অনুসৰি 2026-27 বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। প্ৰতিবেদন অনুসৰি দেশৰ মুঠ ঘৰুৱা উৎপাদন বিগত বিত্তীয় বৰ্ষৰ শেষৰটো ত্ৰৈমাসিকত 7.2% আছিল। বিশ্বজুৰি সৃষ্টি হোৱা বিৰূপ পৰিস্থিতিৰ মাজতো ভাৰতে শক্তিশালী স্থিতি বৰ্তাই ৰখা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি কিছু সময়ৰ পাছতে দিল্লী কেপিটেল

0: চাৰে সাত বজাত আৰম্ভ হ'ব। টছত জিকি দিল্লী কেপিটেলছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথক ভাৰতীয় সভ্যতাৰ শৌৰ্য আৰু অক্ষত ভক্তিৰ চিৰযুগমীয়া নিদৰ্শনৰূপে অভিহিত কৰিছে। দেশত পৰৱৰ্তী 60 দিনৰ বাবে খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু 45 দিনৰ বাবে ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জানিবলৈ দিছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে যোৱা এটা দশকত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উৎপাদন 174 গুণ বৃদ্ধি পাইছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কিছু সময়ৰ পাছতে দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো আকৌ শুনোৱা হওক অনুষ্ঠানত। প্ৰথমে শুনক প্ৰসন্নলাল বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা গীতা হাতীকাকতিৰ, প্ৰযোজনা প্ৰসেনজিৎ ফাংচুৰ।

আকৌ শুনোৱা হওক অনুষ্ঠানটি আজিলৈ ইমানতেই অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহু তেতিয়া পূবালীৰ সুৰ অনুষ্ঠানত শুনক পখিলা, লেখথেপি আৰু লগৰীয়াসকলে গোৱা কাৰ্বি গীত।

0: পূবালীৰ সুৰ অনুষ্ঠানত পখিলা, লেখথেপি আৰু লগৰীয়াসকলে গোৱা কাৰ্বি গীত শুনিলে।
1: ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সূৰ্য দাসৰ কণ্ঠৰ আধুনিক গীত। প্ৰথমটি আৰু দ্বিতীয়টি গীতৰ কথা নিত্যা দত্তৰ।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টোভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। কেন্দ্ৰীয় চৰকাৰে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিশ্বৰ অৰ্থনীতিত দেখা দিয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চিটেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আজি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি মানে আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পৰিয়াল কল্যাণ অনুষ্ঠান।
2: নমস্কাৰ আদৰৰ শ্ৰোতা, পৰিয়াল কল্যাণ অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, আজিৰ এই খণ্ডত আমাৰ সৈতে উপস্থিত আছে ষ্টুডিঅ'ত ডক্টৰ মৌচুমী কৃষ্ণত্ৰেয়, তেখেত প্ৰফেচাৰ এণ্ড হেড অব দি ডিপাৰ্টমেণ্ট কমিউনিটি মেডিচিন বিভাগ, নগাঁও চিকিৎসা মহাবিদ্যালয়। আপোনাক স্বাগতম জনাইছো আমাৰ পৰিয়াল কল্যাণ অনুষ্ঠানলৈ।
3: নমস্কাৰ, ধন্যবাদ।
2: আমি আপোনাক এইখিনি সময়ত মাতি আনিছো বিশেষকৈ কথা পাতিবলৈ আমাৰ পেলু সংক্ৰান্তীয় যিখিনি ৰোগ, পেলু, ইয়াৰ প্ৰতিৰোধ আৰু আমি এই ৰোগৰ পৰা প্ৰতিকাৰ কেনেদৰে পাব পাৰোঁ। গতিকে এই কথাটো কওকচোন, পেলু আমি বৰ বেছি গুৰুত্ব নিদিওঁ, কিন্তু শিশুৰ পৰা এডলেচেণ্ট যিখিনি থাকে সেইখিনি বয়সলৈকে বৰ এটা গুৰুত্ব দিবলগীয়া বিষয় পেলু, পেলু সংক্ৰান্তীয় ৰোগ, বিভিন্ন জটিলতা আহিব পাৰে।
3: নিশ্চয়,
2: কি বুলি আৰম্ভণিতে ক'ব?
3: আপুনি যিটো কথা কৈছে, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনেও এই পেলু সংক্ৰান্তীয় যিখিনি ৰোগ সেইখিনিক অলপতে কিন্তু তেওঁলোকে কৈছে নেগলেক্টেড ট্ৰপিকেল ডিজিজ বুলি তেওঁলোকে এইটো সন্নিৱিষ্ট কৰিছে। হয়, তাৰমানে আমাৰ ট্ৰপিকেল যিবোৰ আমাৰ বেমাৰ আছে, নেগলেক্টেড ট্ৰপিকেল ডিজিজ বহুত আছে সেই তালিকাখনত, তাৰ ভিতৰত কিন্তু এই পেলু সংক্ৰান্তীয় ৰোগসমূহো পৰিছে। আৰু পেলু সংক্ৰান্তীয় ৰোগ বুলি যেতিয়া আমি কওঁ, তেতিয়া আচলতে প্ৰথমতে দুটা কথা আহে, কোনখিনি বয়সৰ মানুহৰ এইটো সাধাৰণতে হয়। কিন্তু এক কথাত ক'বলৈ গ'লে পেলু সংক্ৰান্তীয় ৰোগ যিকোনো বয়সৰ লোকৰ হ'ব পাৰে, কিন্তু তাতে আমাৰ পেলু বা যিটো আমাৰ পৰজীৱী আমাৰ পেটত হয় বিভিন্ন ধৰণৰ আছে। তাৰ তেওঁলোকৰ কেনেকৈ সংক্ৰমণ হ'ব সেইটোৰ বাহক বেলেগ বেলেগ থাকে। তেওঁলোকৰ সেই পেলুৰ আক্ৰান্ত হোৱাৰ পিছত কেনেকুৱা ধৰণৰ তেওঁলোকৰ মানে ছাইন চিম্পটমছ হ'ব, সেইটো বেলেগ বেলেগ থাকে, তাৰ জটিলতা কেনেকুৱা হ'ব সেইবোৰ অলপ বেলেগ বেলেগ, গতিকে বিভিন্ন ভাগ কৰা হৈছে। প্ৰথম কথাটো হ'ল

0: যিটো মই ক'লোঁ যে নেগলেক্টেড ট্ৰপিকেল ডিজিজ সৰ্বসাধাৰণতে আমাৰ দেশত, বিশেষকৈ ভাৰতৰ নিচিনা উন্নয়নশীল দেশসমূহত এই পেলুৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বেছি, বিশেষকৈ সৰু ল'ৰা ছোৱালী, এবছৰৰ পৰা ঊনৈছ বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায় যে 50% বেছি ল'ৰা ছোৱালী, সাধাৰণতে বিভিন্ন সমীক্ষাৰ পৰা দেখা গৈছে 60%-ৰ ল'ৰা ছোৱালী কিন্তু পেলুৰ দ্বাৰা আক্ৰান্ত হৈয়েই থাকে। আৰু এই পেলুৰ বিশেষকৈ আজিকালি কয় যে ছয়েল ট্ৰান্সমিটেড হেলমিণ্ট বুলি কয়, তাৰমানে মাটিৰ দ্বাৰা সংক্ৰমণ হোৱা পৰজীৱী। ছয়েল ট্ৰান্সমিটেড হেলমিণ্ট বুলি যেতিয়া কয় মাটিৰ দ্বাৰা সংক্ৰমণ হোৱা পৰজীৱী, আমিতো মাটি নাখাওঁ কিন্তু তথাপি মাটিৰ লগত জড়িত এটা পেলু, সেই তিনি ধৰণৰ পেলু ছয়েল ট্ৰান্সমিটেড পৰজীৱী মানে হেলমিণ্টৰ ভিতৰত অন্তৰ্গত, আৰু সেইখিনিয়ে বিশেষকৈ সেই নেগলেক্টেড ট্ৰপিকেল ডিজিজ। গতিকে সেই যে আমি ক'লোঁ মাটিৰ দ্বাৰা সংক্ৰমিত, সেই পেলু তিনিটা সাধাৰণতে আছে। এটা হৈছে আপোনাৰ ৰাউণ্ড ৱৰ্ম, যিটো ঘূৰণীয়া পেলু বুলি আমি কওঁ। এটা হৈছে হুইপ ৱৰ্ম, যিটো আমাৰ কৃমি বুলি আমি সকলোৱে কৈ থাকে, কৃমি কৈ থাকে, সকলোৱে জানে কৃমি। আৰু এটা হৈছে আপোনাৰ হুক ৱৰ্ম, হাকোটা পেলু। এই তিনি ধৰণৰ পেলু আচলতে একে, তেওঁলোকৰ মানে কেনেকৈ সংক্ৰমণ হ'ব সেইটো প্ৰায় একেধৰণৰ। গতিকে এই তিনিটা পেলুক আমি মাটিৰ দ্বাৰা সংক্ৰমিত পেলুৰ ভিতৰত পেলোৱা গৈছে। আৰু আছে, আৰু ফিটা পেলু আছে। ফিটা পেলু কিন্তু মাটিৰ দ্বাৰা এনেকৈ সংক্ৰমিত নহয়, নখলে যায়, ফিকৰে লুটিয়ে যাব পাৰে, কিন্তু সাধাৰণতে সেইটো কিছুমান মাংস, মানে আমি যেতিয়া আমি মাংস খাওঁ যদি ভালকৈ ৰান্ধি খোৱা নাযায়, তেনেকুৱা বিশেষকৈ গাহৰি মাংস খোৱাৰ পিছত, কাৰণ তেওঁলোকৰ সেই মাংসত থাকে মানে বেলেগ ধৰণৰ, সেইটোৰ সংক্ৰমণটো বেলেগ ধৰণে হয়। ঠিক তেনেকৈ আপোনাৰ আৰু আছে, ধৰক ফাইলেৰিয়াৰ লগতো অকণমান পেলুৰ কথা আছে। গতিকে তেনেকুৱা বিভিন্ন ধৰণৰ পেলু আছে, কিন্তু খুব মানে সকলোকে দেখা দিয়া পেলু, এই মই যিকেইটা মাটিৰ দ্বাৰা সংক্ৰমিত পেলুৰ কথা ক'লোঁ তিনি ধৰণৰ, সেইকেইটা কিন্তু আমাৰ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হোৱা চবতকৈ বেছি দেখা যায়। অকল সৰু ল'ৰা ছোৱালী বুলিয়ে নহয়, এডলেচেণ্ট মানে ঊনৈছ বছৰলৈকে, আৰু ডাঙৰ মানুহ হ'ব পাৰে, কিন্তু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তাৰ প্ৰাদুৰ্ভাৱটো বেছি,
1: বহুত বেছি। আৰু যিহেতু শিশুসকল এই মাটিৰ লগতে খেলা
0: হয় হয়,
1: এখন মাটি চুই থাকে বা বিভিন্ন
0: হয়,
1: আৰু সেই হাতখনে মুখত দিয়ে,
0: নিশ্চয়
1: এনেদৰে সংক্ৰমণ
0: হয় হয় হয়, সেইটো একদম প্ৰধান কাৰণ। তাৰ উপৰিও ধৰক সংক্ৰমণ কেনেকৈ হ'ব পাৰে, মাটি য'ত আচলতে কি হয়, এই পেলুবোৰ মানুহৰ পেটতে হয়, কোনোবা এজন মানুহৰ পেটত এই পেলুৱে কণী পাৰিব, কণীখিনি পায়খানাৰ লগত ওলাই আহিব, আৰু য'তে ত'তে যদি পায়খানা কৰে বা সেই পায়খানাৰ পৰা কণীবোৰ গৈ মাটিত মিহলি হ'ব, আৰু মাটিত যেতিয়া কণীবোৰ মিহলি হ'ব তেতিয়াহে তেওঁলোকৰ মানে বৃদ্ধি হয়। তাতে মাটিত মিহলি নোহোৱালৈকে কণীবোৰৰ বৃদ্ধি নহয়, ইনফেক্টিভ ফৰ্মটো সেই মাটিতহে হয়। গতিকে তাৰপিছত সেই মাটিত যেতিয়া সেই মাটি ক'ৰবাত যদি মানে লাগে, ধৰক আমি নেদেখাকৈ একদম কণীবোৰ চকুৰে মনিব নোৱাৰে, গতিকে ইমান মাইক্ৰস্কোপিক মানে একদম আমি অণুবীক্ষণ যন্ত্ৰতহে দেখোঁ, গতিকে ইমান সৰু, সেইবোৰ কেনেবাকৈ আপোনাক সেই মাটিত হোৱা শাক পাচলিৰ লগতো কিন্তু লাগি যায়। গতিকে আমি যদি বজাৰৰ পৰা কেঁচা শাক পাচলি আনি ভালকৈ নোধোৱাকৈ খাওঁ তেতিয়াও কিন্তু সোমাব পাৰে মুখত, প্ৰথম কথা। দ্বিতীয় কথা, সৰু ল'ৰা ছোৱালী যিটো আপুনি ক'লে মাটিয়ে বালিয়ে ঘূৰি ফুৰে, হাতে ভৰিয়ে লাগে, সেই হাতখন ভালকৈ নোধোৱাকৈ মুখত দিলে তেনেকৈ যাব পাৰে। তাৰোপৰি যেতিয়া আমি অকল শাক পাচলি কেঁচা সিজোৱা বুলিয়ে নহয়, ভালকৈ নোধোৱাকৈ যদি আমি ফল মূল খাওঁ, ফল মূলৰ পৰা আহিব পাৰে। আৰু আমাৰ হাতখন, আমি যিকোনো, আমি ধৰক কেনেবাকৈ আমাৰ হাতত লেতেৰা লাগিলে, খোৱাৰ আগতে আমাৰ হাতত নখত সেইবোৰ কণী সোমাই থাকিব পাৰে, গতিকে সেই হাত মুখলৈ গ'লেও হয়। গতিকে আমাৰ কোৱা যায় যে এটা এই পেলু প্ৰতিৰোধৰ তিনি ধৰণৰ উপায় আছে। প্ৰথম কথা হ'ল চাফ চিকুণতা, যিটো আমি চেনিটেশ্যন বেৰিয়াৰ বুলি কওঁ। চাফ চিকুণতা আমি ৰক্ষা কৰিব লাগিব, খোৱাৰ আগতে মুঠতে হাত ধুব লাগিব ভালকৈ চাবোনেৰে, আৰু হাত ধোৱা মানে এনেই ধোৱাটো নহয়, ধোৱা নহয়, চাবোনেৰে নখৰ ভিক আৰু নখবোৰ ভালকৈ কাটিব লাগিব। সেইবোৰ সৰু ল'ৰা ছোৱালীয়ে হওক ডাঙৰে হওক চবেই কৰিব লাগিব। প্ৰথমটো হ'ল চাফ চিকুণতা, দ্বিতীয়তে হৈছে মই যিটো ক'লোঁ খাদ্য বস্তুৰ লগত শাক পাচলি, কেঁচা শাক পাচলি আমি চালাড খাওঁ। আজিকালিতো মানে এটা ধৰক মানুহৰ হৈ গৈছে যে তেল মছলা নাখায়, মানে কেঁচা শাক পাচলি খায়, নিশ্চয়কৈ খাওক ভাল, কিন্তু শাক পাচলি খালে য'তে ত'তে তেনেকৈ নহ'ব, খুব ভালকৈ ৰানিং ৱাটাৰ মানে একদম পানী ঢালি ঢালি ধুব লাগিব, যিমান পাৰে ভালকৈ ধুব লাগিব ঘঁহি ঘঁহি, তাৰপিছতহে আপোনালোকে সেই শাক পাচলি কিন্তু কেঁচাকৈ খাওক। আৰু যদি নোৱাৰে তেনেকৈ ধুব, তেতিয়া কেঁচাকৈ খোৱাতকৈ সিজাই খোৱাই ভাল, কাৰণ তাত থকা এই কণীবোৰ সিজালে মৰি যাব।

0: লাগিও আছে মাটিৰ পৰা সংক্ৰমণ হৈ, গতিকে সেইটো এটা ধৰণৰ। তৃতীয় কথাটো হৈছে যে মই এইখিনি কিন্তু সেই মাটিৰ দ্বাৰা সংক্ৰমিত পেলুৰ কথাহে কৈ আছোঁ। তাৰপিছত আহিলে আপোনাৰ যিটো হাতখন আমাৰ লেতেৰা হৈ থাকিলে, ল'ৰা ছোৱালীয়ে হাত নোধোৱা, গতিকে ল'ৰা ছোৱালীক এটা মানে যেতিয়াৰ পৰা তেওঁলোক জনা হয় তেতিয়াৰ পৰা এটা অভ্যাস কৰাবই লাগিব, অকল পেলু সংক্ৰমণৰ কাৰণে বুলিয়েই নহয়, যে তেওঁলোকে যাতে কিবা এটা বস্তু মুখত দিয়াৰ আগতে হাতখন ধোৱাটো তেওঁলোকৰ অভ্যাসত পৰিণত হ'ব লাগিব। এদিন দুদিনৰ কথা নহয়, আৰু তাত কিন্তু মাক দেউতাক বিশেষকৈ স্কুলৰ শিক্ষকসকলৰো বহুত কৰণীয় থাকে। একে সময়তে সকলোকে আমি পেলুৰ প্ৰতিৰোধক ঔষধ দিব লাগিব, যিটো আমি কিমো প্ৰফাইলেক্সিছ বুলি ইংৰাজীত কয়, মানে প্ৰতিৰোধত ঔষধ। কাৰ পেলু আছে নাই আমি গম নাপাওঁ, কিন্তু সকলো সৰু ল'ৰা ছোৱালীক এবছৰৰ পৰা ঊনৈছ বছৰৰ ভিতৰৰ সকলোকে যদি আমি পেলুৰ ঔষধ ছমাহৰ মূৰে মূৰে দিব পাৰোঁ, তেওঁলোকেও যদি পেলু সোমায়ো পেটৰ ভিতৰত সেইখিনি মৰি যাব। আৰু বিশেষকৈ এলবেণ্ডাজল বুলি এটা ঔষধ আছে যিটো ভাৰত চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ যোগান ধৰা হয়, আৰু এই যোগান যেতিয়া ধৰিব সেইটো মানে আচলতে সকলো ল'ৰা ছোৱালীক ছমাহৰ মূৰে মূৰে এই ঔষধটো খুৱাই থাকিব লাগে
1: প্ৰায়
0: ঊনৈছ বছৰৰ ভিতৰত। আৰু এবছৰৰ পৰা যদিও কওঁ, এবছৰৰ পৰা দুবছৰৰ ভিতৰত আমাৰ ড'জটো অকণমান বেলেগ, দুবছৰৰ পৰা বাকীখিনি ড'জটো বেলেগ। আৰু এবাৰেই খুৱাব লাগিব, এটা টেবলেট 400 মিলিগ্ৰামৰ এলবেণ্ডাজল বুলি কয়, আৰু লগত আমাৰ মেবেণ্ডাজল টেবলেটো আছে যিটো চৰকাৰীভাৱে উপলব্ধ। মেবেণ্ডাজলৰ ড'জটো অলপ বেলেগ, কিন্তু এই যিটো আমাৰ ডিৱৰ্মিং ডেট যিটো আমি ব্যৱহাৰ কৰি আছোঁ সেইটো হৈছে এলবেণ্ডাজল টেবলেট, আৰু এইটো সুৰক্ষিত। বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পৰা দেখা গৈছে যে এইটো কোনো বিশেষ ছাইড এফেক্ট তেনেকুৱা নহয়, অকণমান কাৰোবাৰ পেট বিষাব পাৰে, গা বেয়া লাগিব পাৰে, সেইটো একদম কম, কিন্তু তথাপি এই ঔষধটো কোনোবা এজনৰ তদাৰকত দিব লাগে, আৰু সেইজন, আৰু দেখা গৈছে যে এই ঔষধটো খালি মুখেৰে খাব লাগে সন্মুখত ৰাখি, গতিকে যিকোনো মানুহে দিব পাৰে, বিশেষকৈ স্কুলৰ শিক্ষকসকল হওক, অংগনবাড়ী কৰ্মীসকল হওক, চিকিৎসক থাকিব লাগিব বুলি কথা নাই, কিন্তু ঘৰলৈ দি নপঠায়, যাতে খোৱাটো আমি মানে আমি একদম নিজে চকুৰ আগত ৰাখি খুৱাব লাগিব, আৰু সেইটো ছমাহৰ মূৰে মূৰে সৰু ল'ৰা ছোৱালীক দি থাকিব পাৰে। গতিকে এইটো কিন্তু প্ৰতিৰোধৰে এটা উপায়। ট্ৰিটমেণ্টলৈ মই যোৱাই নাই, পেলু আছে নাই আমি গম নাপাওঁ, কিন্তু আমি ধৰি লৈছোঁ যে সকলোৰে পেলু হৈছে, আৰু যদি কাৰোবাৰ হোৱাও নাই, নাইও যদি পেলু, তথাপিও কিন্তু এই ঔষধটো খালে একো অপকাৰ নকৰে, গতিকে এইটো মানে নিশ্চিত কৰিব লাগে। হয়, লিকুইড ফৰ্মো পায়, শিশুৰ কাৰণে পোৱা যায়, কিন্তু যিটো আমাৰ মানে মাছ কেম্পেইন যিটো আমাৰ 10 ফেব্ৰুৱাৰীত হয় গোটেই ভাৰতবৰ্ষতে দিয়ে, সেইটো কিন্তু টেবলেট আকাৰেই দিয়ে, যিটো দুবছৰৰ তলৰ ল'ৰা ছোৱালীখিনিক টেবলেটটো আধা টেবলেট ভাঙি পেলাই পানীৰ লগত গুড়া কৰি খাবলৈ দিয়া গৈছে এতিয়া, কাৰণ যিহেতু বহুতখিনি লজিষ্টিকৰ কথা আহি যায় সেই সময়ত একেলগে হ'লে, বিভিন্ন কাৰক আছে বটল নিদিয়াৰ, কিন্তু এনেই সেইটো কিনিবলৈ উপলব্ধ, পনীয়াকেও পায় আৰু গোটাকেও মানে টেবলেট আকাৰতো পায়, কিন্তু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত প্ৰগ্ৰেমটোৰ অন্তৰ্গত আমি এইটো গোটা টেবলেটে দি আছে, কাম ফালি পেলাই তেওঁলোকে সেইটো খুৱাব পাৰে, আৰু দুবছৰৰ ওপৰৰ সকলোৱে সেই এটা টেবলেট এবাৰ খালে হয়, ছিংগল ড'জ ছমাহত এবাৰ। আৰু সেইকাৰণে এই যিটো আমি অলপতে আলোচনা কৰিলোঁ ডিৱৰ্মিং ডে, সেইটো আকৌ আগষ্ট মাহৰ 17 তাৰিখে আছে এই বছৰ 2026 চনৰ, কাৰণ আগষ্টত আছে, কাৰণ ছমাহ হৈ যাব, গেপ থাকিব, গতিকে এইটো হৈছে এটা প্ৰতিৰোধৰে উপায়, আমাৰ বাকী প্ৰতিৰোধৰ উপায়ৰ লগতে এইটো।
1: আৰু সাধাৰণতে আমি শুনা যায় ধৰক ঘৰ এখনত যেতিয়া শিশু এগৰাকী বা দুগৰাকী থাকে, শিশুৰ লগতে মাক দেউতাকো খাবলৈ দিয়ে,
0: হয় হয়,
1: পৰিয়ালৰ যিখিনি মানুহ থাকে আটাইকে খাব দিয়ে, আটাইকে খাব দিয়াৰ কথাটো
0: সাধাৰণতে কি হয়, মই ক'লোৱেই যে পেলু অকল সৰু ল'ৰা ছোৱালীৰে যে হ'ব তেনেকুৱা কথা নাই, এইটো যিকোনো মানুহৰ পেটতে হ'ব পাৰে, আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায় ইয়াৰ প্ৰাদুৰ্ভাৱটো বেছি। মই ক'ম কি হয় পেলু হোৱাৰ কাৰণে, তেওঁলোকৰ কি কি অসুবিধা হয়, কিয় আমি ইমান গুৰুত্ব দিছোঁ পেলুৰ ক্ষেত্ৰত, সেই কথাটো আছে, কিন্তু ডাঙৰ মানুহৰ ক্ষেত্ৰতো হয়, সেই ইমানখিনি তেওঁলোকৰ যিটো গা মানে শৰীৰৰ যিটো অপকাৰ হ'ব সেইটো অলপ কম হয়, সেইকাৰণে আমি মানে ফ্ৰী অফ কষ্ট দিয়া নাই বা বিনামূলীয়াকৈ দিয়া হোৱা নাই, কিন্তু আপুনি যিটো কথা সুধিছে যে একে সময়তে কিয় খাব লাগে, কাৰণ নহ'লে তেওঁলোকৰ যদি পায়খানাত ওলাই থাকে কণীটো পেলু হৈ আছে ডাঙৰ মানুহৰ, তেওঁলোকৰ সেইখিনিৰ পৰা কিন্তু আকৌ সৰু ল'ৰা ছোৱালীখিনি পুনৰ তেওঁলোকৰ আক্ৰান্ত হ'ব পাৰে, সেইকাৰণে ঘৰৰ সকলোৱে খোৱাটো মানে বেছি প্ৰয়োজন, খুবেই প্ৰয়োজন।
1: এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ

0: প্ৰশ্ন আপুনি উনুকিয়াইছে ইতিমধ্যে, যে পেলু হলে আমি কিয় গুৰুত্ব দিব লাগে বা কি কি হব পাৰে, কথাখিনি কওকচোন। কেনেকুৱা ধৰণৰ আমাৰ এটা শিশু বা এটা ল'ৰা ছোৱালীৰ অৱস্থা হব পাৰে পেলু হলে?
1: হয়, এতিয়া কথাটো হ'ল কিয় আমি ইমান গুৰুত্ব দিছোঁ এতিয়া। আচলতে আগৰ পৰাও দিব লগা কথা, কিন্তু কথাটো হৈছে যে কিছুমান বস্তু আমি মন নকৰোঁ। কিন্তু প্ৰথম কথা হ'ল, যেতিয়া পেলু আচলতে কি, পেলু এটা পৰজীৱী, পেলু এটা জীৱিত বস্তু যি পেটৰ ভিতৰত গৈ, সি পেটৰ ভিতৰত আমি যি গ্ৰহণ কৰোঁ, একদম সাধাৰণ ভাষাত ক'বলৈ গ'লে শিশুটিয়ে হওক বা যোনেই নহওক, আমি যি গ্ৰহণ কৰোঁ সেইখিনি খাই জীয়াই থাকে, সেইখিনি খাই জীয়াই থাকে। গতিকে যেতিয়া আমি ভাল বস্তুখিনি খাম, পেলুও সেই ভাল বস্তুখিনি খাই দিব। গতিকে শিশুটিয়ে, তেওঁলোকে যিমানেই আমি পুষ্টিদায়ক খাদ্য নোখোৱাওঁ কিয়, পেলুৱে আধা খাই দিব, গতিকে শিশুটিয়ে কমকৈ পাব, পৰিপুষ্টি অভাৱ হ'ব। গতিকে প্ৰথম কথা হৈছে যে শিশুৰ পৰিপুষ্টিৰ অভাৱ হয় যেতিয়া শিশুৰ পেটত পেলু থাকে। গতিকে প্ৰথম কথাটো হ'ল সেইটো, যে শিশুৱে যিমানখিনি পৰিপুষ্টি পাব লাগে সেইখিনি খালেও নাপাব, আৰু শিশুৱে পৰিপুষ্টি যেতিয়া নাপাব তেতিয়া শিশুটিৰ বাঢ়নত বাধা আহিব। আৰু বিশেষকৈ আমাৰ দেখা যায় যে দুবছৰৰ পৰা পাঁচ বছৰৰ ভিতৰৰ শিশুৰ সকলোতকৈ বেছি সেইখিনি সময়ত গ্ৰ'থ হয়, সেইখিনি সময়ত বাঢ়ন হয়। আৰু এবছৰৰ পৰা দুবছৰৰ ভিতৰত, সেই সৰুৰ জন্মৰ পৰা দুবছৰৰ ভিতৰত শিশুৰ মগজুৰ গ্ৰ'থ হয়, 90% মগজুৰ বিকাশ দুবছৰৰ ভিতৰত হৈ যায়। কিন্তু আৰু সেই সময়ত যদি সেই বিকাশৰ কাৰণে প্ৰয়োজনীয় পুষ্টি নাপায়, সকলো ফালৰ পৰা শিশুটিৰ বিকাশটো কম হ'ব, আৰু সেই পুষ্টি নোপোৱাৰ এটা কথা হ'ল যে পেলুৱে খাই পেলাব, কমি যাব, সেইটো এক নম্বৰ। দ্বিতীয়তে আহিলে যে এই পেলুখিনি থকাৰ কাৰণে বিশেষকৈ হুকৱৰ্ম বুলি আমি কওঁ, হাকোটা পেলু আৰু ৰাউণ্ড ৱৰ্মো হয়, এই দুইটা পেলুৱে কিন্তু তেজৰ পৰা বেছি খায়, তেজ খায় বুলি ক'ব পাৰে। গতিকে কি হয়, আমাৰ যিটো লৌহ পদাৰ্থজনিত এনিমিয়া, আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া, সেই আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া কিন্তু বেছি হৈ যায় যদি পেটত পেলু থাকে। আৰু ভাৰতবৰ্ষত দেখা গৈছে যে মহিলাসকলৰ ক্ষেত্ৰত, বিশেষকৈ যিসকল কিশোৰী, 19 বছৰৰ ভিতৰৰ কিশোৰীসকল, তেওঁলোকৰ 50%তকৈ ওপৰৰ কিশোৰী এনেও আইৰণ ডেফিচিয়েঞ্চি এনিমিয়াত ভুগি থাকে। তাৰপিছত যদি সেই কিশোৰীগৰাকী পেলুৰ দ্বাৰা আক্ৰান্ত হয়, বিশেষকৈ হুকৱৰ্ম বা ৰাউণ্ড ৱৰ্ম, তেওঁলোকে কিন্তু সেই যিখিনি আইৰণ পায় সেইখিনিও আকৌ ডেফিচিয়েঞ্চি হ'ব। আৰু যেতিয়া কিশোৰী এগৰাকী বা মহিলা এগৰাকী আইৰণ ডেফিচিয়েঞ্চিত এনিমিয়াত ভুগে, তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। তাৰ ভিতৰত তেওঁলোকৰ পঢ়া শুনাত মন নথকাৰ পৰা আৰম্ভ কৰি ভৱিষ্যতৰ যিটো গৰ্ভস্থ সন্তান হ'ব, প্ৰেগনেণ্ট যদি হয় সেই কিশোৰীগৰাকী, সেই সন্তানটো ল' বাৰ্থৱে হৈ জন্ম ল'ব পাৰে, তেওঁলোকৰ ব্লিডিং হ'ব পাৰে, মানে নানানটা। গতিকে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া বা লৌহ পদাৰ্থজনিত যিটো আমাৰ এনিমিয়া হয়, সেইটো কিন্তু মানে ৰক্তহীনতা, সেইটোৰ এটা কাৰক কিন্তু এই পেলু। তাৰ লগতে আৰু এটা কথা আছে, এই যে পেলু হৈ আছে, মই ক'লো পুষ্টিহীনতাত ভুগিছে, বিশেষকৈ কিশোৰ অৱস্থাত, আমি এডলেচেঞ্চলৈ কৈছোঁ ন, কিশোৰ অৱস্থাত এটা গ্ৰ'থ স্পাৰ্ট বুলি কথা আছে। এই মানে 14-15 বছৰৰ পৰা হঠাতে ল'ৰা ছোৱালী খুব বেছি পুষ্টি দৰকাৰ হয়, পৰিপুষ্টি, আৰু সেই সময়ত যদি পেলু থাকে, সেই ল'ৰা ছোৱালী কিন্তু সেই গ্ৰ'থটো নহয়, আৰু সেই গ্ৰ'থটো নোহোৱাৰ কাৰণে তেওঁলোকৰ ভৱিষ্যত জীৱনত বহুত অপকাৰ হ'ব পাৰে, স্বাস্থ্যজনিত, সেইটো বিভিন্ন অপকাৰ হ'ব, মানে শেষত গৈ ধৰক আপোনাৰ প্ৰজননৰ ক্ষেত্ৰতো অপকাৰ হ'বগৈ পাৰে সেইটো। আৰু ইফালে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, এই যে কৈ আছোঁ পুষ্টিহীনতা হৈ আছে এনেকুৱা ধৰণে, এই পেলুৰ প্ৰাদুৰ্ভাৱৰ কাৰণে তেওঁলোকৰ পঢ়া শুনাত মন কমি যায়, তেওঁলোকৰ মগজুৱে কাম কৰা, কাৰণ মগজুলৈ যাব লগা ৰক্তখিনি নাযায়, তাত অক্সিজেন কমি যাব, সেই গোটেইবোৰ আচলতে এটা। তাৰ লগতে আপোনাৰ কি হয়, মানে স্কুল ড্ৰপ আউট খুব বেছি, মানে পঢ়িব নোৱাৰে, পঢ়িব মন নাযায়, পঢ়া শুনাত ভাল ৰিজাল্ট মনোযোগ দিব নোৱাৰে, সেনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আহি পৰে। তাৰোপৰি বমি ভাৱ হ'ব পাৰে, পেট বিষাব পাৰে, এইবোৰতো হৈয়ে থাকিব পাৰে। আৰু তাৰ লগতে কি হয়, খাবলৈ, কিছুমানৰ কি হয়, খাবলৈ মন নোযোৱা হয়, আভোক হয়, আৰু আভোক হোৱাৰ কাৰণে, পেলু হোৱাৰ কাৰণে আভোক হ'ল, আভোক হোৱাৰ কাৰণে আকৌ তেওঁলোকে কমকৈ খাব, গতিকে এইটো এটা মানে বৃত্তাকাৰে চাইকেলত ঘূৰি থাকিব। গতিকে এনেধৰণৰ মানে ইটোৰ লগত সিটো জড়িত হৈ বহুতখিনি অসুবিধাৰ সৃষ্টি হ'বগৈ পাৰে। গতিকে এইখিনি মানে যদিও আমি মন নিদিওঁ, কিন্তু খুব মন দিব লাগে। কিন্তু সবতকৈ ডাঙৰ কথাটো হ'ল, এইটো আমাৰ উপায় আছে,
0: উপায় হয়, সেইটো আমি পাতিবলৈ গৈছো।
1: হয়,
0: আপুনি ধৰক সমস্যাটোৰ কথা ক'লে, কেনেকুৱা পৰিস্থিতি হ'ব পাৰে সেইটো

0: কথা কৈছে। এটা আমাৰ বিষয়টোতে ৰাখিছো, এটা প্ৰতিৰোধ আৰু আমি নিৰাময়,
1: হয়
0: আমি কেনেকে প্ৰতিৰোধ কৰিবই লাগিব,
1: প্ৰতিৰোধ কৰিবই লাগিব,
0: কৰিব পৰা এটা
1: হয় প্ৰতিৰোধ কৰা। মই যিটো ইতিমধ্যে উল্লেখ কৰিছোঁ, প্ৰতিৰোধৰ প্ৰথম উপায়টো হৈছে আমি সজাগ হ'ব লাগিব। প্ৰথম কথাটো হ'ল প্ৰতিৰোধ কেনেকৈ কৰিম। এবাৰ যদি হৈছে সেইটো আমি নিৰাময় কৰিব লাগিব। নিৰাময় কৰাৰ কাৰণে এলবেণ্ডাজল ঔষধ খাব লাগিব, যিটো ছমাহৰ মূৰে মূৰে সকলো শিশুক দিয়াটো বাঞ্ছনীয়। বছৰৰ দুটা ড'জ, সেইটো দুবছৰৰ ওপৰৰ পৰা সকলো শিশুকে আপোনালোকে আজিকালি চৰকাৰী মানে এইটো আমি মাস্ক কেম্পেইন কৰোঁ, তাৰ বাহিৰেও যদি তাত খোৱাও নাই তেতিয়াহ'লেও আপুনি মানে চৰকাৰী হস্পিটেলত বিনামূলীয়াকৈ উপলব্ধ, আৰু যোনে যদি তেনেকৈ নাযায়ো সজাগ হৈ নিজে

0: দিয়াটো বাঞ্ছনীয়। বছৰৰ দুটা ড'জ, সেইটো দুবছৰৰ ওপৰৰ পৰা সকলো শিশুকে আপোনালোকে আজিকালি চৰকাৰী মানে যিটো আমি মাছ কেম্পেইন কৰোঁ তাৰ বাহিৰেও যদি তাত খোৱাও নাই তেতিয়াহ'লেও আপুনি মানে চৰকাৰী হস্পিটেলত বিনামূলীয়াকৈ উপলব্ধ, আৰু যোনে যদি তেনেকৈ নাযায়ো সজাগ হৈ নিজে কিনিও খুৱাব পাৰে ছমাহৰ মূৰে মূৰে সেই সৰু ল'ৰা ছোৱালীক। এইটো এটা প্ৰতিকাৰো হ'ল প্ৰতিৰোধো হ'ল।
1: বয়সলৈকে দিব পাৰে,
0: 19 বছৰলৈকে, আৰু পিছত ডাঙৰ মানুহেও খাব পাৰে, একো কথা নাই। সেইটো খালি
1: চাওঁ হ'ব পাৰে,
0: হ'ব পাৰে, মই কৈছে হ'ব পাৰে। আৰু ডাঙৰে খোৱাটো একেই ড'জ, কিন্তু দুবছৰৰ ওপৰৰ পৰা এডাল ড'জ একে। যদি এলবেণ্ডাজল খায় 400 মিলিগ্ৰাম আৰু মেবেণ্ডাজল বুলি এটা আছে, সেইটো কিন্তু 3টা ঔষধ খাব লাগে, প্ৰথম দিনা, দ্বিতীয় দিনা আৰু এদিন। সেইকাৰণে আমি আজিকালি এলবেণ্ডাজলটোৱে দিয়া যায় সাধাৰণতে, আৰু এটা ড'জ খালে আৰু ই নিৰাপদ। কাৰোবাৰ কেতিয়াবা বুৰ চুৰ বেয়া লাগিব পাৰে, সেইটো বেলেগ কথা। আৰু এইখিনি নহয়, আৰু এটা এইখিনিতে মই উনুকিয়াই থওঁ কথা, ঔষধৰ কথা যিহেতু ক'লোঁ। আমাৰ জনমানসত এটা বিশ্বাস আছে যে গৰম দিনত পেলুৰ ঔষধ খাব নালাগে, খুব কয়, আমিও পাওঁ, বা পেলু ঔষধ ৰাতি খাব নালাগে, হেৰি হ'ব, তেনেকুৱা আচলতে কথা একো নাই। তেনেকুৱা গৰম দিনত খাব লাগে, গৰম বস্তু ঠাণ্ডা দিনত খাব নালাগে, গৰম দিনত খাব নালাগে, তেনেকুৱা কথা একো নাই, একেবাৰে নিৰাপদে কথা নাই, নিৰাপদে আপোনালোকে খাওক। আৰু বিশেষকৈ ৰাতি আমাক দিয়ে কিয়, মানে দিনতে খায়, কেতিয়াবা ৰাতিও দিয়ে, এইটো কাৰণে যে সেই সময়ত যিহেতু মানুহজন শুই থাকে, একো নাখায়, সেই পেলুখিনিয়ে তেতিয়া ইণ্টেষ্টাইনত তেওঁলোকৰ বসতিটো স্থিৰ হৈ থাকে, সেইকাৰণে সেইখিনি সময়ত ড'জটো এফেক্ট কৰিবলৈ তেনেকুৱা কিছুমান লিটাৰেচাৰে কয় তেনেকুৱা। কিন্তু ৰাতি দিন যি যেতিয়াই নাখাওক তেনেকুৱা বিশেষ একো অসুবিধা নহয়, সেই মনৰ পৰা সেই ভাৱটো আঁতৰাই পেলাওক আপোনালোকে।
1: আচল কথাটো হৈছে ঔষধটো
0: খাব লাগিব, বেলত খাব লাগিব। আৰু দ্বিতীয়তে আমাৰ যিখিনি ক'লোঁ যে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা, তাৰোপৰি এই শাক পাচলি, কেঁচা শাক পাচলিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব,
1: যিবিলাক আমাৰ থাকে ধৰ বিয়া সবাহত,
0: হয় হয়,
1: শাক পাচলি থাকে,
0: থাকে চালাড, চালাড বুলি আমি ভাবি লওঁ যে আমাৰ পুষ্টিকৰ, কিন্তু মই বা এজন চিকিৎসক হিচাপে মই কওঁ যে আপোনালোকে যেতিয়ালৈকে গম নাপায় কোনে কাটিছে কেনেকে কাটিছে, এনেকুৱা বিশেষকে এনেকুৱা সমজুৱা ক্ষেত্ৰত পৰাপক্ষত চালাডটো নোখোৱাই ভাল। আৰু নিজে যেতিয়া আপুনি নিজে কাটি খাব আৰু ধুই, আৰু বাহিৰত ফল মূল, গৰম দিনত আমি ফল মূল খাওঁ, বাহিৰত কাটি থোৱা সেই মাখি পৰি থাকে, মাখিৰ ক্ষেত্ৰতো কি হয়, মাখি আহি যেতিয়া পৰিব, মাখি ওচৰৰ মাটিত পৰে, সেই মাটিৰ পৰা আহি মাখি এইবোৰত পৰে, আৰু তেতিয়া কিন্তু মাখিৰ ঠেঙত সেই মাটিত থকা কণীটো, পেলুৰ কণী লাগি আহে। গতিকে এই গোটেইখিনি আপোনাৰ প্ৰতিৰোধৰ উপায়, খোৱাৰ ক্ষেত্ৰত আমি সজাগ হ'ব লাগে, আৰু সকলোতকৈ ডাঙৰ কথা যে আমি সকলো সজাগ হ'ব লাগে যে এইটো এটা ডাঙৰ গুৰুতৰ সমস্যা। আৰু সৰু ল'ৰা ছোৱালী হওক বা এডলেচেণ্ট হওক, আজিকালি ভিটামিন, আৰু এটা কিছুমান আমাৰ কয় যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কৈছে এই ঘূৰণীয়া পেলুটোৱে ভিটামিন এ যিটো আমি খাওঁ সেইটোৰ লগত সেইটো খাবলৈ কম্পিট কৰে, মানে প্ৰতিযোগিতাত নামে। গতিকে আমাৰ শৰীৰে, আৰু শৰীৰে কি হয়, যেতিয়া পেলু থাকে যি খাদ্যই নাখাওক শৰীৰৰ হজম ক্ষমতা কমি যায়। পেলুৱে খাওক নাখাওক সেইখিনি খাদ্য, শৰীৰে নিজে কিন্তু হজম কৰিব নোৱাৰে যিটো পায়খানাত ওলাই যায় পেলু থাকিলে। সেইটো এটা ডাঙৰ কথা, কিয় পৰিপুষ্টিত মানে অভাৱত ভোগে, কাৰণ পেলু বেছিকৈ থাকিলে শৰীৰৰ হজম ক্ষমতাটো কমি যায়,
1: গুৰুতৰ সমস্যা
0: দেখা দিব পাৰে। হয়,
1: এতিয়া ডাঙৰৰ ক্ষেত্ৰতে শুনো বা কেতিয়াবা শুনো যে পেলু গৈ মগজু পায়,
0: হয় হয় হয়, সেইটো আচলতে সেইটো আপুনি খুব ভাল কথা উনুকিয়াইছে যে সেইটো হৈছে আচলতে যিটো মগজুৰ কথা ক'লে, সাধাৰণতে আমাৰ ফিটা পেলু যিটো টেপ ৱৰ্ম বুলি কয়, ফিটা পেলু সংক্ৰমণত সেইটো দেখা যায়। ফিটা পেলুটো কিন্তু এই মাটিৰ পৰা এনেকৈ নাহে, ফিটা পেলুৰ ক্ষেত্ৰত কি হয়, যিটো আমি খুব ভালকৈ যদি নৰন্ধা মাংস খাওঁ কিছুমান, বিশেষকৈ গাহৰি মাংসৰ ক্ষেত্ৰত বা আন মাংসটো থাকে, বিশেষকৈ গাহৰি বা যিটো আমাৰ ছাগলী গাহৰি এনেকুৱা ধৰণৰ, সেইখিনিৰ মাংসত দেখা যায় যে তেওঁলোকৰ শৰীৰত, মানে এইটো আচলতে জুনটিক ডিজিজ বুলি কয়, মানে জীৱ জন্তুৰ ক্ষেত্ৰত ফিটা পেলুটো থাকে, আৰু সেই ফিটা পেলুটো তেওঁলোকে সংক্ৰমণ হয় জীৱ জন্তু, বিশেষকৈ গাহৰি সংক্ৰমণ হয়, আৰু সেই গাহৰিৰ ক'ত হয়, তেওঁলোকৰ মাংসপেশীত সেই ফিটাপেলু সোমাই থাকে। গতিকে যেতিয়া আমি নিজৰ খাদ্য হিচাপে সেই মাংস খাওঁ, সেই মাংসত ফিটাপেলু সেই একে এটা আৱৰণ থাকে, যিটো ভালকৈ নিসিজালে আৱৰণটোৰ ভিতৰতে গৰম হৈ থাকিলেও ফিটাপেলুটো বাচি থাকে। গতিকে মাংসখিনি যদি আমি খুব ভালকৈ নিসিজাওঁ, তাৰ মাজত যদি কিবা কাৰণত ফিটাপেলুৰ কণী বা ফিটাপেলুৰ আছিলে, সেই মাংসত থকা ফিটাপেলুটো আমাৰ পেটলৈ যাব মানুহৰ, আৰু পেটলৈ যোৱাৰ পিছত তাত গৈ পেলাই আমাৰ বিভিন্ন

0: প্ৰক্ৰিয়াৰ মাজত সেইটো ভাঙি গৈ ওলাই আহিব, ওলাই আহি সেইটোৱে আমাৰ লিভাৰ হওক এনেকৈ আমাৰ সংক্ৰমণ কৰিব, অত জটিল প্ৰক্ৰিয়া এটা শৰীৰৰ ভিতৰত গৈ সেইটোৱে কিন্তু মগজুটো প্ৰভাৱ পেলায়, ভয় লগা। আৰু মগজুত কেতিয়াবা যেনেকৈ মাংসত হেৰি হয়, গাহৰিৰ মাংসপেশীত যেনেকৈ মই কৈছোঁ এটা গোটা ধৰণৰ আবৃত্ত হৈ মাংসত সোমাই থাকে, তেনেকৈ আমাৰ মগজুৰ বাহিৰৰ আৱৰণখনতো সেই পেলুটোৱে গৈ বংশ মানে সোমাবগৈ পাৰে, চিষ্ট বুলি আমি যিটো কওঁ। চ' তেনেকুৱা চিষ্ট কিছুমান হয়, আৰু যেতিয়া মগজুত তেনেকুৱা চিষ্ট হয় তেতিয়া কিন্তু অকণমান জটিল হয়, সেইটো অপাৰেশ্যনৰ প্ৰয়োজন হয়। আৰু কেতিয়াবা দেখা যায় এনেকুৱা পেলু চকুটো হোৱা দেখা যায়, কিন্তু চকুটো হয়, চকুটো এবিধ বেলেগ ধৰণৰ পেলু যে যা চকুৰ সেইটো আপোনাৰ মানে অকণমান দেখাত অসুবিধা হয়, বিষ হ'ব পাৰে, তাৰপিছত যেতিয়া তেতিয়া চকু বিশেষজ্ঞ সেইটো উলিয়াব পাৰে, দেখিলে চকুত সেইটো পিছত অপাৰেশ্যন কৰি উলিয়াব লগা হয় কেতিয়াবা।
1: মানে আমি যিটো শুনিলো, গতিকে আমি কেতিয়াও গুৰুত্ব সহকাৰে ল'ব লাগে, আৰু আমাৰ সকলোৰে দায়িত্ব আছে, শিক্ষকৰ দায়িত্ব আছে, ঘৰৰ মাক দেউতাকৰ দায়িত্ব আছে শিশুটিৰ ক্ষেত্ৰত, গতিকে আৰু চাফ চিকুণতা কথাটো, এইখিনি আমাৰ অতি গুৰুত্বপূৰ্ণ,
0: অতি গুৰুত্ব।
1: আমি যিটো নিৰাময় বা প্ৰতিৰোধক ঔষধৰ কথাটো কৈছে, কিন্তু ঔষধৰ বাহিৰেও এগৰাকী আমি বিশেষজ্ঞ কমিউনিটি মেডিচিনৰ কি বুলি কওঁ, যি নিৰ্ধাৰিত সময় প্ৰায় শেষ হৈ আহিছে আজিৰ এই খণ্ডৰ, কেনেদৰে হাত সাৰি থাকিব পাৰোঁ?
0: প্ৰথম কথাটো হ'ল যে অনাময়, অনাময় ব্যৱস্থাটো যদি আপোনালোকে সুচল কৰিব পাৰে, আগতে আমাৰ বাহিৰত মুক্তভাৱে পায়খানা কৰাৰ যিটো প্ৰথা আছিলে এতিয়া সেইটো প্ৰায় কমিয়ে গৈছে, নাইকিয়াই হৈছে, তথাপিও সেইটো একেবাৰেই আমি আঁতৰি থাকিব লাগিব, কাৰণ তাৰ পৰাহে মাটিলে যাব। দ্বিতীয়তে সজাগতা, স্বাস্থ্য সজাগতা, মানুহৰ নিজৰ হাইজিন মেইনটেইন কৰাটো, যিটো আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰোঁ, আৰু হাত ধোৱা, ভালকৈ হাতখন ধুব পাৰোঁ খোৱাৰ আগতে, যদিও এইটো আমাৰ খুব সাধাৰণ কথা যেন লাগে, কিন্তু আমি প্ৰায় মানে 70% সংক্ৰমণ ৰোগ আমি যদি ভালকৈ হাতখন ধুওঁ আমি প্ৰতিৰোধ কৰিব পাৰি। তৃতীয়টো হৈছে যে নিৰ্ভয়ে আপোনালোকে, সৰু ল'ৰা ছোৱালী হওক, কিশোৰ কিশোৰীসকল হওক, আপোনালোকে নিজে হওক, পেলুৰ ঔষধ খাওক, যদি আপোনালোকৰ আছে নিৰ্মূল হ'ব,
1: নাইও
0: নাইও ছাইড এফেক্ট নাই, আৰু যদি কিবা অসুবিধা হয় চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব।
1: যিহেতু আমাৰ নিৰ্ধাৰিত সময় শেষ হৈছে, আপুনি এইখিনি সময় দিলে, আহিলে ব্যস্ততাপূৰ্ণ আপোনাৰ সূচীৰ পৰা, ডাক্টৰ মৌচুমী কৃষ্ণ ঠাই, আপোনাক অশেষ ধন্যবাদ জ্ঞাপন,
0: ধন্যবাদ।
1: আজিলৈ আপোনাক ইমানতে বিদায় জনাইছো,
0: নমস্কাৰ,
1: নমস্কাৰ।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক,
3: আওর ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
4: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ, মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
4: আলাপ অনুরাগ, আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 প্ৰচাৰ হৈ আছে আলাপ অনুরাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
5: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166।

0: পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-03-31-66-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-31-66-944।
1: এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক আধুনিক গীত। অনুষ্ঠানত প্ৰথমগৰাকী শিল্পী পুলক বেনাৰ্জী।

কৰ এনেখন কেলে কৰ তেনেখন অ মোহনায় ঐ কেলে নিত হৰি

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি

0: বিপিএল কাৰ্ড আছে, তেতিয়া হলেতো গাখীৰতে মহৰ খুটি।
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়,
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈয়ে বৰ ভাল কথা, কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: চিত্ৰগীত অনুষ্ঠানত শুনক মমতা ছবিৰ আন এটি গীত, মালবিকা বৰা আৰু সংগীত বৃন্দৰ কণ্ঠত।

0: आसमान अंधा है।
1: চিত্রগীত অনুষ্ঠানটির আজিলৈ ইমানতে অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশা কইনাধৰৰ ৰাজ্যিক অতিথিশালাত কটাব। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব।

0: ইতিমধ্যে কেন্দ্রীয় প্রতিরক্ষা মন্ত্রী রাজনাথ সিং, ওড়িশার মুখ্যমন্ত্রী মোহন চরণ মাঝি, উত্তরাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কর সিং ধামি, বিহারৰ মুখ্যমন্ত্রী সম্রাট চৌধুরী আর নাগালেন্ডৰ মুখ্যমন্ত্রী নেফিউ রিও গুৱাহাটীত উপস্থিত হয়েছে। লগতে বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, রাষ্ট্রদূত, সত্রাধিকার, দলৰ কার্যকর্তা আর বুথ সমিতির সভাপতিসকলও শপথগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব। শপথগ্রহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পন্তলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাঘুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰু সজাই বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষী উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰিছে। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত দলৰ কেইবাটাও কোষৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰা আৰম্ভ কৰি ভোটগণনাকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হয়। বৈঠকৰ মাজতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰীগগৈয়ে কয় যে কংগ্ৰেছ দলক নতুনকৈ গঢ় দিয়াৰ বাবে জনসাধাৰণে যি আহ্বান জনাইছে তাৰ প্ৰতি সঁহাৰি জনাই দলে বৰ অসম গঢ়িবলৈ নতুন কংগ্ৰেছ দল গঠনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ইপিনে কাইলৈ হ'বলগীয়া নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ দলৰ কোনো প্ৰতিনিধি উপস্থিত নাথাকে বুলিও শ্ৰীগগৈয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি CTET অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আজি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে CTET.NIC.IN বা www.CBSE.gov.in ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন, 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত CTET অনুষ্ঠিত হ'ব। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি মানকাছৰ ৰাজচক্ৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই আজি ব্ৰহ্মপুত্ৰত আখৰাকালীন অনুশীলন অনুষ্ঠিত কৰে। হাতশিঙিমাৰী SDRFৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত নাও দুৰ্ঘটনাৰ এটা সাম্ভাব্য পৰিস্থিতিৰ সৃষ্টি কৰি উদ্ধাৰ অভিযান চলোৱা হয়। দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা অনুসৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে দিল্লী কেপিটেলছক জয়ৰ বাবে 211 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি দিল্লী কেপিটেলছে প্ৰথমে পাঞ্জাব কিংছক বেট ধৰিবলৈ আমন্ত্ৰণ জনায়। পাঞ্জাব কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 210 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ শ্ৰেয়া আয়াৰে সৰ্বাধিক 59 ৰাণ সংগ্ৰহ কৰে। দিল্লীৰ হৈ মিচেল ষ্টাৰ্ছ আৰু মাধৱ তিৱাৰীয়ে 2টাকৈ উইকেট দখল কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।
1: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন গান্ধাৰীৰ প্ৰতিজ্ঞা। নাটৰ ৰচনা অসীম বৰুৱাৰ, পৰিচালনা পাৰ্থজ্যোতি শৰ্মাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নাটখনি পৰিৱেশন কৰিছে গোলাঘাট MSR থিয়েটাৰ ছচাইটিৰ শিল্পীসকলে। এয়া শুনক গান্ধাৰীৰ প্ৰতিজ্ঞা।
2: ভীষ্ম আহিছে এই গান্ধাৰৰ বাবে মহাপ্ৰলয় হৈ, লগত অজস্ৰ সৈন্য, অশ্বাৰোহী সৈন্য আহি আহি আমাৰ এই গান্ধাৰ দেশৰ সীমান্ত পালেহি। শত যোজন পথ অতিক্ৰমী, গিৰি গুহা লংঘি, কত নদ নদী পাৰ হৈ, অটব্য অৰণ্য ভেদী।

0: আহিছে গান্ধাৰলৈ। মগধ, মিথিলা, অনেক দেশ এৰি কেৱল ভীষ্মৰ এই গান্ধাৰ অভিমুখী ৰথ কিয়? হস্তিনাপুৰৰ অধীশ্বৰ মহাপ্ৰতাপী বীৰ ভীষ্ম, যাৰ ধনুৰ টংকাৰ শুনি পৃথিৱী কম্পমান, কি চিৰ তুৰন্ত তৰুণ হৌৱা! হৌৱা, আমাৰ মহাৰাজ সুবল পুনৰ এই ৰাজহাউলীলৈকে আহিছে। হাই, কি অস্থিৰ উত্তাউল! ভীষ্মক ৰুধিবলৈ আমাৰ শক্তি ক'ত? অহ, মহাৰাজ সুবল পালেহি।
1: মহামন্ত্ৰী,
0: মহাৰাজ,
1: মই কি কৰোঁ, কি উপায়? নিৰুপায় মই। সাগৰ সদৃশ ভীষ্মৰ সেনানীৰ সন্মুখত আমাৰ সৈন্য কেইটামান বালিচন্দ্ৰা মাত্ৰ। ভীষ্মই দিছে ৰণৰ হুংকাৰ, কিদৰে এই যুদ্ধ? আৰু বাওনা হৈ চন্দ্ৰলৈ হাত মেলো কেনেকৈ?
0: মহাৰাজ, আপুনি অস্থিৰ হলে নহব, আপুনি অস্থিৰ হলে সকলোৰে অথন্তৰ হব। মই ভাবো ভীষ্মৰ উদ্দেশ্য দিগ্বিজয় নহয়, কেৱল আমাৰ দেশ।
1: মই কি কৰোঁ? চৌদিশে হাহাকাৰ, বিভীষিকা, আৰ্তনাদ। কিদৰে ৰক্ষা কৰোঁ দেশভূমি? হেৰুৱাব লাগিব ধন, হেৰাব জন, হেৰাব দেশ।
0: তথাপি সাজু সকলো দেশ প্ৰাণ, মহাৰাজ, প্ৰাণ আহুতি দিব। নকৰে দাসত্ব স্বীকাৰ, নহয় কৰ্তৰীয়া, নলয় পৰাধীনতাৰ শিকলি তুলি।
1: তেন্তে যুদ্ধৰ আয়োজন হওক। হস্তি ঘোঁৰা, ৰথে ৰথী, অস্ত্ৰ হস্ত্ৰৰে সুসজ্জিত কৰা হওক অশ্বাৰোহী সৈন্য আৰু পদাতিক সৈন্য। সেনাপতি ক'ত?
0: সকলো সাজু আছে মহাৰাজ, কেৱল আপোনাৰ অনুমতিৰ অপেক্ষা।
2: জয় জন্মভূমি গান্ধাৰৰ!
3: জয়!
2: জয় জন্মভূমি গান্ধাৰৰ!
3: জয়!
2: জয় জন্মভূমি গান্ধাৰৰ!
3: জয়! জয়! জয়!
1: মহামন্ত্ৰী,
0: মহাৰাজ,
1: এতিয়াহে তত আহিছে গাত। বাৰ্তাবাহী দূতে সঠিক সময়তে খবৰটো দিলেহি। ভীষ্ম যুদ্ধৰ অভিপ্ৰায় লৈ অহা নাই, তেন্তে কিয়?
0: মিত্ৰতাৰ বাবে মহাৰাজ, কিন্তু কিহৰ মিত্ৰতা?
1: আকৌ শংকা, আকৌ কৌতূহল! মহামন্ত্ৰী, এতিয়াই দাস দাসীসকলক সাজু কৰা হওক, ভীষ্ম আহিবৰ হল।
0: সকলো সাজু আছে মহাৰাজ, সকলোৰে হাতে হাতে পুষ্পৰ মালা।
1: বলক, আমিও যাওঁ স্বাগতম জনাবলৈ। ভীষ্ম আহিবৰ হল। আৰু শুনক মহামন্ত্ৰী, ৰাজ আতিথ্যত কাৰ্পণ্য হ'ব নালাগে।
0: নিশ্চয় মহাৰাজ।
2: জয় গংগাপুত্ৰ ভীষ্মৰ!
3: জয়!
2: জয় গংগাপুত্ৰ ভীষ্মৰ!
3: জয়!
2: জয় গংগাপুত্ৰ ভীষ্মৰ!
3: জয়! জয়! জয়!
4: ধন্য, ধন্য মহাৰাজ হুবল, ধন্য, ধন্য এই গান্ধাৰ! মহাৰাণী সুধাৰ্মা, আপোনালোকৰ আতিথ্য তুলনাবিহীন, ধন্য।
1: আমিও ধন্য। হে গংগাপুত্ৰ ভীষ্ম, আপোনাৰ চৰণ ধূলি আমাৰ বাবে পবিত্ৰ গংগাজল। এই ৰাজহাউলিত আপোনাৰ চৰণ কমল, এই নিঃকিন দেশত আপোনাৰ আগমন, সঁচাই আমি ধন্য। কিদৰে সন্তুষ্ট কৰোঁ!
4: আপোনাৰ দেশত বিশেষ এটুকুৰা মুকুতা আছে, আমাৰ হস্তিনাপুৰত প্ৰয়োজন হৈছে, আৰু সেই উজ্জ্বলতাই মোক হাত বাউলি মাতিলে, মই আহিলোঁ। দিয়া নিদিয়াৰ সিদ্ধান্ত আপোনাৰ।
0: উজ্জ্বল মুকুতা!
1: কথাবোৰ বেকত কৰক গংগাপুত্ৰ ভীষ্ম।
4: মহাৰাজ হুবল, আপোনাৰ একেজনী কন্যা আছে, ৰূপে গুণে শুৱনি।
1: হয়, গান্ধাৰী। আমাৰ এই গান্ধাৰ দেশৰ নামেৰেই তাইৰ নাম ৰখা হৈছে গান্ধাৰী। মোৰ হতপুত্ৰ, একেজনী মাত্ৰ কন্যা, তাই গান্ধাৰী।
0: আমাৰ এই মহাৰাজৰ অতি মৰমৰ, প্ৰাণতকৈও আপোন।
1: আৰু বুজিছে গংগাপুত্ৰ ভীষ্ম, তাই সৰুৰে পৰা বৰ আলসুৱা।
4: বুজিছোঁ মহাৰাজ হুবল, বুজিছোঁ। মই বাট এৰি অবাতে অহা নাই, সঠিক বাটেৰে আহিছোঁ, সঠিক স্থানত ভৰি থৈছোঁ। মই গান্ধাৰীৰ মাজেৰে গঢ়িব বিচাৰোঁ সম্বন্ধৰ এনাজৰী, আৰু এই জৰীয়ে দুয়োখন দেশক বান্ধিব কটকটীয়াকৈ। নিৰ্মাণ হ'ব এডাল সাঁকো, মজবুত আৰু সুঠাম। কেৱল আপোনাৰ সহায়ৰ আৱশ্যক, আপুনি আশা ভৰসাৰ স্থল।
1: কেনেকুৱা সম্বন্ধ?
4: বৈবাহিক সম্বন্ধ। গান্ধাৰী হ'ব ৰাজবধূ, কেৱল ৰাজবধূৱেই নহয়, হস্তিনাপুৰৰ ৰাজ

0: ৰাজৰাণী মহাৰাজ সুবল ৰাজৰাণী।
1: এয়াতো আমাৰ বাবে পৰম সৌভাগ্যৰ কথা। হস্তিনাপুৰৰ দৰে এখন বিশাল দেশৰ লগত আমাৰ সম্বন্ধ হ'ব। পিছে পাণ্ডুৱে জানো গান্ধাৰীক নেদেখাকৈ মানি ল'ব?
0: মই পাণ্ডুৰ নামেই লোৱা নাই মহাৰাজ সুবল। পাণ্ডুতকৈ এজন জ্যেষ্ঠ আছে, আৰু সেই জ্যেষ্ঠ থাকোঁতে পাণ্ডুৰ কথা কেনেকৈ ভাবোঁ?
2: কোন সেই জ্যেষ্ঠ?
0: মহামন্ত্ৰী ডাঙৰীয়া, অম্বিকাৰ পুত্ৰ ধৃতৰাষ্ট্ৰ।
1: ধৃতৰাষ্ট্ৰ?
3: এই সম্বন্ধ অকল্পনীয়, এয়া দুৰাকাংক্ষাৰ অভিব্যক্তি। ক্ষমা কৰিব পিতা, এই সম্বন্ধ মানি গান্ধাৰীৰ জীৱন অন্ধকাৰাচ্ছন্ন নকৰিব। ধৃতৰাষ্ট্ৰ অন্ধ, জন্মান্ধ, সৰ্বজনবিদিত, কিন্তু আমাৰ গান্ধাৰী জানো অন্ধ?
0: কোন তুমি?
1: মোৰ হতপুত্ৰৰ কনিষ্ঠ পুত্ৰ শকুনি। যা শকুনি, গংগাপুত্ৰ ভীষ্মৰ চৰণ চুই আশীষ ল।
3: প্ৰণাম গংগাপুত্ৰ।
0: দীৰ্ঘায়ু হোৱা।
3: আপোনাৰ আশীষ পাই ধন্য, তথাপি অপ্ৰিয় হ'লেও সত্য, এয়া আপোনাৰ অনুচিত কাম। এই সম্বন্ধৰ হাতত হাত থৈ আমি গান্ধাৰীক অপমান কৰিব নোৱাৰোঁ, গান্ধাৰৰ প্ৰজাক অপমান কৰিব নোৱাৰোঁ, গান্ধাৰীৰ নাৰীত্বক অপমান কৰিব নোৱাৰোঁ।
1: শকুনি!
3: জানো পিতা, হস্তিনাপুৰ সমৃদ্ধিশালী আৰু এখন বিশাল দেশ, লব্ধ প্ৰতিষ্ঠ এখন দেশ, নাৰীৰ নাৰীত্ব এজন সমৰ্থবান পুৰুষৰ হাতত।
0: ধৃতৰাষ্ট্ৰ সমৰ্থবান আৰু গান্ধাৰীৰ বাবে যোগ্য।
3: যোগ্যতা ক'ত?
1: শকুনি, তই নীৰৱে থাক।
3: পিতা, সেইবুলি গান্ধাৰী অন্ধৰ লাখুটি হওক, ভৱিষ্যত ৰসাতলে যাওক, এজন অযোগ্যৰ হাতত অৰ্পণ কৰি।
0: ধৃতৰাষ্ট্ৰ অযোগ্য নহয়, তুমি ভবাৰ দৰে খেপিয়াই খেপিয়াই ওত্তত ধৰি থিয় হোৱা অন্ধ নহয়। মানসিক শক্তি অতি তীক্ষ্ণ এজন দৃষ্টিবান মানুহতকৈ তেওঁৰ বিস্ময়কৰ কাৰ্যকলাপ তুমি দেখা নাই? বাহুত দুৰ্যেয় বল, হাতৰ মুঠিৰে কেইবাটাও প্ৰকাণ্ড হস্তি ধৰি বগৰাই দিব পাৰে। আৰু শুনা শকুনি, ধৃতৰাষ্ট্ৰৰ লগত গান্ধাৰীৰ বিবাহ দেৱতাই নিৰ্ণয় কৰিছে, তুমি জানো? জানা মহাৰাজ সুবল, গান্ধাৰী হস্তিনাপুৰলৈ বিয়া হ'লে ৰাজৰাণী হ'ব। শুনিছোঁ গান্ধাৰীয়ে হতপুত্ৰৰ বৰ প্ৰাপ্ত কৰিছে, আৰু সেই হতপুত্ৰক হস্তিনাপুৰে স্বীকাৰ কৰিব। কথাবোৰ ভাবি চাব, এতিয়া আহিছোঁ।
3: গান্ধাৰী হ'ব ৰাজৰাণী।

0: সখী গান্ধাৰী, এই শয়ন কক্ষত অকলে অকলে কি কৰিছা? ই কি তোমাৰ চকুত চকুপানী?
1: সখী বিপাশা, ৰাজমহলৰ বাহিৰে ভিতৰে এটাই চৰ্চিত নাম, গান্ধাৰী।
0: কন্যা হৈ জন্মিছা যেতিয়া এদিন বিয়া হৈ যাবই লাগিব গান্ধাৰী।
1: মোৰ বিয়া হোৱাত আপত্তি নাই বিপাশা, মোৰ বিয়া হ'ব, সকলোৱে জানিছে। মন্ত্ৰী বিষয়া, দাস দাসী, গান্ধাৰৰ প্ৰজা, অথচ মই নাজানো মোৰেই বিয়াৰ প্ৰস্তুতি। এয়া কেনেকুৱা নীতি, কেনে চুক্তি? বিয়া হেনো মধুৰ সম্পৰ্ক, স্বামী স্ত্ৰীৰ দুখন ঘৰৰ এই সম্বন্ধ তিক্ততাপূৰ্ণ হ'লে মধুৰতা থাকিব ক'ত সখী? মানুহে কয় আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। মোৰ মাতৃ সুধাৰ্মাৰ মৰমবোৰেই যদি কৃত্ৰিম হয়, বিশ্বাস কৰিম কাক সখী? মোৰ জীৱনটোলৈ ঘৃণা উপজিছে বিপাশা, নাৰী হৈ জন্ম লোৱাৰ ঘৃণা, পিতৃৰ মৰমতো প্ৰলোভনৰ ৰাজনীতি। মই এক বেচা কিনাৰ পণ্য সামগ্ৰী, অন্ধত্বৰ বজাৰত মোৰ দৰ দাম চলিছে, তেনে নাৰী নিৰাপত্তা ক'ত সখী? ইমান নিৰ্লজ্জ হ'ব পাৰে মানুহ?
0: তুমি ভুল নুবুজিবা সখী, তোমাৰ দুখত মহাৰাণী আৰু মহাৰাজ ম্ৰিয়মান হৈ পৰিছে। মহাৰাজে খোৱা লোৱা এৰিছে, মলিন বদনেৰে ৰাজহাউলিত বলিয়াৰ দৰে আচৰণ কৰিছে। সকলো ভীতি বিহ্বল, মন্ত্ৰী বিষয়া, দা ডাঙৰীয়া, সকলো মহাৰাজৰ দ্বৈত সংকট। এফালে তোমাৰ চিন্তা, আনফালে স্বদেশ ৰক্ষাৰ চিন্তা।
1: মোৰ বিয়া দেশৰ কথা আহিল কেনেকৈ?
0: তুমি ভীষ্মক নাজানা সখী, তেওঁৰ দৰে পৰাক্ৰমী আছে কোন? সখী, হস্তিনাপুৰ এখন বিশাল দেশ,
1: তথাপি গান্ধাৰ মোৰ জন্মভূমি সখী।
0: হস্তিনাপুৰত মণি, মুকুতা, পশু, হস্তি, ৰথ,

0: তে ভীষ্ময়ে কি কাণ্ড করিলে জানা গান্ধারী?
1: কি?
0: কাশীরাজর তিনি কন্যা অম্বা, অম্বিকা আর অম্বালিকাক স্বয়ম্বরের হরণ করে রথত তুলি হস্তিনাপুর আনে। তেওঁলোকৰ হিয়া ভঙা বিননী ভীষ্ময় নুবুজে। তেওঁলোকৰ মনৰ কথা শুনার সময় নাই। বজ্রাদপী কঠোরতাত সকলো অহার।
2: সীমাহীন অপমানরও সীমা থাকে সখি। এই অপমান কেবল বিচিত্র বীর্যর বাবে, এজন পুরুষর বাবে, তিনিজনী রাজকন্যা আর্যপক্ষ দেখুন অন্যায় আচরণ, এয়াই নাকি হস্তিনাপুরৰ সংস্কৃতি?
0: অবশ্যে অম্বাই প্রতিবাদ করিলে আৰু তেওঁ জানিবলৈ দিলে যে পিতাকে হৌবলৰাজ হালবৰ লগত বিয়া ঠিক কৰিছিল। সেয়ে অম্বাক হালবৰ ওচৰলৈ পঠাই দিলে। কিন্তু দুখৰ কথা কি জানা, অম্বাক ভীষ্মই স্পৰ্শ কৰাত হালবৰ ৰজাই প্ৰত্যাখ্যান কৰিলে।
2: মৰ্মান্তিক! তেনেহলে অম্বাৰ হল কি?
0: পুনৰ হস্তিনাপুৰলৈ উভতি আহে। ভীষ্মক দোষী সাব্যস্ত কৰি তেওঁক পত্নীৰূপে মৰ্যাদা দিবলৈ অনুৰোধ কৰে। ভীষ্মই প্ৰতিজ্ঞা ভংগ নকৰে, ফলত অম্বাই অভিশাপ দিয়ে ভীষ্মৰ মৃত্যু অম্বাৰ হাততেই হ'ব, প্ৰয়োজন হলে তেওঁ বাৰে বাৰে জন্ম ল'ব।
2: কি আচৰিত সখী! তেনেহলে অম্বিকা আৰু অম্বালিকাই বিচিত্ৰ বীৰ্যক বৰমালা পিন্ধালে। যদি বিয়াই ঠিক কৰা হৈছিল অম্বাৰ, তেনেহলে স্বয়ম্বৰ কিয়?
0: সেইবোৰ বহুত কথা সখী। মুঠতে অম্বিকাৰ পুত্ৰই হৈছে ধৃতৰাষ্ট্ৰ আৰু অম্বালিকাৰ পুত্ৰ পাণ্ডু।
2: যিজুইত সত্যৱতী, অম্বা, অম্বিকা, অম্বালিকা জ্বলি আছে, সেইকে জুইত মুখ জ্বলিবলৈ ভীষ্মই স্বাগতম জনাইছে সখী। হয়তো হয়তো হস্তিনাপুৰৰ সভ্যতাই মোলৈকে ৰ লাগি চাইছে। যদি মোৰ সম্বন্ধ হয় সেই ৰাজ পৰিয়ালত, মই অভিশাপো নিদিওঁ সখী, কিন্তু বুজাই দিম নাৰী ইমান দুৰ্বল নহয়।
0: ৰাতি বহুত হল সখী, বন্তি গছিৰ পোহৰ ধিমিক ধামাক হৈছে। তুমি আন্ধাৰলৈ ভয় কৰা নহয়, মই পোহৰৰ ব্যৱস্থা কৰোঁ, ৰবা।
2: মই আজিকালি আন্ধাৰলৈ ভয় নকৰোঁ নহয় সখী।
0: কি আচৰিত কথা কৈছা সখী! তুমি আন্ধাৰলৈ ভয় কৰা বাবেই মহাৰাজে উৰে নিশা কোঠাত পোহৰৰ ব্যৱস্থা কৰে।
2: সেই ভয় মোৰ শেষ হল সখী। এসময়ত আন্ধাৰ মোৰ ঘোৰ শত্ৰু আছিল, পোহৰ প্ৰিয় বন্ধু। নিয়তিৰ কি পৰিহাস! এতিয়াচোন আন্ধাৰ মোৰ শত্ৰু যেনে নালাগে। আচলতে আন্ধাৰ মানুহৰ শত্ৰু নহয় বিপাশা, মিছাকৈ মানুহেহে আন্ধাৰক ঘৃণা কৰে। আন্ধাৰে মানুহক জীৱনি শক্তি দিয়ে, সাহস দিয়ে, সুখ দুখৰ চৰম উপলব্ধিৰে পোহৰৰ অনুভূতি বিলাই দিয়ে। তুমি জানানে সখী আন্ধাৰ ক'ত থাকে?
0: কেনে প্ৰশ্ন সখী! আন্ধাৰ ক'তো স্থায়ী নহয়।
2: সেয়াই সপ্ৰতিভ প্ৰশ্ন। আন্ধাৰ ক'ত থাকে জানা? য'ত পোহৰ নাথাকে তাতে আন্ধাৰ থাকে। আন্ধাৰৰ মূল্য মই বুজি পাইছোঁ,

0: বৰপিতা বৰপিতা আপুনি ক'ত?
1: কোন? অঁ ধৃতৰাষ্ট্ৰ, মই ইয়াত এই ৰাজমহলত। তই ইমান উত্ৰাৱল হৈছ যে, ইমান অস্থিৰ, কি হৈছে তোৰ?
0: আপুনি শত যোজন বাট অতিক্ৰমী গান্ধাৰ পালেগৈ, গান্ধাৰৰ ৰাজকন্যাক বিচাৰি, এই ধৃতৰাষ্ট্ৰৰ পত্নীৰূপে।
1: তাত অস্থিৰ হ'ব লগা কি হ'ল?
0: অস্থিৰ হ'ব লগা আছে বৰপিতা, আছে। শুনিছো গান্ধাৰৰ ৰাজকন্যা ৰূপৱতী, যাৰ সৌন্দৰ্য স্বৰ্গৰ পৰিসদৃশ।
1: ঠিকেই শুনিছ, কিন্তু ইয়াত অসন্তোষ হ'ব লগা কি হ'ল?
0: আপুনি জানে বৰপিতা, এই ধৃতৰাষ্ট্ৰ জন্মান্ধ, মোৰ বাবে সৌন্দৰ্য মূল্যহীন, নিষ্পভ, নিস্তেজ।
1: গান্ধাৰী বুদ্ধিমতীও, সংসাৰৰ ধাৰণাও ভালকৈ বুজে, আৰু ৰাজনীতিটো পটু, যুগ্ম জীৱন সজাই ল'ব।
0: আপুনি মূল বিষয়ৰ পৰা ফালৰি কাটিছে বৰপিতা।
1: ধৃতৰাষ্ট্ৰ, তোৰ দেহৰ ৰন্ধে ৰন্ধে ৰাজ ৰক্ত প্ৰবাহিত, তেনে কন্যাই বিচাৰিব লাগিব, আৰু ৰাজবধুৰূপে সৌন্দৰ্যৰ প্ৰয়োজনো আছে।
0: মই এনে এজনী নাৰী বিচাৰোঁ যাৰ এজনী উজ্জ্বল চকু আছে, গান্ধাৰীয়ে যদি এই সম্বন্ধক মানি নলয়।
1: মোৰ বিশ্বাস গান্ধাৰীয়ে এই সম্বন্ধ স্বীকাৰ কৰিব।
0: বাধ্যবাধকতা নেকি?
1: ধৃতৰাষ্ট্ৰ,
0: বিবাহ নামৰ সম্বন্ধটো পবিত্ৰ, বলপূৰ্বকভাৱে গঢ়া সম্বন্ধ নহয়। আপুনি পাহৰিলেও মই পাহৰা নাই মোৰ মাতৃ অম্বিকাক।

0: ৰ মাতৃ অম্বালিকাক বলপূৰ্বকভাৱেই সয়ম্বৰ ৰাজসভাৰ পৰা ৰথত তুলি আনিছিল আপুনি। বলপূৰ্বকভাৱে গঢ়া হৈছিল সম্বন্ধ, বৈবাহিক সম্বন্ধ। গান্ধাৰীৰ জীৱনত তেনে ঘটনা নঘটাব। মোৰ আৰু পাণ্ডুৰ জন্ম ঘৃণাতেই, স্বামী স্ত্ৰীৰ পবিত্ৰতাৰে নহয়, মমতাৰ পৰশত নহয়। মোৰ বৈবাহিক জীৱন ঘৃণাৰে কলংকৰে উপচাই নিদিব। ৰাজমাতা সত্যৱতী আপুনি মানে মাতামহী।
1: মই তই সম্বন্ধৰ সীমাবদ্ধতা পাহৰিছ। এনে অশিষ্ট আচৰণ কৰিবলৈ তোক অধিকাৰ কোনে দিলে? এই ভীষ্ম কেৱল এজন ব্যক্তি নহয় তহঁতৰ বাবে, তহঁতৰ জীৱন গঢ়াৰ খনিকৰ জীৱনৰ সৰ্বস্ব তহঁতৰ বাবে উজাৰি দিছে, কেৱল তহঁতৰ বাবে। কুৰুবংশ এই ভীষ্মৰ বাবে সুৰক্ষিত।
0: জানো মাতামহী, জানো। সেইবুলি কাৰ বলেৰে কাৰোবাৰ সংসাৰ গঢ়িব লাগিব নেকি? কুৰুবংশ সুৰক্ষিত কৰিবলৈ যিকোনো উপায় অৱলম্বন কৰিব লাগিব নেকি? এখন সংসাৰ এটা যুগ্ম জীৱন, অপমানিত হয় নাৰী, এয়া নিন্দনীয়।
1: তোৰ কুকৰ্মবোৰ সেইবোৰ নিন্দনীয় হয়নে নহয়? সেই কুকৰ্মত নাৰী অপমানিত হয়নে নহয়?
0: কোনবোৰ মাতামহী?
1: কোনবোৰ? সেই দাসীজনীৰ লগত যে তোৰ অবৈধ সম্পৰ্ক, সকলোৱে নাক কুচাইছে। তোৰ মা অম্বিকা নীৰৱ, সকলোৱে মোৰ সিদ্ধান্তৰ অপেক্ষাত। ভাবিলো তোৰ বিয়াখন অনতিপলমে হৈ যাওক। এজনী কন্যা বিচৰাৰ দায়িত্ব ভীষ্মক ময়ে দিলো। তই এতিয়া যা ধৃতৰাষ্ট্ৰ, যা। ভীষ্ম, ধৃতৰাষ্ট্ৰৰ বিয়াখন সোনকালে হ'ব লাগে।
2: নিশ্চয় আই, আৰু দুই এদিন অপেক্ষা কৰক। গান্ধাৰৰ পৰা এতিয়াও কোনো সংবাদ অহা নাই।
1: যদি গান্ধাৰীয়ে এই সম্বন্ধক মানি নলয়, তুমি জোৰ নকৰিবা, অশাস্ততে অন্য এজনী কন্যাৰ সন্ধান কৰিবা। মুঠতে বিয়াখন সোনকালে হ'ব লাগে। যদি দাসীজনীয়ে কেনেবাকৈ পুত্ৰ সন্তান জন্ম দিয়ে, যদি উত্তৰাধিকাৰী সূত্ৰে সিংহাসন বিচাৰে, কি কৰিবা?
2: বিদুৰ দাসীৰ সন্তান আই, তেওঁ সিংহাসন বিচৰা নাছিল।
1: সকলো বিদুৰ নহয় ভীষ্ম, আৰু দ্বিতীয় কাৰণ, পাণ্ডু বৰ্তমান সিংহাসনত অধিষ্ঠিত। জ্যেষ্ঠ হিচাপে সিংহাসন ধৃতৰাষ্ট্ৰই পায়, কিন্তু ধৃতৰাষ্ট্ৰ জন্মান্ধ। সিদিনা বিদুৰে কি কৈছিল সকলোৱে শুনিছিল। কোনো অন্ধ ব্যক্তি ৰজা হ'ব নোৱাৰে, সবল যুক্তি দিছিল। তেওঁৰ যুক্তিত সকলো নিমাত। শেষত সিংহাসন পাণ্ডুক দিব লগা হ'ল।
2: ৰজা পাণ্ডুৱে হওক বা ধৃতৰাষ্ট্ৰ, মোৰ কোনো আক্ষেপ নাই। মোৰ লক্ষ্য কুৰু বংশ সুৰক্ষিত ৰখা, দেশৰ অখণ্ডতা ৰক্ষা কৰা। মই সিংহাসনৰ দাস চিৰদিন চিৰকাল, আৰু সেই প্ৰতিশ্ৰুতি আপোনাৰ পিতৃ ধীৱৰাজক দিয়া প্ৰতিশ্ৰুতি, মোৰ পিতা শান্তনুক দিয়া প্ৰতিশ্ৰুতি, মোৰ আই গংগাদেৱীক দিয়া প্ৰতিশ্ৰুতি।
1: তুমি তাকেই কৰিছা। বাকী সকলো অঘোষিত দায়িত্ব মোৰ ওপৰত। এতিয়া এটাই প্ৰধান কাম, ধৃতৰাষ্ট্ৰৰ বিয়া উপযুক্ত নাৰীৰ লগত, যাৰ এজুৰি চকুৰে ধৃতৰাষ্ট্ৰই ৰজাৰ যোগ্যতা লাভ কৰিব। ধৃতৰাষ্ট্ৰ ৰজাৰ যোগ্যতা হেৰুৱালে কেৱল অন্ধ হোৱাত, পত্নীৰ চকুজুৰিৰে পুনৰ ৰজাৰ যোগ্যতা লাভ কৰিব।

0: সিদিনা সজাই অন্য এখন ঘরলৈ উলিয়াই দিয়ার সময় হল। মহামন্ত্রী, এতিয়ার পৰা তাইৰ সকলো দায়িত্ব ভাগ্যক্ত, মই মাথো পিতৃধর্ম পালন করিম।
1: মহারাজ মহারাজ, পলম নকৰাই চেও, ভীষ্ম কি জানিবা অপেক্ষারত, সোনকালে এই সংবাদ জনাব লাগে, বার্তাবাহী দূত পঠাব লাগে।
0: মহামন্ত্রী, মই আজি এই ভীষ্মলৈ এই বার্তা প্রেরণ করিম। আমি গান্ধারিক ধৃতরাষ্ট্র।
2: রব পিতা, আপনি রজা, আপনার সিদ্ধান্ত শিলর রেখা, এনে সিদ্ধান্ত লওয়ার আগতে এই শকুনির অভিমত লওয়া উচিত, কারণ মই গান্ধারীর ভ্রাতা। ভীষ্মর ভয়ত এজন অন্ধর হাতত গান্ধারীক গুজি দিব আমি সমর্থন করিম, এয়া হব নোৱাৰে, প্রয়োজন হলে যুদ্ধ হব।
0: শকুনি, পাগল হৈছ তই? ভীষ্মৰ লগত যুদ্ধ করিবি?
2: এতিয়া মইহে পাগল হব? এজন রজার কাপুরুষালীর এই এই ডাঙর নিদর্শন, নিজের কন্যার নিরাপত্তা দিব নোৱাৰে। গান্ধারী রাজদ্রোহী নহয়, তেনে নির্বাসন দিব খুঁজিছে কিয়?
0: মই গান্ধারীক নির্বাসন দিয়ার কথা কেতিয়া কলো?
2: কিন্তু এয়া বিয়া নহয়। ভীষ্ময় এটুকুরা লোহার বাবে সুবর্ণ বিচারিছে, আর আপুনি গান্ধারত ভীষ্মর পদধূলি, হস্তিনাপুরের অশ্রু মুচি জেউতি সনার সংকল্প। গান্ধারী হব লাগে অন্ধর লাখুটি। নহব, এনে নিষ্কার্য কেতিয়াও সম্ভব নহয়, মই নিজো পিতা।
3: হে পিতা মহারাজ সুবল, শ্রদ্ধাস্পদ মহামন্ত্রী, পাত্রমন্ত্রী বিষয়া, মোৰ ভ্ৰাতাগণ, এই প্ৰভাততে মই কুল বিগ্ৰহত সেৱা জনাই এই মন্ত্ৰণা কক্ষ পালোহি।
2: গান্ধাৰী, তই?
3: ভ্ৰাতা শকুনি, মোৰ ইয়ালৈ অহাত বাধা কিহৰ?
2: নাই নাই, কোনো বাধা নাই।
3: শুনামতে ইয়াত মোৰেই কথা আলোচনা হৈ আছে, মোৰ জীৱনৰ লগত মোৰ অধিকাৰ জড়িত হৈ আছে, ইচ্ছা অনিচ্ছাৰ কথা আছে।
2: আছে গান্ধাৰী, আছে। এই গান্ধাৰ তোৰ অধিকাৰ, তোৰ ইচ্ছা অনিচ্ছাক সদায় মূল্য দি আহিছে, আজিও কৃপণালী নকৰে। ক গান্ধাৰী, ক, তোৰ অধিকাৰৰ কথা ক, তোৰ ইচ্ছাৰ কথা ক।
3: গান্ধাৰ মোৰ জনম যুগীয়া জন্মভূমি, শাওনৰ আকাশৰ বেলিটো মূৰৰ ওপৰত লৈ ডাঙৰ হৈছো, সেউজীয়া পথাৰৰ পকা ৰদে চিৰকাল ৰিঙিয়াই মাতিব। গান্ধাৰে মোক বহুত দিছে ভ্ৰাতা, কৈ কৈ উৰকি নপৰে, মইনো কি দিছো? গান্ধাৰৰ বাবে যদি দিব লাগে মোক কব পিতা, প্ৰয়োজন হলে জীৱনটো দিবলৈও প্ৰস্তুত।
0: গান্ধাৰী নকবি, গান্ধাৰী নকবি, জীৱন দিয়াৰ কথা নকবি।
3: মই জানো পিতা, আপুনি মোৰ অধিকাৰৰ পৰা বঞ্চিত নকৰে। কওক পিতা, নিমাত কিয় কওক, আপুনি নীৰৱ হলেও মই মোৰ অধিকাৰ সাব্যস্ত কৰিমেই। গান্ধাৰে মোৰ অধিকাৰ মানি ল'ব।
2: ক গান্ধাৰী, ক, এই শকুনি থাকোঁতে কোনো ভয় নাই, ক।
3: তই সঁচাকৈ কৈছনে ভ্ৰাতা শকুনি?
2: সঁচাকৈ।
3: তেনেহলে তয়ো শুন, বৰপিতা ভীষ্মই তুলি দিয়া বৈবাহিক সম্বন্ধৰ জৰীডাল সম্বন্ধৰ এনাজৰী বুলিয়েই মই সাদৰে গ্ৰহণ কৰিছো।
2: গান্ধাৰী নহয়, গান্ধাৰী নহয়, এই বিয়া হব নোৱাৰে।
3: মোৰ অধিকাৰ গান্ধাৰে দিয়া উপহাৰ, এই অধিকাৰৰ পৰা বঞ্চিত নকৰিবি ভ্ৰাতা শকুনি, এই অধিকাৰ মোৰ প্ৰাপ্য, নিয়তিৰ বিধান। জগতত অনেক ৰাজকুমাৰী আছে, বৰপিতা ভীষ্মই মোকহে যোগ্য বিবেচনা কৰিছে, প্ৰকৃততে প্ৰকৃততে ময়ে যোগ্য।
2: অপ্ৰাপ্তৰ হাতত পাত্ৰ, যোগ্যতা কেনেকৈ? তই এজনী প্ৰচুৰ সম্ভাৱনাপূৰ্ণ গাভৰু, এজন জন্মান্ধৰ হাতত তুলি দিয়াত যুক্তিযুক্ততা আছেনে?
3: ধৃতৰাষ্ট্ৰ জন্মান্ধ হয়, সেয়া তেওঁৰ দোষ নেকি? সেয়া এজন পুৰুষৰ পুৰুষত্বক অৱহেলাৰ যুক্তি নেকি? তেওঁ অন্ধ হোৱাত ক্ষতিকাৰ, তেওঁ মোৰ স্বামী হোৱাত বাধা কত? অযোগ্যতাৰ অযোগ্যতাৰ কাৰণ কি? দৈহিক অন্ধতা কাৰো পুতৌ পাত্ৰ নহয়, কাৰো অন্তৰাই নহয়। অন্ধত্বাই মনুষ্যত্বক স্খলন নকৰে, সভ্যতা বিনষ্ট নহয়, মানুহক সৰ্বশান্ত ভাৰাক্ৰান্ত কৰে অন্তৰত অৱদমিত অন্ধকাৰে, মনুষ্যত্ব নষ্ট কৰে অন্তৰৰ অন্ধতাই।
0: গান্ধাৰী, তথাপি মোৰ অন্তৰখনে মানি ল'ব পৰা নাই।
3: আপুনি বিষাদত বিদুৰ নহব পিতা, দ্বিধাগ্ৰস্ত দুখবোৰ ত্যাগ কৰক, সেই সম্বন্ধক পূৰ্ণ সমৰ্থন দিয়ক, সকলোৰে মংগল হ'ব।
2: তই তাৰ মানে?
3: তই কথাবোৰ ভুল নুবুজিবি ভ্ৰাতা শকুনি, মোৰ স্ব ইচ্ছাত সন্দেহ নাৰাখিবি। এটা কথা কোৱাই নাই নহয় পিতা, মোৰ আজিকালি

0: আন্ধাৰলৈ ভয় নালাগে।
1: কি কৈছ? তোৰ আন্ধাৰলৈ ভয় নালাগে? তোৰ আন্ধাৰলৈ বৰ ভয় লাগিছে। অঁ, মোৰ মনত আছে, সকলো মনত আছে। আন্ধাৰলৈ ভয় কৰাৰ বাবেই তোৰ শয়ন কক্ষত সদায় এগছি বন্তি জ্বলাই থওঁ, ওৰে নিশা প্ৰজ্বলিত হয়। আজি কৈছ আন্ধাৰলৈ ভয় নালাগে, আচলতে এইবোৰ হৈছে কি?
0: সেয়া আছিল মোৰ আন্ধাৰৰ প্ৰতি থকা অজ্ঞতা, ভ্ৰান্ত ধাৰণা। সেই ধাৰণা উত্তৰণ ঘটিছে, অজ্ঞতাবোৰ অদূৰৰ পৰা দূৰ হৈছে। এতিয়া আৰু বুজিছো, আন্ধাৰৰ অৱগ্ৰাহণতেই মোৰ চিৰন্তন ব্যক্তি সত্তাই স্নান কৰিব।
2: মানে?
0: মোৰ স্বামী অন্ধ, ময়ো চিৰ অন্ধত্বক তুলি ল'ম। এই ৰাজমহলতে আপোনালোক সকলোৰে সন্মুখত প্ৰতিজ্ঞা কৰিছো, যিদিনা কন্যা হৈ হস্তিনাপুৰত প্ৰৱেশিম, সেইদিনাই হস্তিনাপুৰৰ ৰাজহাউলিত মোৰ চৰণ যুগল থোৱাৰ আগ মুহূৰ্তত মোৰ দুচকুত আস্বাদন বান্ধি ল'ম। মোৰ স্বামী অন্ধ, তেওঁ নেদেখা এই পৃথিৱী জাগ্ৰতিক কাৰুকাৰ্য, ময়ো হ'ম চিৰ অন্ধ। মোৰ কোনো অধিকাৰ নাই এই পৃথিৱীখন চোৱাৰ। এতিয়া আহিছো পিতা মহাৰাজ সুবল, লগতে মহামন্ত্ৰী, পাত্ৰ মন্ত্ৰী পৰিষদ, মোৰ ভ্ৰাতাগণ, পুনৰ সেৱা নিবেদিছো। এতিয়া আহিছো।
3: শুনিছে পিতা, শুনিছে। গান্ধাৰীৰ খুব গান্ধাৰীৰ জ্বালামুখী বুকুত কঢ়িয়াই লৈ ফুৰিছে তাই, বন্ধ কোঠাৰ তাইৰ উচুপনি আপুনি শুনা নাই পিতা? মই শুনিছো, ময়ো সিদ্ধান্ত লৈছো, হস্তিনাপুৰৰ ৰাজ পৰিয়ালক মই শান্তিত থাকিবলৈ নিদিওঁ। ৰাজহাউলিত ভীষ্মৰ স্থান নহ'ব, মহাজ্ঞানী বিদুৰৰ স্থানো নাথাকিব। জগতে জানিব হস্তিনাপুৰৰ বৌদ্ধ পৰম্পৰাবোৰ অবৌদ্ধত পৰিণত হ'ব আৰু অবৌদ্ধবোৰ বৌদ্ধ। ভীষ্মই প্ৰলোভনেৰে চলোৱা শলিতা কচি মই নুমুৱাই পেলাম।
1: বিপ্লৱেৰে বিপ্লৱ নাশ নকৰে শকুনি।
3: প্ৰলোভন মানে বিপ্লৱ নহয় পিতা, মই প্ৰলোভনৰ বাট সাজিম, ভীষ্মই গমেই নাপাব।

0: সখী সখী
1: সখী গান্ধাৰী
2: অঁ বিপাশা
1: সখী তুমি প্ৰস্তুত হৈছানে তোমাক কন্যা সজাবৰ সময় হ'ল সখী এয়া চিত্ৰভানু এওঁ তোমাক কন্যা সজাব
2: চিত্ৰভানু মোক গান্ধাৰৰ কন্যা ৰূপত সজাবা
1: সখী হৌৱা মহাৰাজ শুবল আহিছে
3: পিতা আপুনি
4: পিতা মাত গান্ধাৰী পিতা বুলি মাত নাই নালাগে নামাতিবি অপদাৰ্থ মই নিজকে ক্ষমা কৰিব নোৱাৰো নৈতিকতাৰ উপদেশ দি আজি মই নিজেই নৈতিকতাৰ ওচৰত হাৰি গ'লো লাঞ্ছিত বঞ্চিত আজি অৱহেলিত মই নিজৰ ওচৰত হাৰি গ'লো অযোগ্য ৰজা মই অযোগ্য পিতা
3: নহয় পিতা
4: মই মোৰ প্ৰাণসম দুহিতাক সুৰক্ষা দিব নোৱাৰিলো
3: নহয় পিতা আজি মোৰ বিয়াৰ দিন ইয়াত সুৰক্ষাৰ প্ৰাসংগিকতা কেনেকৈ মই বিচাৰো আপুনি আজি পিতৃধৰ্ম পালন কৰাত সফল হ'ব এই বিয়াখনে মোক বহুত কথাই শিকালে পিতা দৈহিক সৌন্দৰ্য মূল্যহীন কাৰো কাষত চিৰদিন সৌন্দৰ্য নাথাকে আটাইতকৈ ভাল লাগিছে এই সৌন্দৰ্যৰ প্ৰভাৱ মোৰ আৰু ধৃত ৰাষ্ট্ৰৰ জীৱনত অলপো নপৰে এই সৌন্দৰ্য আমাৰ দেশৰ পৰা আঁতৰ হ'লেও সংসাৰ চলিব স্বাভাৱিক গতিত দুয়ো গমকেই নাপাম সৌন্দৰ্য আছেনে নাই।

0: সখী সখী গান্ধাৰী, আমি গান্ধাৰৰ সীমা পালোহি।
1: গান্ধাৰৰ সীমা?
0: সৌৱা যে দেখিছা অৰণ্য সদৃশ ওখ ওখ গছবোৰ, সেই ঝাও বন বিৰিণাবোৰ দেখিছা নহয়, সেয়াই গান্ধাৰৰ সীমা। সৌফালে চোৱা কি মনোলোভা বিনন্দীয়া ৰূপ মাধুৰী, সঁচাই বিচিত্ৰ, কি অপূৰ্ব, নহয়নে সখী? গান্ধাৰী, এয়াই গান্ধাৰৰ সীমা।

0: ইয়াৰ পৰাই মোৰ জন্মভূমিক সেৱা যাচিছোঁ, মোৰ শত দুখ ক্ষমিবা, সেয়াই মোৰ শেষ বিদায়।
1: সখী, শেষ বিদায় বুলি ক'লা যে?
0: সেয়াই শাশ্বত সত্য বিপাশা। হস্তিনাপুৰৰ নিয়ম বেলেগ, নাৰীসকল কটকটীয়া আৱেষ্টনীত থাকে, বিয়া হৈ যোৱাৰ পাছত ঘৰলৈ মাজে সময় অহাৰ নিয়মো নাই। মই শুনাহে নতুন এখন দেশ, নতুন ৰাজপৰিয়াল, নতুন পৰম্পৰা, এই সকলো হ'ব মোৰ আপোন, মোৰ আপোনবোৰ হ'ব বৰ।
1: তথাপি তুমি শেষ বিদায় বুলি নক'বা সখী?
0: মই আৰু মোৰ গান্ধাৰক নেদেখোঁ সখী, আৰু দ্বিতীয়বাৰ তোমাকো নেদেখোঁ সখী বিপাশা, এয়াই চিৰবিদায়।
1: চিৰবিদায় বুলি নক'বা সখী, মোৰ সোঁৱৰণিত তুমি থাকিবা, শৈশৱৰ সোণালী দিনবোৰ থাকিব, নিকুঞ্জবনত উমলিব আমাৰ ল'ৰালি, মোৰ সোঁৱৰণিত থাকিবা চিৰদিন, শেষ বিদায় বুলি নক'বা আৰু সখী।
0: বিপাশা, আমি বহু যোজন অতিক্ৰম কৰিলোঁ, বহু গিৰিগুহা জলাশয় এৰি আহিলোঁ, আৰ্যব্ৰতত কেতিয়াবাই সোমালোঁ, হঠাৎ ৰথবোৰ ৰখাইছে কিয়?
1: সকলো ক্লান্ত হৈ পৰিছে সখী, তোমাক এই নকন্যাৰ ৰূপত মনোৰম লাগিছে, যুৱৰাজ ধৃতৰাষ্ট্ৰও আমাৰ লগত অহা হ'লে কিমান যে আমোদৰ কথা হ'লহেঁতেন।
0: আমি বিচৰা আৰু ঈশ্বৰে দিয়াৰ মাজত জানো পাৰ্থক্য নাই সখী, সুন্দৰক আৰু সুন্দৰ ৰূপত কল্পনাতে অপাৰ আনন্দ থাকে, কল্পনা কাৰ্যত পৰিণত হ'লে সেই আনন্দ নাথাকে।
1: সখী গান্ধাৰী, আমি হস্তিনাপুৰৰ ৰাজ অন্তেহপুৰ পালোহি। এয়া কি কৰা সখী, তুমি শুক্লপাত বস্ত্ৰৰে চকু দুটাত আচ্ছাদন বান্ধিছা যে?
0: আজিৰ পৰা মোৰ নব্য জীৱন সূচনা হৈছে, পুৰণিক এৰি আৰম্ভ হৈছে ৰাজবধুৰ জীৱন, নতুনৰ এয়া ন আয়োজন।
1: সখী গান্ধাৰী, হৌৱা হস্তিনাপুৰৰ অন্তেহপুৰ, কি বিশাল ৰাজহাউলি, চালে চকুৰোৱা, সু উচ্চ প্ৰাচীৰ। আহা সখী, মোৰ হাতত ধৰা, সকলো বৰযাত্ৰীৰ অপেক্ষাত, হৌৱা সত্যৱতী, হৌৱা তোমাৰ প্ৰাণ প্ৰতিম প্ৰিয়তম ধৃতৰাষ্ট্ৰ, দৰাৰ সাজত সুন্দৰ লাগিছে, কাষত পাণ্ডু বিদুৰ বৰপিতা ভীষ্ম, মাতামহী সত্যৱতীৰ সমীপত তোমাৰ শাহুমা অম্বিকা, কাষত তোমাৰ দেৱৰ পাণ্ডুৰ মাতৃ অম্বালিকা, এইফালে আহা।
2: ৰ'বা গান্ধাৰী, এয়া কি তোমাৰ চকুত কাপোৰৰ আচ্ছাদন? নিমাত কিয় চকুত আচ্ছাদন বান্ধি কৃত্ৰিম অন্ধত্ব দেখুৱাৰ অৰ্থ কি?
1: মাতামহী সত্যৱতীয়ে তোমাক সুধিছে সখী।
2: কোৱা গান্ধাৰী, তোমাৰ দুচকুত এই কাপোৰৰ আচ্ছাদন কিয়?
0: হেই মাতামহী, মোৰ স্বামীৰ সুখেই মোৰ সুখ, মোৰ স্বামীৰ দুখবোৰ মোৰ, স্বামীৰ সুখ দুখৰ ভাগি হ'বলৈ কি আহিছোঁ অৰ্ধাংগিনী হৈ, তেওঁৰ পথ পৰিক্ৰমাক সন্মান জনাবলৈ।
2: এয়া তোমাৰ স্পৰ্ধা, হৃদয়ত পুহি ৰখা ঘৃণাৰ অভিব্যঞ্জনা।
0: নহয় মাতামহী, মোৰ স্বামী অন্ধ, এই অন্ধত্বক স্বীকাৰ কৰাটো মোৰ কৰ্তব্য।
2: নিজে অন্ধ হৈ ধৃতৰাষ্ট্ৰ অন্ধ, সেই অন্ধত্বক দূৰ কৰিবলৈ লাগে উজ্জ্বল দুনয়ন থকা এজনী নাৰী, আমি তেনে এজনী কন্যা বিচাৰিছিলোঁ।
0: আত্মিকভাৱে একাত্ম হ'বলৈ লাগে এক পবিত্ৰ সম্বন্ধ, অন্তদৃষ্টিৰে চাওক, দৈহিক দৃষ্টিৰে চালে এই পবিত্ৰতা নেদেখে মাতামহী।
2: তুমি যিয়েই নোকোৱা গান্ধাৰী, অন্ধক বাট দেখুৱাবলৈ অন্ধ মানুহ নালাগে, ময়ো নিবিচাৰোঁ ধৃতৰাষ্ট্ৰৰ জীৱনলৈ এগৰাকী অন্ধ নাৰী আহক।
0: ক্ষমা কৰিব মাতামহী, অন্ধক বাট দেখুৱাৰ দায়িত্ব লৈ ময়ো অহা নাই, আহিছোঁ পত্নী হ'বলৈ, পত্নীৰ ভূমিকা পালন কৰিবলৈ।
3: তুমি মোক অপমান কৰিছা, মোৰ অন্ধত্বক বাৰে বাৰে অপমান কৰিছা।
0: নাই কৰা যুৱৰাজ,
3: তোমাক পত্নীৰূপে মই গ্ৰহণ নকৰোঁ। মোৰ একমাত্ৰ আৰু শেষ কথা, তুমি অহা বাটে উভতি যোৱা।
0: তেনেকৈ নকব ৰাজকুমাৰ, মই গান্ধাৰক বিদায় দি আহিছো, কন্যাৰ সাজেৰে ওলাই আহিছো, আপুনি গ্ৰহণ নকৰিলে মই অসহায়, আত্মহত্যাৰ বাদে অন্য পথ নাই, এই হস্তিনাপুৰতে আপোনালোক সকলোৰে সন্মুখতে অগ্নি জাপ দি আত্মহত্যা কৰিম।
4: নহয় গান্ধাৰী, এনে সংকল্প নিন্দনীয়,
0: মই গান্ধাৰলৈ উভতি যাব নোৱাৰো, গুমণিক ব্ৰাহ্মণ সকলোৱে আশীষ দি বিদায় দিছে, ৰথ ৰথী পদাতিক সৈন্যৰ বিশাল আয়োজনেৰে কন্যা সাজেৰে হস্তিনাপুৰৰ ৰাজহাউলিত ভৰি দিছো, এজনী নাৰীৰ আত্মমৰ্যাদা আত্ম

0: জড়িত আছে। জীৱনতকৈ এইবোৰৰ মূল্য বহুত বেছি ভ্ৰাতা শকুনি। মই গান্ধাৰলৈ যাব লগা হলেও সু শৰীৰে যাব নোৱাৰো।
1: নালাগে যাব গান্ধাৰলৈ, অন্য দেশত আশ্ৰয় বিচাৰি যাম, প্ৰয়োজনত ওৰে জীৱন দাস দাসী হৈ কটাম, তথাপি আত্মহত্যাৰ কথা মনলৈ নানিবি গান্ধাৰী।
2: এতিয়াও সময় আছে গান্ধাৰী, তুমি চকুৰ আচ্ছাদন খুলি দিয়া।
0: এয়া যে মোৰ প্ৰতিজ্ঞা মাতামহী।
2: প্ৰতিজ্ঞা?
0: অ প্ৰতিজ্ঞা, মই প্ৰতিজ্ঞাবদ্ধ হৈছো। মোৰ স্বামী অন্ধ, এই পৃথিৱীখন চোৱাৰ মোৰো অধিকাৰ নাই। মই জানো প্ৰতিজ্ঞাৰ মৰ্যাদা কুৰু বংশই বুজে,
3: কিন্তু গান্ধাৰী, প্ৰতিজ্ঞাৰ মূল্যবোধ তোমাৰ আছেনে?
4: বৰপিতা ভীষ্মই সুধিছে।
0: বৰপিতাদেৱ, মোৰ প্ৰণাম ল'ব। প্ৰতিজ্ঞাই আপোনাক শ্ৰেষ্ঠ শিখৰলৈ উত্তৰণ ঘটাইছে। মই জানো প্ৰতিজ্ঞা জীৱন উৎসৰ্গ কৰা মহত্ব উপায়।
2: তোমাৰ প্ৰতিজ্ঞা এক অভিনৱ পন্থা, বিদ্ৰোহৰ পৰিধি ভাঙি বিদ্ৰোহ সূচনা কৰা এক পন্থা।
0: প্ৰতিজ্ঞা বিদ্ৰোহৰ পৰা জন্ম নহয় মাতামহী।
2: কিন্তু প্ৰতিজ্ঞাৰ পৰা বিদ্ৰোহৰ জন্ম হ'ব পাৰে গান্ধাৰী।
0: প্ৰতিজ্ঞা মানৱ হৃদয়ৰ মহত্তৰ উৰ্মিমালা, বিশাল সাগৰৰ। প্ৰতিজ্ঞাৰ জন্ম নহয় বিদ্ৰোহৰ পৰা, প্ৰতিজ্ঞাই জন্ম নিদিয়ে বিদ্ৰোহক, নহয় প্ৰতিজ্ঞা বিপ্লৱক ফিৰিঙতি প্ৰচণ্ড শক্তিৰে, প্ৰচণ্ড উত্তাপেৰে।
2: চকুত আচ্ছাদন বনাৰ অৰ্থ?
0: মাতামহী, পত্নীৰ দৃষ্টিৰে স্বামী জানো দৃষ্টিহীনতা দূৰ কৰিব পাৰি। জীৱনৰ অন্ধকাৰবোৰ বেছি অন্ধকাৰহে হ'ব। স্বামী অন্ধ হলে পত্নীৰ দৃষ্টিৰে হয়তো সহায় কৰিব, কিন্তু এই সহায় অস্থায়ী। দুয়োৰ মাজৰ তুলনাই সংসাৰত দূৰত্ব বহাব, সংঘাত তিক্ততাই ঠাই ল'ব। হবশেলাৰ পাত্ৰ হ'ব স্বামী। এজন অন্ধ স্বামীৰ ওচৰত দৃষ্টিমান পত্নীগৰাকী সদায় পূৰ্ণ আৰু স্বামী অপূৰ্ণ। মধুৰ সম্পৰ্কই অপূৰ্ণতাৰ ওচৰত হাৰ মানে। এজন অন্ধ স্বামীৰ ওচৰত এজনী অন্ধ পত্নী সদায় পূৰ্ণ, অপূৰ্ণ থাকিব ক'ত? তুলনা, উপহাস এইবোৰ আহিব কেনেকৈ? এজনী পত্নীক অৰ্ধাংগিনী হৈ মই স্বামীক অন্তদৃষ্টিৰে চাব বিচাৰোঁ। হেই যুৱৰাজ, আপোনাৰ হৃদয়ৰ গভীৰতাত মই প্ৰৱেশিব বিচাৰোঁ। অৰ্ধাংগিনী হৈ আপুনি মোক বাধা নিদিব। জাগ্ৰতিক দৃশ্যমান বস্তুবোৰ আপোনাৰ বাবে অদৃশ্য, মোৰ বাবেও অদৃশ্য। কেৱল হৃদয়ৰ বস্তুবোৰহে আপোনাৰ বাবে, মোৰ বাবে। আপুনি মোক গ্ৰহণ কৰক অৰ্ধাংগিনী হবলৈ।
5: জয় ৰাজকুঁৱৰী গান্ধাৰী!
6: জয়!
5: জয় যুৱৰাজ ধৃতৰাষ্ট্ৰৰ!
6: জয়!
5: জয় ৰাজকুমাৰী গান্ধাৰী!
6: জয়! জয়! জয়!
2: দাসীসকল, গান্ধাৰীক লৈ অনা হওক।
5: জয় ধৃতৰাষ্ট্ৰৰ!
6: জয়!
5: জয় গান্ধাৰী!
6: জয়!
5: জয় ধৃতৰাষ্ট্ৰৰ!
6: জয়!
7: জয়! জয়!

0: কোন?
1: মই ধৃতৰাষ্ট্ৰ। কি হ'ল গান্ধাৰী, তুমি মজিয়াত বাগৰি পৰিলা? আজি আমাৰ ফুলসজ্জাৰ নিশা, সেই শয়নকক্ষত তুমি আৰু মই দুই দুয়োকে বৰমালা পিন্ধাই স্বামী স্ত্ৰীৰ সম্বন্ধত পাণ খালো। এই বিশেষ নিশাটো তুমি তিক্ততাৰে ভৰাই দিলা, অন্ধৰ ভাও দিছা, কৃত্ৰিম অন্ধৰ।
2: সহজ বুলি ভাবিছা?
1: মই দৈহিকভাৱে অন্ধ, এই দৈহিক অন্ধত্বৰ ওচৰত কৃত্ৰিম অন্ধত্বৰ অস্তিত্ব বিচাৰিছা। মোৰ দৰে নিখুঁত অন্ধ হ'ব নোৱাৰা,
0: মোৰ অন্ধত্বক গ্ৰহণ কৰক।
1: মনে মন থাকা, মিছা আচ্ছাদন বৰ্জন কৰা, অন্ধ হৈ সংসাৰ গঢ়িবলৈ আহিছা। সংসাৰৰ জলধিত হাবু দাবু খাই তুমি নুবুজিবা,

0: চিত্ৰ, মোৰ তীক্ষ্ণ অন্তঃদৃষ্টিত সকলো স্পষ্ট, জল জল পটপট। মই বীৰ যোদ্ধা, ক্ষত্ৰিয়ৰ সন্তান, অন্ধত্ব মোৰ বাবে হেঙাৰ নহয়।
1: ময়ো আপোনাৰ পথ অনুকৰণ কৰিম। আপোনাৰ পথ অনুকৰণ কৰাটো মোৰ ধৰ্ম। মই আপোনাৰ পত্নী মহাৰাজ, ঘৰতে এনে সংস্কাৰ আয়ে দিছিল।
0: তুমি পতিব্ৰতা নাৰী, মোৰ আদেশ অমান্য নকৰা নিশ্চয়। তোমাৰ চকুৰ আচ্ছাদন খোলা, নহ'লে ময়ে খুলি দিওঁ।
1: নহয়, মোৰ চকুৰ আচ্ছাদনত হাত নিদিব।
0: কিয়? তোমাৰ স্বামীৰ

0: আপুনি মোৰ মুখখন যিদৰে নেদেখে ঠিক একেদৰে ময়ো দুচকুত আচ্ছাদন বান্ধি নেদেখা হলো। মোৰ দৈহিক সৌন্দৰ্য আপোনাৰ বাবে মূল্যহীন। আপুনি সৌন্দৰ্যক কিয় ইমান মূল্য দিছে? সময়ৰ লগে লগে দুয়ো দুয়োৰ দৈহিক গঠনৰ ধাৰণা কৰি ল'ম, সেয়াই যথেষ্ট। যদি ধৃতৰাষ্ট্ৰ আপোনাৰ শৰীৰটোৰ নাম, গান্ধাৰী মোৰ শৰীৰটোৰ নাম, সেই নামৰো মূল্য ক'ত? লাহে লাহে আপুনি মোক বুজিব, মই আপোনাক। আত্মিকভাৱে আমি এক হ'ম। আত্মিক সত্তাতে স্বামী স্ত্ৰীৰ সম্বন্ধৰ পবিত্ৰতা নিয়ন্ত্ৰিত।
1: তুমি মোক আজিও উপহাস কৰিছা?
0: নাই কৰা।
1: মই দুৰ্ভগীয়া, তুমিও দুৰ্ভাগ্যকে জাপি দিলাহি। দুৰ্ভাগ্যই মোক লগ নেৰা হৈছে।
0: আপুনি হতাশ হৈছে কিয়? আপুনি দুৰ্ভগীয়া নহয়, আপুনি আনতকৈ পৃথক।
1: যদি স্বয়ম্বৰ হ'লহেঁতেন, এই পৃথক মানুহজনক তুমি গ্ৰহণ কৰিলাহেঁতেন নে গান্ধাৰী? সত্ৰৰ পৰা নপলাবা, মই উপলব্ধিৰ শীৰ্ষত ৰৈ ভালকৈ বুজিছো তুমি মোক লৈ সুখী নোহোৱা।
0: মই সুখী যুৱৰাজ, মোৰ জীৱনৰ মাজত আপোনাক পাইছো। অন্ধ হলেই স্বামীৰ অযোগ্য নহয়।
1: পুতৌ কৰিছা?
0: নাই কৰা। এবাৰ আমাৰ প্ৰসাদলৈ ব্যাসদেৱ আহিছিল, হয়তো তেতিয়াই আপোনাৰ লগত মোৰ বিয়াৰ ইংগিত দিছিল। এতিয়া আপোনাৰ দ্বাৰা আৰম্ভ হোৱা মোৰ জীৱন গাথাই পত্নীৰ ধৰ্ম হ'ব।
1: তুমি নাৰী চলনাময়ী, স্বাৰ্থপৰ, নিজে প্ৰতিজ্ঞাবদ্ধ হৈ মহিষী হ'বা, মহামতী হ'বা, আৰু মই
0: আপুনি মোৰ স্বামী, মোৰ সকলো আপোনাৰ ওচৰতে নিমৰ্জিত।
1: মোৰ নিৰ্দেশ পালন কৰা, আচ্ছাদন খোলা।
0: মই আপোনাৰ জীৱনৰ পৰা আঁতৰি থাকিব নোৱাৰো, আপুনি মোৰ স্বামী।
1: মানে মোৰ অন্ধত্ব? তোমাৰ অন্ধত্ব হলেহে তুমি মোৰ ওচৰত থাকিবা, কি অদ্ভুত!
0: মোৰ প্ৰতিজ্ঞাত আপুনি সাঙুৰ খাই আছে, আছে আপোনাৰ সন্মান, সমগ্ৰ নাৰী জাতিৰ বিশ্বাস। হস্তিনাপুৰৰ প্ৰজাৰ ওচৰত মোৰ বিশ্বাস নাথাকিব প্ৰতিজ্ঞা ভংগ হলে।
1: হলেও অবিশ্বাসী অপৰাধ কি? অন্তত মোৰ বিশ্বাসী হবা, তুমি মোৰ পত্নী, মোক সুখী কৰাটো তোমাৰ কৰ্তব্য। কাইলৈ ৰাজসভাত জনাই দিম। গান্ধাৰীয়ে মোৰ আদেশ মানি চকুৰ আচ্ছাদন খুলিলে।
0: ক্ষমা কৰিব যুৱৰাজ, সেয়া মোৰ কেৱল চকুৰ আচ্ছাদনেই নহয়, সহাগৰাৰ পৃথিৱীত আমাৰ যুগ্ম জীৱনৰ প্ৰতীক।
1: তোমাৰ ওচৰত মোৰ সকলো চেষ্টা অনৰ্থক, নালাগে। মোৰ শেষ কথা, তোমাক পত্নীৰূপে স্বীকাৰ নকৰোঁ, নকৰোঁ। পিন্ধিলাই যেনিবা বৰমালা বিবাহ মণ্ডপত, সকলো সামৰি থলোঁ। নালাগে তোমাৰ ৰক্তৰে কুৰুবংশ ৰক্ষা কৰিব, গলে যাওক কুৰুবংশ অধঃপতনে যাওক।
0: যুৱৰাজ, যুৱৰাজ, যুৱৰাজ, যুৱৰাজ!

0: যুৱৰাজ ধৃতৰাষ্ট্ৰই ক'লেই হ'বনে তোক পত্নীৰূপে গ্ৰহণ নকৰে? কথাবোৰ ইমান সহজ, তই চিন্তা নকৰিবি গান্ধাৰ। ধৃতৰাষ্ট্ৰৰ হৃদয়ৰ কোন দুৱাৰেদি প্ৰৱেশ কৰিব লাগে আৰু কোন দুৱাৰেদি প্ৰস্থান কৰিব লাগে মই জানো। সোনকালেই ধৃতৰাষ্ট্ৰৰ জীৱনৰ ৰূপান্তৰ হ'বই। তোক ধৃতৰাষ্ট্ৰই পত্নীৰূপে গ্ৰহণ কৰিবলৈ বাধ্য হ'ব।
1: ভ্ৰাতা শকুনি, এইবোৰ চিন্তা মোক এৰি দে। বহুত দিন হ'ল তোৰ এই হস্তিনাপুৰত, পিতায়ে চিন্তাত টোপনি এৰিছে চাগে। তই গান্ধাৰলৈ উভতি যা, তই গান্ধাৰলৈ প্ৰত্যাৱৰ্তন কৰ।
0: এনে অৱস্থাত তোক এৰি যাব নোৱাৰো গান্ধাৰ। তোৰ জীৱনৰ চাবিকাঠি এতিয়া আনৰ হাতত, আৰু কেইদিনমান অপেক্ষা কৰ, মই খেলিম। পাশা খেল নহয়, অন্য খেল। তোৰ আঙুলিৰ ঠাৰত চলিব সকলো, ৰাজপ্ৰসাদত নাথাকিব ভীষ্ম বিদুৰৰ স্থান।
1: এনে নিজ ষড়যন্ত্ৰ তোৰ?
0: ভীষ্ম বিবেক দংশনত মই দগ্ধ হৈছো গান্ধাৰী। নাৰী বজাৰৰ পণ্য সামগ্ৰী নহয়, ভীষ্মই বুজিব।
1: বৰপিতা ভীষ্মৰ কোনো দুখ নাই, ভাগ্যই আনিছে মোক এই হস্তিনাপুৰলৈ। তই আজিয়ে যা ঘৰলৈ। ৰাজ কাৰিমত তোৰো আলোচনা হৈছে, কন্যা সম্প্ৰদান কৰি তেতিয়াই যাব লাগিছিল। তোক আজিয়েই যোৱাৰ ব্যৱস্থা কৰিম।
0: তই যাবলৈ বাধ্য কৰিলেই নহ'ব গান্ধাৰী, ধৃতৰাষ্ট্ৰৰ লগত মোৰ কথা আছে।
1: মই ৰাজপধু, মোৰ কথা মানি তই গান্ধাৰলৈ উভতি যোৱা উচিত।
0: তই এতিয়াও হস্তিনাপুৰত কোনো অধিকাৰ লাভ কৰা নাই গান্ধাৰী। তোৰ কথা মানি মই হস্তিনাপুৰ এৰিম কিয়? অৱশ্যে যুৱৰাজ ধৃতৰাষ্ট্ৰই ক'লে ভাবিছা।
1: ভ্ৰাতা শকুনি!

0: হোৱা ৰাজ অন্তঃপুৰত আই সত্যৱতী, ইমান চিন্তাক্লিষ্ট মুখত বিষাদ ৰেখা, কিন হৈছে আই সত্যৱতী? আই, এই অন্তঃপুৰত অকলে অকলে?
1: ৰাজ পৰিয়ালৰ কথা, ধৃতৰাষ্ট্ৰৰ কথা, এইবোৰ চিন্তাই মোক খুলি খুলি খাইছে ভীষ্ম। পাণ্ডুৰো বিয়া হৈ গ'ল, কুন্তী আৰু মদ্ৰদেশৰ ৰাজকুমাৰী মাতৃ। দুগৰাকী পত্নী, দুয়োগৰাকী পত্নীক লৈ পাণ্ডু বনলৈ গ'ল তপস্যাৰ হেতু। ৰাজ্যভাৰ দিলে ধৃতৰাষ্ট্ৰক। এই দীৰ্ঘদিনৰ পৰিক্ৰমা পাৰ হ'ল, অথচ ধৃতৰাষ্ট্ৰই আজিও গান্ধাৰীক পত্নী হিচাপে গ্ৰহণ কৰা নাই। এইবোৰ জানো চিন্তাৰ বিষয় নহয়?
0: আই, আজি ধৃতৰাষ্ট্ৰৰ লগত শকুনিক দেখিছিলোঁ, গোপন কথাত মিলিত হৈছে।
1: শকুনিয়ে ৰাজকাৰ্যটো প্ৰৱেশ কৰিছে, দীৰ্ঘদিন শকুনি ইয়াত আছে।
0: গান্ধাৰীক এই অৱস্থাত এৰি যাব খোজা নাই আই?
1: আচল কথা সেইটো হয় জানো, শকুনি কুটবুদ্ধিত পাকৈ, সি পাকৈত পাশা খেলুৱৈ। এই খেল অতি বিপদজনক, এজন ৰজাক ক্ষমতাচ্যুত এখন দেশ চাৰখাৰ কৰিব পাৰে। গান্ধাৰীৰ প্ৰতিজ্ঞা ধৃতৰাষ্ট্ৰৰ এখন উদ্যত ধনু।
0: এপাত এপাতকৈ শতপাত কাঁড় সেই ধনুখনত থৈ ধৃতৰাষ্ট্ৰই মূলকৈ নিক্ষেপ কৰিছে।
1: অৱশ্যে নাৰীৰ মৰ্যাদা তুমি সঁচাকৈ নুবুজা ভীষ্ম। গান্ধাৰীৰ নীৰৱ ভাষাই মোকো মনত পেলাই দিলে প্ৰতিটো ঘটনা।
0: আই, ঘটনা?
1: তুমি অম্বা, অম্বিকা আৰু অম্বালিকাক বিচিত্ৰ বীৰ্যৰ পত্নী কৰিবলৈ অনা নাছিলানে সয়ম্বৰৰ পৰা?
0: প্ৰকৃতাৰ্থত সেয়া সয়ম্বৰ নাছিল আই।
1: তথাপি তোমাৰ ভুল হৈছিল, অম্বাই শপত লৈছিল তোমাৰ মৃত্যুৰ কাৰণ বোলে অম্বাই হ'ব। পাহৰিলা ভীষ্ম?
0: কিন্তু আই, গান্ধাৰীৰ লগত এইবোৰৰ প্ৰাসংগিকতা ক'ত?
1: গান্ধাৰীও নাৰী অম্বাৰ দৰে, নাৰীৰো ইচ্ছা অনিচ্ছা থাকে পুৰুষৰ দৰে। তুমি নুবুজিলা, গান্ধাৰীৰ প্ৰতিজ্ঞা অম্বাৰ প্ৰতিশোধতকৈ ভয়াৱহ।
0: কিন্তু গান্ধাৰীয়ে স্বইচ্ছাই এই সম্বন্ধ স্বীকাৰ কৰিছে, মই কোনো ভয় ভাবুকি দিয়া নাছিলো আই।
1: তথাপি যদি যুগান্তৰৰ বুৱতী নদীত বৈ থাকে অবিৰত প্ৰহেলিকা হৈ, অম্বাৰ বিদ্ৰোহ একুৰা জ্বলন্ত জুই, কিন্তু গান্ধাৰীৰ বিদ্ৰোহৰ জুই উমি উমি জ্বলা জুই। এইবোৰৰ বাবে জগৰীয়া কোন? নৈতিকতা এৰি অনৈতিকতা, সংস্কাৰ এৰি কুসংস্কাৰ তুমি তুলি লোৱা নাছিলা জানো?
0: সংখ ৰক্ষাৰ বাবে আই, সিংহাসন সুৰক্ষাৰ বাবে, মোৰ বাবে ন্যায় কি, অন্যায় কি, হয়তো নুবুজা সাথৰ।
1: গান্ধাৰীৰ প্ৰতিজ্ঞাই মোক বহুত কথাই মনত পেলাই দিছে। কেৱল তোমাৰ প্ৰতিজ্ঞাৰ বাবেই এই হস্তিনাপুৰৰ আজি মই ৰাজমাতা। গান্ধাৰীৰ প্ৰতিজ্ঞাই হস্তিনাপুৰৰ প্ৰতিগৰাকী নাৰীক বুজাইছে। দেখিবা, হস্তিনাপুৰৰ কুৰুবংশৰ ইতিহাসক গান্ধাৰীৰ ইতিহাসে চেৰ পেলাব। যুগে যুগে কলংকত ডুবিব হস্তিনাপুৰ।
0: প্ৰতিজ্ঞাই কলংক নানে আই, প্ৰতিজ্ঞাই প্ৰচলিত প্ৰথাৰ বিপৰীতে নিজে এক প্ৰথালৈ উত্তৰণ ঘটে।
1: প্ৰতিজ্ঞাৰ উচ্চ ধাৰণা তোমাৰ নাথাকিবনে? তুমি প্ৰতিজ্ঞাৰ অপ্ৰমত্ত ধৰ্মজীৱী, তোমাৰ প্ৰতিজ্ঞা তোমাৰ বাবে জ্যোতি, মোৰ বাবে কি?
0: হাই,
1: মোৰ ইচ্ছাৰ কথা এবাৰো নাভাবিলা, কেৱল প্ৰীতিৰ ইচ্ছা পূৰ্ণ কৰিলা। তোমাৰ প্ৰীতিক মই জানো স্বামীৰূপে কামনা কৰিছিলোঁ। গান্ধাৰীৰ প্ৰতিজ্ঞাই মোক বহুত কথাই শিকালে। তোমাৰ প্ৰতিজ্ঞাৰ দাপোনত ময়ো হলো প্ৰতিবিম্ব, গান্ধাৰীৰ প্ৰতিজ্ঞাত ধৃতৰাষ্ট্ৰ।
0: মানুহে নিজৰ ভাগ্যলিপি নিজে লিখে আই।
1: ৰাজহাউলিত অসংখ্য দাস দাসী, তথাপি মই অকলশৰীয়া। কেতিয়াবা দুখত অসহায়, কেতিয়াবা সুখত অসহায়, কিমান চাম হাঁহিৰে উদঙাই চকুলোৰে ধকা ৰাজবংশৰ মাধুৰ্য।
0: সময়ে সকলো সজাই ল'ব আই।
1: সান্তনা, স্খলিত জীৱনত অশান্ত সময়ৰ প্ৰশান্ত শীতল বা বোৱাব জানো ভীষ্ম? বাৰে বাৰে কুৰুবংশলৈ সংকট আহে, বংশ ৰক্ষাৰ চিন্তাত অধীৰ অবিৰ হওঁ। তুমি প্ৰতিজ্ঞাবদ্ধ নোহোৱা হ'লে এনে সংকট আহেনে? পিতাৰাই কেতিয়াবাই এই পৃথিৱীৰ পৰা বিদায় ল'লে, সেয়ে কওঁ তোমাৰ প্ৰতিজ্ঞা।

0: তোমাৰ আত্মসন্তুষ্টি, মোৰ বাবে আত্মসমৰ্পণ। হয়তো সেয়ে ধৃতৰাষ্ট্ৰই গান্ধাৰী গ্ৰহণ কৰিব পৰা নাই।
1: প্ৰতিজ্ঞা মহৎ পদক্ষেপৰ অন্বেষণ।
0: নিশ্চয় তোমাৰ প্ৰতিজ্ঞাও মহৎ পদক্ষেপ, প্ৰীতিৰ ইচ্ছা পূৰ্ণ কৰাৰ মহৎ পদক্ষেপ। মোৰ অধিকাৰক বঞ্চিত কৰি গান্ধাৰী প্ৰতিজ্ঞাও মহৎ পদক্ষেপ সত্য, কিন্তু শেষ সত্য নহয়। হস্তিনাপুৰৰ সভ্যতাই জানে ইতিহাসৰ সংকল্প কি। ভীষ্ম, তোমাৰ প্ৰতিজ্ঞাৰ জৰীডালত ধৰি ধৰি কত দুৰ্গম পথ অতিক্ৰম কৰিলো, এতিয়া গান্ধাৰীয়ে তুলি দিছে আন এডাল প্ৰতিজ্ঞাৰ জৰী। এই সত্যৱতীৰ বয়সৰ আচুৰে বৃদ্ধা কৰা পঞ্চভূতী দেহত তোমালোকৰ প্ৰতিজ্ঞাৰ আকাশৰ সেন্দুৰীয়া মেঘে আউলি বাউলি চুলি মেলি তৰ্জন গৰ্জন কৰিছে। বানপ্ৰস্থি যজ্ঞ কুণ্ডৰ জুইত জাহ যোৱা কাষৰ গছ বিৰিখৰ দৰে তোমালোকৰ প্ৰতিজ্ঞাই বংশধ্বংসৰেই প্ৰস্তুতি চলাইছে। এটাৰ ৰাজবংশক নৈতিক সংস্কাৰৰ পৰা নমাই কুসংস্কাৰৰ ফালে ঠেলি দিছে অপ্ৰতিৰোধ গতিত। ভীষ্ম, তুমি প্ৰতীয়মান নগলেও এয়াই সত্য যে প্ৰতিজ্ঞাই কেৱল এটা দৃঢ়তাক প্ৰতিপন্ন কৰিবলৈ গৈ জাগ্ৰতি সকলো উৎসক ভেঙুচালি কৰে, জীৱন দৰ্শনৰ সকলো বিশালতাক সংকুচিত হবলৈ বাধ্য কৰায়। প্ৰতিজ্ঞা নিজেই অন্ধ, আনক কেনেকৈ পোহৰৰ বাট দেখুৱাব। প্ৰতিজ্ঞাৰ সীমাবদ্ধতাত সত্য লংঘন হয়, বিবেক দংশন। প্ৰতিজ্ঞাই এখন সমাজ প্ৰতিষ্ঠা নকৰে, নিৰপেক্ষতা আৰু নিকা ভাৱমূৰ্তিক সময়ত বিসৰ্জন দিবলৈ বাধ্য কৰায়। কুৰুবংশৰ ইতিহাসৰ স্বৰ্ণ অধ্যায় এই প্ৰতিজ্ঞাৰ সীমাবদ্ধতাই মচি পেলাব।

গান্ধাৰীৰ প্ৰতিজ্ঞা অসীম বৰুৱা ৰচিত নাটখনি শুনিলে। নাটখনি পৰিচালনা কৰিলে পাৰ্থজ্যোতি শৰ্মাই। গোলাঘাট এম এছ আৰ থিয়েটাৰ ছচাইটিৰ হৈ নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ভীষ্ম, তনভীৰ জেহিৰ, সুবল, খগেন ফুকন, মহামন্ত্ৰী প্ৰণৱ শৰ্মা, ধৃতৰাষ্ট্ৰ পাৰ্থজ্যোতি শৰ্মা, শকুনি বিবেক শইকীয়া, সত্যৱতী জ্যোতিকা শইকীয়া, বিপাশা শতৰূপা শৰ্মা আৰু নামভূমিকাত অভিনয় কৰিলে অৰ্চিতা সন্দিকৈয়ে। নাটৰ বাণীবন্ধন আৰু সম্পাদনা ধনজিৎ বড়োৰ। নাটখনি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিশা 10:30 বাজি যোৱাৰ লগে লগেই অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।